নমস্কাৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিউজ অন এআইআৰ এপযোগে এয়া আকাশবাণী নগাঁও। আজি মঙ্গলবাৰ, অসমীয়া লেখেৰে 1948 চনৰ আহাৰ মাহৰ 29 দিন আৰু ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 14 তাৰিখ। ষ্টুডিঅ'ৰ খৰিত 5:55 হৈ যোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ তথা সুপ্ৰভাত জনাই আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰিছোঁ। আজি নিয়ন্ত্ৰণ কক্ষত ৰোহিত দাস আৰু কাৰ্যকক্ষত জুন হাজৰিকাৰ সৈতে ষ্টুডিঅ'ত এয়া মই নাছিমা ইয়াছমিন।

এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। ক্ষন্তেক পিছতে 6 বজাত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: and equitable development. Highlighting India's credentials, Dr. Jankar said, India has contributed nearly 3 lakh personnel to about 50 UN peacekeeping missions since the organization's inception and currently has over 4,300 personnel serving in 10 UN peacekeeping missions. U.S. President Donald Trump has announced that the United States will reinstate a blockade on Iranian shipping in the Strait of Hormuz and impose a 20% charge on cargo transiting the strategic waterway to cover the cost of maritime security. In a post on Truth Social, President Trump said the blockade would apply only to Iranian ships and vessels trading with Iran. Indian men's cricket team will take on host England in the first one-day international of a three-match series at Edgbaston in Birmingham today. The match will begin at 3:30 p.m. Indian time. Veterans Virat Kohli and Rohit Sharma return to strengthen the Indian squad, while pace spearhead Jasprit Bumrah also makes his comeback. And that is the end of this news bulletin.
1: এ আকাশবাণী নগাঁও শ্ৰোতাই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছ নিউজ অন এ আই আৰ এপ আৰু www.akashvani.gov.in যোগে প্ৰিয় শ্ৰোতা এইখিনিতে জনাই থওঁ আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া পৰিস্থিতি খন্তেক পিছতে 6:15 নিবেদন কৰা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা পুৱা 6:30 কৃষি আলোচনা আৰু তাৰ পিছতেই গান্ধী প্ৰসংগ শুনিবলৈ পাব 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব সুপ্ৰভাত নিবেদন কৰা হ'ব পুৱা 7:15 7:32 গীতৰ অনুষ্ঠান মূৰ্চনা পুৱা 8:00 সমাচাৰ প্ৰভাত 8:15 মৰ্ণিং নিউজ 8:30 গীতিমালিকা 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব

দিনৰ 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত আঞ্চলিক বাতৰি শুনিবলৈ পাব। 11:05ৰ পৰা বিয়লি 4:29লৈ বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু বাতৰি ক্ৰমে আকাশবাণী মুম্বাই, আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বিয়লি 4:29 আমাৰ কেন্দ্ৰৰ বিয়লিৰ অনুষ্ঠান মুকলি কৰা হ'ব। 4:30 নিবেদন কৰা হ'ব যুৱক যুৱতীসকলৰ অন্তৰংগ অনুষ্ঠান যুৱ তৰংগ। বিয়লি 5:00 হিন্দী বাতৰি, 5:05ৰ পৰা বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ নিবেদন কৰা হ'ব বিয়লি 5:25। 5:45 নাম শুনিবলৈ পাব। সন্ধিয়া 6:00 অসমীয়া আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী নিবেদন কৰা হ'ব সন্ধিয়া 6:10। ছয় বাজি 44 মিনিটত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এটি বৃন্দগীত আগবঢ়োৱা হ'ব সন্ধিয়া 7:05। 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। ৰীতা শইকীয়া হাজৰিকাৰ কণ্ঠত আধুনিক গীত আগবঢ়োৱা হ'ব সন্ধিয়া 7:20। ৱ 7:30 গীতৰ অনুষ্ঠান সুৰ লহৰী, নিশা 8:00 অসমীয়া মুখ্য বাতৰি আৰু 8:02 নিবেদন কৰা হ'ব ৰাইজৰ পদূলিত আকাশবাণী। তাৰ পিছতেই গীত শুনিবলৈ পাব। নিশা 8:45 সমাচাৰ সন্ধ্যা, 9:00 নিউজ এট 9, 9:15 সংসদ সমীক্ষা আৰু 9:25 নিশাৰ আঞ্চলিক বাতৰি ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 আয়তী অনুষ্ঠানৰ পুনৰ সম্প্ৰচাৰ শুনিবলৈ পাব। নিশা 10:00 লগে লগে আমাৰ অনুষ্ঠানৰ অন্ত পৰিব। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: ইমান পৰে উপাসনা অনুষ্ঠানত ক্ৰমে তিলক মহন্ত আৰু সংগীসকলৰ কণ্ঠত এটি নাম, কল্পনা ভট্টাচাৰ্য আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ আৰু নিকুঞ্জ দাসৰ কণ্ঠত এটি লোকগীত শুনিলে। শ্ৰোতা, অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰিছোঁ কৃষি আলোচনা।
2: আজি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰত উপস্থিত হৈছেহি নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকা। প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ।
3: নমস্কাৰ।
2: হয়, নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই কৃষকসকলৰ কাৰণে কেনেধৰণৰ কাম কাজ চলাই ৰাখিছে আপুনি অৱগত কৰিলে ভাল হয়।
3: হয়, কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত থকা এটা অনুষ্ঠান। প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহ মুখ্যতঃ তিনিটা মেণ্ডেট দিয়া হৈছে। গতিকে আমাৰ মুখ্য তিনিটা মেণ্ডেটে হ'ল যিসমূহ গৱেষণা প্ৰতিষ্ঠানে বা বিশ্ববিদ্যালয়ে বিভিন্ন গৱেষণাৰ জৰিয়তে নতুন প্ৰযুক্তি উদ্ভাৱন কৰে, সেই প্ৰযুক্তিসমূহৰ পুনৰীক্ষণ কৰা, সফলভাৱে পুনৰীক্ষণ কৰা বা যিসমূহ আমাৰ জিলাখনৰ জলবায়ু সাপেক্ষে খাপ খাইছেগৈ সেইসমূহ পুনৰীক্ষণ কৰাৰ পিছত আমি তাৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ বাবে বিভিন্ন আগশাৰীৰ প্ৰদৰ্শনীমূলক কাৰ্য কৰা আৰু কেপাচিটি বিল্ডিং, মানে আমাৰ যিখিনি আমাৰ কৃষক ৰাইজ বা বিভিন্ন বিভাগৰ অফিচাৰসকলে যেতিয়া প্ৰয়োজন হয় বৈজ্ঞানিক কিছুমান নতুন প্ৰযুক্তিৰ, সেই বিষয়ত আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা বা বিভিন্ন উপায়ে তেওঁলোকৰ যিটো কেপাচিটি বিল্ডিং কৰিব লাগে সেইখিনিৰ ব্যৱস্থা কৰা। গতিকে এই তিনিটা আমাৰ মুখ্য মেণ্ডেট, সেইসমূহ আমি আগত ৰাখি আমি কিছুমান কাম কৰি ল'ব লাগে, কৰি যাব লাগে আৰু তাৰ কাৰণে আমাৰ এটা ব্যৱস্থাপনা আছে আমাৰ তিনিখন ৰাজ্যৰ কাৰণে। আচলতে গুৱাহাটীত জনেল আমাৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ যিটো অফিচ আছে, সেই আটাৰী বুলি কয়, এগ্ৰিকালচাৰ টেকন'লজি ৰিচাৰ্চ এপ্লিকেশ্যন, আমি এই আটাৰীত এইবুলিও আমাৰ অহা বছৰৰ কাৰণে, আগন্তুক বিত্তীয় বৰ্ষৰ কাৰণে কিসমূহ কাম হাতত ল'ম, একশ্যন প্লেন মিটিং ইতিমধ্যে হৈ গৈছে। তাত যিসমূহ সিদ্ধান্ত লোৱা হয় বা যিসমূহ প্ৰযুক্তি আমাক পুনৰীক্ষণৰ কাৰণে বা জনপ্ৰিয় কৰাৰ কাৰণে যিখিনি কাৰ্যপন্থা আমাক দিয়া হয়, সেই কাৰ্যপন্থাসমূহ ইতিমধ্যে যোগাই দিছে আৰু সেই কাৰ্যপন্থাসমূহ আমি আগন্তুক দিনত আমি কাৰ্যকৰী কৰিব লাগিব। তাৰোপৰি কৃষি বিজ্ঞান কেন্দ্ৰই আচলতে ভাৰত চৰকাৰৰ বিভিন্ন ফ্লেগশ্বিপ প্ৰগ্ৰাম, সেই ফ্লেগশ্বিপ প্ৰগ্ৰামসমূহৰো কিছু ৰাইজৰ মাজলৈ নিবলৈ সদায় প্ৰয়াস কৰি আহিছে। গতিকে মূলতঃ জিলাখনৰ যিসমূহ বৈজ্ঞানিক কৃষি ক্ষেত্ৰত সমস্যা আছে, সেই সমস্যাসমূহ অৱগত হৈ আমি বিভিন্ন কাৰ্যপন্থা বা পুনৰীক্ষণৰ কাম আমি হাতত ল'ব লাগে আৰু সেইখিনি আমি ইতিমধ্যে সফলভাৱে কৰি আহিছোঁ। ধৰি ল'লোঁ, আমি যোৱা যদি বিগত বৰ্ষত চাওঁ, বিগত বৰ্ষত আমি পুনৰীক্ষণৰ কাম আমি বাৰটা বিভিন্ন প্ৰযুক্তিৰ পুনৰীক্ষণ কৰিছোঁ আৰু সেই আগতে যিসমূহ আমি পুনৰীক্ষণ কৰিছিলোঁ, যিসমূহ আমাৰ জিলাখনৰ কাৰণে আমি প্ৰযোজ্য বুলি ভাবোঁ, সেই পুনৰীক্ষণ কৰা, মানে ইংৰাজী যিটো অন ফাৰ্ম টেষ্টিং বুলি কয়, সেই প্ৰযুক্তিসমূহ এইবাৰ আমি জনপ্ৰিয় কৰাৰ কাৰণে ইতিমধ্যে প্ৰয়াস কৰিছিলোঁ। তেনেকৈ আমি 18টা আগতে পুনৰীক্ষণ হৈ যোৱা প্ৰযুক্তি আমি এইবাৰ কৃষক ৰাইজৰ মাজলৈ নিবলৈ প্ৰয়াস কৰিছিলোঁ। আৰু ঠিক তেনেকৈ আমি
2: 18টা কি কি বাৰু?
3: 18টা আমাৰ বিভিন্ন, ধৰক আমি ৰঞ্জিত চাহৱান, সেই জাতটো ইতিমধ্যে আমাৰ জনপ্ৰিয় হৈছে, কিন্তু আমি আপুনি যদি চাই তেতিয়াহ'লে কিন্তু তাৰ এতিয়াও উন্নত মানৰ বা উন্নত গুণসম্পন্ন বীজ সহজলভ্য এতিয়া হৈ উঠা নাই। তেনেকুৱা ক্ষেত্ৰত আমি ছিড প্ৰডাকশ্যন টেকন'লজি, কেনেকৈ আমি ৰঞ্জিত চাহৱান জাতটো আমি বীজসমূহ, গুণগত মানৰ বীজসমূহ কৃষক ৰাইজৰ জৰিয়তে উৎপাদন কৰিব পাৰোঁ, সেইটো কাৰণে আমি এটা কাৰ্যসূচী লৈছিলোঁ। ঠিক তেনেকৈ আমি নতুন ভেৰাইটি, নতুন জাত ধানৰ নুমলি বুলি এটা জাত, মধ্যমীয়া জাতৰ, সেই নুমলি জাতটো আমি ৰাইজৰ মাজলৈ নিবলৈ প্ৰয়াস কৰি আহিছোঁ আৰু যোৱাবেলিও আমি কৰিছিলোঁ। এই নুমলি জাতটোৰ যিটো কাৰণত আমাৰ বিজ্ঞানীসকলে উলিয়াইছে তাৰ মূল বৈশিষ্ট্য হ'ল ই 130-135 দিনীয়া। গতিকে আমি যদি নুমলী জাতটো আমি আমাৰ কৃষক ৰাইজৰ পথালৈ নিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে সহজে ইয়াৰ পিছৰ শস্যটো কৰিব পাৰে। সেইকাৰণে আমি কাৰ্যসূচীটো এনেধৰণে লৈছিলোঁ, নুমলী জাত আমাৰ খাৰিফ ছিজনত আৰু তাৰপিছতে আমি সৰিয়হৰ খেতিটো আমি ক্ৰপিং ছিষ্টেম হিচাপত আমি কৰিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু ইতিমধ্যে আমি সফল হৈছোঁ। আৰু সৰিয়হৰ ক্ষেত্ৰত আমি TS-38 বুলি যিটো জাত আছে আমি সেইটো ইয়াত লৈছিলোঁ। ঠিক তেনেকৈ আমি যিহেতু আমি সকলোৱে জানো আমাৰ ভূমিৰ উৰ্বৰতা যথেষ্টখিনি কমি আহিছে, তাৰ আমি কাৰণটোও জানো যধে মতে কৃত্ৰিম ৰাসায়নিক সাৰৰ প্ৰয়োগ, তেনেকুৱা ক্ষেত্ৰত আমি সদায় প্ৰয়াস কৰি আহিছোঁ ইণ্টিগ্ৰেটেড নিউট্ৰিয়েন্ট মেনেজমেণ্ট, আমি সমতুল হাৰত কেনেকৈ সাৰ প্ৰয়োগ কৰিব পাৰোঁ যাতে আমাৰ ভূমিৰ স্বাস্থ্যটো অটুট ৰাখে। গতিকে আমি শালি ধানৰ ক্ষেত্ৰত আমি তেনেকৈ আমি প্ৰয়াস এটা কৰিছিলোঁ আৰু তাৰ লগতে আমি তাৰপিছত আমি শালি ধানৰ পিছতে সৰিয়হ খেতিটো আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ, ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰিছোঁ। আপুনি যদি চাই নগাঁও জিলাত এতিয়াও বহুত অঞ্চলত প্ৰায় 5,500 হেক্টৰ মাটিত এতিয়াও কিন্তু এটাই শস্য কৰে, এতিয়াও আমি ডাবল ক্ৰপিং কৰিবলৈ পৰা নাই। তেনেকুৱা ক্ষেত্ৰত আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহ প্ৰয়োজন হৈ আহি পৰিছে যাতে কৃষকৰ আয় বৃদ্ধি হয় আৰু আমাৰ সৰিয়হৰ ক্ষেত্ৰত আমাৰ যিখিনি ডেফিচিট আছে উৎপাদনৰ সেইখিনি আমি যাতে পূৰণ কৰিব পাৰোঁ। তাৰপিছতে আমি মাটিৰ যিখিনি আমাৰ কাৰ্বন কমি গৈছে অৰ্গেনিক কাৰ্বন বা আমাৰ মাটিৰ যদি আমি ঠিকে ৰাখিব লগা হয় তেনেহ'লে আমাৰ কিছু আৰু প্ৰযুক্তিৰ দৰকাৰ। আমি সেইকাৰণে বায়'ছাৰৰ প্ৰয়োগ মাহজাতীয় শস্যৰ যিটো আমাৰ কাৰ্যসূচী
4: কৰিব লাগিব
3: সেইবিলাক আমি প্ৰয়োগ মানে আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰোপৰি আমি আৰু এটা মানে আমি বায়ু ফৰ্টিফাইড জাত আৰু লগতে আমাৰ কিছু আমাৰ ড্ৰট ছিটুৱেশ্যন মানে খৰাং সদৃশ অৱস্থা হয় গতিকে চিয়াৰ ধান বুলিয়া 310 সেই ধানৰ আমি জনপ্ৰিয়তা অনাৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ। তেনেকৈ আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ আৰু এণ্ড্ৰেছ ভাৰ্মিকম্পষ্ট কেঁচুসাৰ যদি আমি শস্য মানে আমাৰ ভূমিৰ স্বাস্থ্য অটুট ৰাখিব লগা হয় তেনেহ'লে আমি নিশ্চয়কৈ আমি কেঁচু সাৰটো খুবেই দৰকাৰ আৰু কেঁচু সাৰটো আমি চিম্পুলভাৱে আমি কেঁচু সাৰ নহয় আমি এণ্ড্ৰিচ মানে তাত আকৌ আমি সংযোজন কৰিছোঁ বিভিন্ন জীৱাণু সাৰ জীৱাণুৰ সংযোজন কৰি সেইটো এণ্ড্ৰিচ ফাৰ্মিং কম্পষ্ট বুলি কয়, তাৰ জনপ্ৰিয়তা আনিবলৈ আমি প্ৰয়াস কৰিছোঁ। আমি ইতিমধ্যে ৰাইডিং এগাখনত এই কাৰ্যসূচীটো হাতত লৈছিলোঁ। তেনেকৈ আমি যদি উদ্যান শস্যত চাওঁ উদ্যান শস্যত আপোনাৰ আমি সদায় কৃষক ৰাইজৰ পৰা এটা অসুবিধা পাই আহোঁ, বিশেষকৈ আছাম লেমন নেমুৰ ক্ষেত্ৰত, নেমুৰ ক্ষেত্ৰত আমি যদি চাওঁ যেতিয়া বাৰিষাকালি আমাৰ যথেষ্ট দাম কম হয় কিন্তু আকৌ শীতকালি ডিচেম্বৰ জানুৱাৰী মাহত কিন্তু বহুত দাম হয় এটা এটা নেমুৰ। তাৰোপৰি ৰস যিটো নেমুৰ ৰসটো সেইটো ক্ষেত্ৰতো কিছু অসুবিধা হয় সমস্যাত। গতিকে আমি বৰ্তমান সময়ত আমাৰ কেন্দ্ৰীয় চৰকাৰে যিটো প্ৰয়াস কৰি আছে নেচাৰেল ফাৰ্মিং প্ৰাকৃতিক কৃষি, সেই প্ৰাকৃতিক কৃষিৰ জৰিয়তে আমি অফ ছিজনত আমি নেমু উৎপাদনটো কৰিব পাৰোঁ নেকি আমি সেইটো প্ৰয়াসৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু জীৱামৃত প্ৰয়োগ কৰিছিলোঁ। ঠিক তেনেকৈ আৰু এটা সমস্যা আছে, যদি আমি বিলাহীৰ খেতিটো চাওঁ তেনেহ'লে বিলাহীত দেখা যায় বিভিন্ন ৰোগ হয় আৰু কিছুমান ৰোগ এনেকুৱা হয় যে আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। গতিকে আমাৰ ভাৰতীয় যিটো IIHR ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ৰিচাৰ্চ আছে তেওঁলোকৰ পৰা কিছু জাত উদ্ভাৱন কৰিছিলে যাতে এই বেমাৰ ট্ৰিপল ৰেজিষ্টেঞ্চ আমাৰ জাত কিছুমান আমি উদ্ভাৱন প্ৰয়োগ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকুৱা ক্ষেত্ৰত আৰ্কা আভেদ বুলি এটা জাত আছে তাৰ ইতিমধ্যে আমি পুনৰীক্ষণ কৰি ভাল ৰিজাল্ট পাইছোঁ আৰু সেইটো আমি কৃষকৰ ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰিছিলোঁ। তেনেকৈ আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে, ৰঙালাওৰ আছিলে কিছুমান উন্নত জাত আৰু আমি যিটো আমাৰ এটা সমস্যা আমাৰ সাধাৰণতে যিসমূহ উদ্যান শস্য আছে বিশেষকৈ ফলৰ যিবোৰ আমি খেতি কৰোঁ সেইবোৰ আমাৰ বাৰী ছিষ্টেম যিটো আছে আমাৰ গাঁৱৰ বাৰীবিলাকতে আমাৰ হয় আৰু বাৰীবিলাক যদি চাই বৰ্তমান সময়ত খুব বৈজ্ঞানিকভাৱে তাক কিন্তু আমি মেনেজ কৰি থকা নাই। আৰু আমাৰ যদি আমি ব্যৱসায়িক ভিত্তিত কৰিবলৈ যাওঁ তেনেহ'লে এডাল দুডাল গছ নহয় আমি একো একোটা ফলৰ একো এখন বাৰী হোৱাটো দৰকাৰ। গতিকে আমি প্ৰয়াস কৰিছিলোঁ যেনেকৈ আমাৰ মধুৰিআম, মধুৰিআমটো আমি জানো বিভিন্ন ভাৰতৰ বিভিন্ন জেগাৰ পৰা আহে, তেনেকুৱা ক্ষেত্ৰত আমি মধুৰিআমৰ এটা আমি কাৰ্যসূচী লৈছিলোঁ যাতে মানুহে এখন অৰ্চাৰ্ড বা এখন বাৰী মধুৰিআমৰ বাৰী কৰিব পাৰে আৰু তাৰ কাৰণে আমি উন্নত জাত আমি লৈছিলোঁ। ঠিক তেনেকৈ আমি লিচিৰ ক্ষেত্ৰত লৈছিলোঁ, আমাৰ তেজপুৰ লিচি আমাৰ কৃষক ৰাইজৰ মাজলৈ আমি ব্যৱহাৰিক ভিত্তিত নিব পাৰোঁ নেকি, তেনেকুৱা ধৰণৰ
4: প্ৰয়াস কৰিছিলোঁ।
3: ইতিমধ্যে বগৰীটো জনপ্ৰিয়
4: হৈছে,
3: গতিকে আমি মানে মধুৰিআম আৰু লিচি ড্ৰেগনো প্ৰায় মানুহে জনা হ'ল এতিয়া। কিন্তু আমি অকল এডাল দুডাল গছ নহয়, আমি অৰ্চাৰ্ড
4: হিচাপে
3: একোটা উদ্ভিদৰ একোখন বাৰী কৰিব পাৰোঁ নেকি, সেইটো প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ। তেনেকৈ আমি
4: যিখিনি আঁচনিৰ কথা আপুনি ইতিমধ্যে ক'লে, এই আঁচনিসমূহ আপোনালোকে যেতিয়া নিশ্চয় এটা আলোচনা কৰি পেলাই এইখিনি ৰাইজৰ কাৰণে কৰে, ৰাইজৰ কাৰণে কেনেকৈ লৈ যায়, কৃষকৰ মাজলৈ নিব লাগিব নহয় কথাখিনি?
3: আমাৰ যিসমূহ আপুনি আঁচনিৰ কথা ক'লে এইবোৰ কাৰ্যসূচী, আচলতে এই কাৰ্যসূচীসমূহ মই অলপতে কৈছিলোঁ, আমাৰ এনুৱেল একশ্যন প্লেন মিটিং এখন হয়, তাত আমাৰ বিভিন্ন বিজ্ঞানীৰ এটা টীম থাকে, সেই বিজ্ঞানীসকলে আচলতে আমি কোনটো কাৰ্যসূচী ল'ম, সেই কাৰ্যসূচীটো ল'বৰ কাৰণে তাত অনুমোদন জনাব লাগে, সেইটো প্ৰতি বছৰে হয়, আৰু তাৰপিছতে আমাক ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ পৰা আমাক কৰিবলৈ এপ্ৰুভ কৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ সাধাৰণতে আমি কি কৰোঁ, আমাৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰৰ পদ্ধতি, আমি সদায় যিসমূহ আমাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰ আছে বা শিক্ষিত কৃষক আছে, তেওঁলোকৰ জৰিয়তে আমি এইটো আগশাৰীৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন বুলি কয়, আগশাৰীৰ প্ৰদৰ্শনীমূলক খেতি হিচাপত আমি আগবঢ়াই লৈ যাওঁ। কাৰণ আমাৰ উদ্দেশ্যটো হ'ল আমি প্ৰযুক্তিটো নিব লাগে, আমাৰ উদ্দেশ্য ধৰক এনেকুৱা নহয় যে মানে আমি কোনোবা এজনকহে কিবা এটা মানে বেনিফিট দিম, এনেকুৱা নহয়, আমাৰ প্ৰযুক্তিটো আমি কৃষকৰ মাজলৈ নিব লাগে, তেনেকুৱা ক্ষেত্ৰত আমি
4: যাতে
3: মানে সেই প্ৰগ্ৰেছিভ যিজন আমাৰ কৃষক আছে তেওঁৰ জৰিয়তে যাতে প্ৰযুক্তিটো আমাৰ অন্য কৃষকে অনুসৰণ কৰিব পাৰে, গতিকে
4: সেইটো
3: দেখিব পাৰে, সেইকাৰণে আমি এইটো আগশাৰীৰ প্ৰদৰ্শনীৰ কাৰ্যসূচী বুলি কওঁ, ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন। তেনেকুৱা ক্ষেত্ৰত ইয়াত আমি বস্তুটো দিলোঁ, তাতে আমাৰ কাম শেষ নহয়, আচলতে আমাৰ বিজ্ঞানীজনে অহৰহ তেওঁৰ লগত লাগি থাকে,
4: উৎপাদন হোৱালৈকে,
3: উৎপাদন হোৱাৰ পিছতো লাগি থাকে আচলতে, কাৰণ আমাৰ উদ্দেশ্যটো বেলেগ, সেই প্ৰযুক্তিটো ৰাইজৰ মাজলৈ নিয়াটোৱে আমাৰ উদ্দেশ্য। গতিকে আমি সেইকাৰণে আমাৰ যিজন কৃষক আমাৰ লগত জড়িত হৈ থাকে আমি কৃষক বিজ্ঞানী বুলি কওঁ তেখেতক, কাৰণ তেখেতে আমি যিখিনি কাৰ্যসূচী লওঁ তাৰ সম্পূৰ্ণ তেওঁ বৈজ্ঞানিকভাৱে কৰিব লাগিব, তাৰ কাৰণে তেওঁ ডাটা কিছুমান লৈ থাকিব লাগিব, এই গোটেই কামখিনি তেখেতে কৰিব লাগিব। আমাৰ আৰু আমাৰ বিজ্ঞানী যিজন, যিটো বিভাগৰ কাম হয় সেই বিজ্ঞানীজনে মানে বিশেষজ্ঞজনে তেওঁৰ লগত অহৰহ লাগি থাকে আৰু তেওঁৰ উপস্থিতিতহে আচলতে কামখিনি কৰা হয়, গতিকে আমাৰ কাৰ্যপন্থাটো তেনেকুৱা ধৰণৰ। ঠিক তেনেকৈ আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ, তেনেকুৱা নহয় তেওঁক বস্তু এটা দি দিলোঁ, সেইটো নহয় উদ্দেশ্য, তেওঁ প্ৰশিক্ষিত হ'ব লাগিব আৰু বৈজ্ঞানিক যিখিনি জ্ঞান সেইখিনি তেওঁ আহৰণ কৰিব লাগিব, গতিকে আমি বিভিন্ন সময়ে সময়ে প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। আৰু
4: প্ৰশিক্ষণ আপোনালোকৰ কৃষি বিজ্ঞান কেন্দ্ৰতো হয় নে ফিল্ডত হয়?
3: আমাৰ প্ৰশিক্ষণ দুই ধৰণৰ আছে, সাধাৰণতে আমি গুৰুত্ব দিওঁ স্কিল ট্ৰেইনিংবিলাকৰ ওপৰত, মানে হাতে কামে যাতে কৃষকে বা অকল কৃষক নহয়, প্ৰশিক্ষণত চৰকাৰী বিষয়া হ'ব পাৰে, পঞ্চায়তৰ প্ৰতিনিধি হ'ব পাৰে, আমাৰ বৰ্তমান কৃষি সখী আছে, কোম্পানীৰ মানুহ হ'ব পাৰে, এন জি অ' হ'ব পাৰে, বিভিন্ন ষ্টেক হোল্ডাৰ মানে যিসকল আমাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন লগত জড়িত সেই সকলো ব্যক্তি এই প্ৰশিক্ষণ কাৰ্যসূচীত অন্তৰ্ভুক্ত হয়। বিশেষকৈ আমি কৃষকৰ ক্ষেত্ৰত যদি চাওঁ, আমি প্ৰায়ে গাঁৱে গাঁৱে গৈ পেলাই আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ, কিন্তু আমাৰ যিসমূহ ভকেচনেল ট্ৰেইনিং আছে, ভকেচনেল ট্ৰেইনিং কিন্তু আমি পৰাপক্ষত আমাৰ অনুষ্ঠানৰ ভিতৰত কৰোঁ, কাৰণ তাত কেতিয়াবা লেবৰেটৰী দৰকাৰ হয়, কেতিয়াবা ডেমনষ্ট্ৰেশ্যন ইউনিটত দৰকাৰ হয়, গতিকে হাতে কামে শিকিবলৈ হ'লে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰলৈ যাব লাগে। তাৰোপৰি আমি কিছুমান পাঠ্যক্ৰমৰ ব্যৱস্থা কৰোঁ, যেনেকৈ আমাৰ যিসমূহ ইনপুট ডিলাৰ আছে, যিসমূহ কৃষি ব্যৱসায়ী আছে, কৃষি বিপণনৰ জড়িত, তেওঁলোকৰ কাৰণে সাৰৰ ব্যৱসায়ীসকলৰ কাৰণে 15 দিনীয়া এটা পাঠ্যক্রম করা হয়। ইতিমধ্যে এই বছর আমার পাঠ্যক্রম চলি আছে, গতিকে তেনেকুয়া ধরনের কার্যসূচীবিল আমি কৃষি বিজ্ঞান কেন্দ্রের ভিতরতে করো। আমার কৃষি বিজ্ঞান কেন্দ্রত আমার প্রশিক্ষণ হল আছে, ট্রেনিং হল আছে, আর আমার বিভিন্ন গবেষণাগার লগতে আমার ডেমনস্ট্রেশন ইউনিট সমূহ আছে। গতিকে আমি সেই সমূহ যত মানে খুব বেশি স্কিলের দরকার হয় আমি কৃষি বিজ্ঞান কেন্দ্রের ভিতর করো, সৌহদতে করো।
4: হয়, আর বর্তমান সময় একটা নতুন আহি গেছে আমার মাজরে যে কৃষি যান্ত্রিকীকরণও আমার মাজরে আহি গেছে, তেনেকুয়া ক্ষেত্রত আপনাদের কি করে?
3: আমি
4: ধান মরা, কঠিয়া রোপণ,
3: হয় আমি ইতিমধ্যে যিমান কৃষি বিজ্ঞান কেন্দ্র আছে বিগত পাঁচটামান বছর এপাট প্রজেক্টর জড়িয়ে এই সমূহ কার্যসূচী করে আছে। হয়তো ক্ষেত্রে আমি যদি চাও ধান রোয়া যেটু যান্ত্রিকীকরণ মানে রোয়নি যন্ত্র যে ধান রুয়ে সেই ক্ষেত্রে প্রতিখন জেলাত কিন্তু কৃষি বিজ্ঞান কেন্দ্রসমূহে বিভিন্ন কার্যসূচী হাতত লৈছে। নগাঁও কৃষি বিজ্ঞান কেন্দ্র ইতিমধ্যে কার্যসূচী লৈছে আর খুব একটা ভাল কথা নগাঁওর কারণে। আসলতে নগাঁও কৃষি বিজ্ঞান কেন্দ্রতে আমার মধ্য ফার্ম মেশিনারি ট্রেনিং সেন্টারটি গড় লৈ উঠিছে, গতিকে আমি এইবিলি যাবিলি আমার ইনগ্রেশন হয়ে গেছে এইবিলি আমি কার্যসূচী হাতত লম। ইতিমধ্যে আমি নাবার্ডর পৰা সহযোগ পাইছো আর দুটা ফার্ম মেশিনারি ট্রেনিংর ওপর কার্যসূচী আমার এইবিলি লম। আর আমার কৃষি বিজ্ঞান কেন্দ্রের ফার্ম মেশিনারি ট্রেনিং সেন্টারত প্রায়বিলাক কৃষি যান্ত্রিকীকরণের লগত জড়িত মেশিনবোৰ আছে, গতিকে কৃষক রাইজে সেইটো এটা আমার নগর বিশেষ কৃষক রাইজে সেই সুবিধাখন গ্রহণ করব পাৰিব।
4: হয়, ইয়ার কারণে আপনার যোগাযোগ করব পাৰিব
3: কৃষি বিজ্ঞান কেন্দ্রের মুরব্বীর এই ক্ষেত্রে যোগাযোগ করব।
4: শ্রোতা সকল, আজি আমি আকাশবাণী নগাঁও কেন্দ্রের রাইজর সেবাত সরকারি আসনিত যিখিনি কথা আমি আলোচনা করেছো এই কথারপা আপনাদের নিশ্চয় বহু কথা জানিব পাৰিছে। আর ইতিমধ্যে যে কথা তেখেতে কৈছে আপনাদেরও কৃষি বিজ্ঞান কেন্দ্রে গৈ পোনপটিয়াকৈ আপনাদের বহু কথা জানিব পাৰিব আৰু যিখিনি প্রশিক্ষণের কথা কৈছে এই প্রশিক্ষণ গ্রহণের ব্যবস্থা সমূহ জানি লব পাৰিব। আজি কালি পরহি ভিতর আপনাদের কৃষি বিজ্ঞান কেন্দ্রে কি কাম করে আছে?
3: বর্তমান আমার চলি আছে কৃষি ব্যবসায়ীর যে প্রশিক্ষণ সেই প্রশিক্ষণটা চলি আছে।
4: তাত কি করেছে আপনাদের?
3: এই প্রশিক্ষণটো এটা বিশেষ ব্যবস্থা আছে, আসলতে ডিস্ট্রিক্ট এগ্রিকালচার অফিসর থ্রুয়েদি আসলতে যিসমূহ কৃষি ব্যবসায়ী আছে, কৃষি বিপণন করা ব্যবসায়ী আছে, বিশেষ সারের যিসমূহ আছে ব্যবসায়, তেওঁলোকক নমিনেট করা হয় আর পনেরো দিনের পাঠ্যক্রম করবেন। তেতিয়া আসলে যিসমূহ লাইসেন্স সেই লাইসেন্স সমূহ রিনিউ করবলৈ সক্ষম হব, এইটা একটা ব্যবস্থা বহাল থাকবে। এই ব্যবস্থা বর্তমান পনেরো দিনের কারণে চলি আছে। আর আমি স্কিল ডেভেলপমেন্টের আমি একটা পরীক্ষণ পাতবলগা হয়ে আছে, অলরেডি স্কিল ডেভেলপমেন্ট স্কিল ইন্ডিয়ায় আমাক সেই ক্ষেত্র অর্থ সাহায্য প্রদান করব। ইতিমধ্যে বাকিখিনি কাম হয়ে গেছে, হয়তো যেহেতু আমার কিছু ইলেকশনের কারণে রই থাকবলগা হল, এটা আমি এই মাহর সেই কার্যসূচী সমূহ আরম্ভ করব। এটা চলি আছে আমার, আপনি যদি আজির তারিখত কৃষি বিজ্ঞান কেন্দ্রলৈ যায় বহুত কৃষক কৃষি বিজ্ঞান কেন্দ্রলৈ গৈ আছে। কৃষি বিজ্ঞান কেন্দ্রের অন্য একটা কাম হল গুণগত মানদণ্ডর বীজ কৃষকক যোগান ধরা। সেই কারণে আমার কৃষি বিজ্ঞান কেন্দ্রত এখন ফার্ম আছে বীজ উৎপাদন করা। ইতিমধ্যে আমার অসম কৃষি বিশ্ববিদ্যালয়ের যিসমূহ অধিক উৎপাদনক্ষম জাত জনপ্রিয় জাত সেইসমূহ আমি কৃষি বিজ্ঞান কেন্দ্রত ফাউন্ডেশন সিড মানে আধার বীজ আমি উৎপাদন করো। আর আমার কৃষকসকলে একটা বার্তা দিব বিচারিছো, দেখা যায় রঞ্জিত ধান বিভিন্ন দোকানের ক্রয় করে। আসলে রঞ্জিত ধানটি হল কৃষি বিশ্ববিদ্যালয়ের তিতাবর আমার ধান গবেষণা কেন্দ্রের উদ্ভাবন করা একটা জাত, অধিক উৎপাদনক্ষম জাত। তারপরে আমার আহি গেল রঞ্জিত সাবন, বাহাদুর সাবন। গতি যদি সম্পূর্ণ ভাল গুণ বিশিষ্ট 98% পিউরিটি বা তেনেকা ধরনের 95-এর উপর পিউরিটি গুণসম্পন্ন যদি সচাই রাইজে বীজ বিচারে তেতিয়াহলে কৃষি বিজ্ঞান কেন্দ্রলৈ আহিব লাগে। এই বীজটো আমি ফাউন্ডেশন সিড মানে আধার বীজ কৃষি বিজ্ঞান কেন্দ্র 40 টাকা করে বিক্রি হয়ে আছে। এই আমার কৃষি বিশ্ববিদ্যালয়ের রেট আৰু এই ইয়াততে অসম কৃষিখণ্ডত যিমান চৌহদ আছে প্ৰতিটো চৌহদত উপলব্ধ ৰঞ্জিত ধান, নুমলি ধানৰ বীজ আছে, কেতেকী জহা আছে, এইসমূহ কৃষক ৰাইজে আমাৰ পৰা কিনিব পাৰিব। গতিকে এতিয়া আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰতিদিনে যথেষ্ট কৃষক আহি আছে তেওঁলোকৰ বীজ ক্ৰয় কৰিবৰ কাৰণে। যিসমূহ কৃষক ৰাইজে এতিয়াও গম পোৱা নাই তেতিয়াহ'লে তেওঁলোকে কিন্তু অতি সোনকালে কৃষি বিজ্ঞান কেন্দ্ৰলৈ আহিব পাৰে, কাৰণ আমাৰ যিখিনি ষ্টক আছে এইখিনি লিমিটেড, খুব বেছি নাই। গতিকে তেওঁলোকে যিসকলে প্ৰথমে আহে তেওঁলোকে প্ৰথমতে বীজসমূহ ক্ৰয় কৰিব পাৰিব।
4: হয়, আপোনালোকৰ স্থানটো এবাৰ কৈ দিয়কচোন।
3: আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও আমাৰ শিমলুগুৰিত আছে, ঢিংগেটৰ মূল ৰাস্তাতে বাটতে আমাৰ ছাইনবোৰ্ড এখনো লগোৱা আছে। নহ'লে যোগাযোগ কৰিব পাৰে কৃষক ৰাইজে 9435340387। গতিকে মই কৃষক ৰাইজক আহ্বান জনাম, মই গম পাইছোঁ যে তেখেতসকলে অধিক দামত কিছুমান দোকানৰ পৰা ৰঞ্জিত ধানৰ বীজ ক্ৰয় কৰি আছে। গতিকে তেওঁলোকে যদি কৃষি বিজ্ঞান কেন্দ্ৰলৈ আহে তেনেহ'লে আমাৰ এতিয়াও ৰঞ্জিত ধানৰ বীজ আছে, ৰঞ্জিত চাবোৱানটো আছে বিশেষকৈ একেই আমাৰ, আৰু নুমলিৰ বীজ উপলব্ধ হৈ আছে, কেতেকী জহা আছে, যিসকলে এইটো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ
4: হয় যি তেওঁলোকে গৈ পেলাই
3: ক্ৰয় কৰিব পাৰে,
4: সংগ্ৰহ কৰিব
3: পাৰে, সংগ্ৰহ কৰিব পাৰে।
4: আৰু আৰু এটা কথা, আমাৰ এইখিনিতে মই এটা আমাৰ শ্ৰোতাসকলৰ কাৰণে ময়ে প্ৰশ্নটো আপোনাক কৰিছোঁ। আমাৰ বহুতে আগতে কঠীয়াৰ বীজ ঘৰতে কৰে, এতিয়াৰ দিনত বিজ্ঞানাগাৰৰ পৰা আনিবলগীয়া হয়, কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আনিবলগীয়া হয়, সেই জাতসমূহ চমুকৈ কওকচোন সংৰক্ষণ কৰিব পাৰেনে বাৰু?
3: আমাৰ যিসমূহ উন্নত হাইল্ডিং ভেৰাইটি, উন্নত অধিক উৎপাদনক্ষম জাত আছে, সেইসমূহ সাধাৰণতে আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যদি নিয়ে তেওঁ আমি সাধাৰণতে ফাউণ্ডেশ্যন ছিট মানে আধাৰ বীজটো যোগান ধৰি আছোঁ। আধাৰ বীজটো তেওঁলোকে এইবছৰ নিলে আকৌ 3 বছৰ আৰামছে কৰিব পাৰিব, গতিকে সেইটো প্ৰব্লেম নাই। তাৰপিছত তেওঁলোকে যদি বদলাই দিয়ে তেতিয়া ভাল, 3 বছৰ মূৰে মূৰে যদি বদলাই দিয়ে তেতিয়াহ'লে ভাল, নহ'লে তেওঁলোকে বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি সেই বীজসমূহ নিজে ৰাখিব পাৰে, বা বহুত কৃষকে যদি ইচ্ছা কৰে, আমি সেই প্ৰগ্ৰামটো যোৱাবাৰ কৰিছিলোঁ, মই ইতিমধ্যে উল্লেখ কৰিছোঁ, ছিড প্ৰডাকশ্যন টেকন'লজি।
1: আজিৰ কৃষি আলোচনা ইমানেই, নমস্কাৰ।
0: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ গান্ধী প্ৰসংগ।

গান্ধীৰ দৰ্শনৰ এটি মুখ্য ধাৰণা হৈছে স্বদেশী। স্বদেশীৰ জৰিয়তে গান্ধীয়ে কেৱল অৰ্থনৈতিক স্বাধীনতাই প্ৰত্যক্ষ কৰা নাছিল, বৰং ইয়াৰ জৰিয়তে তেওঁ জাতীয় আন্দোলনৰ মনস্তাত্ত্বিক আৰু ৰাজনৈতিক সমস্যাবোৰৰ উত্তৰ দিছিল। গান্ধীয়ে স্বদেশীৰ অৰ্থ অধিক তাৎপৰ্যপূৰ্ণ কৰি বহল অৰ্থত ব্যৱহাৰ কৰিছে। তেওঁ স্বদেশীৰ ধাৰণাটোক সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, আনকি ধৰ্মীয় আৰু নৈতিক স্তৰতো প্ৰয়োগ কৰিছে। গান্ধীয়ে তেওঁৰ দ্য স্বদেশী মুভমেণ্ট শীৰ্ষক এটি নিবন্ধত স্বদেশীৰ সংজ্ঞা নিৰ্ধাৰণ কৰি কৈছে, স্বদেশী আমাৰ অন্তৰত নিহিত এনে এটা শক্তি বা উদ্যম যিয়ে আমাক অতি দূৰৱৰ্তী বিষয়াদি বৰ্জন কৰি তাৎক্ষণিক প্ৰতিবেশী বিষয়ৰ ব্যৱহাৰ আৰু সেৱাৰ মাজতে সীমাবদ্ধ কৰি ৰাখে। গান্ধীৰ স্বদেশী ধাৰণাৰ অন্তৰ্নিহিত তাৎপৰ্য হ'ল যে ইয়াৰ জৰিয়তে প্ৰত্যেকেই নিজৰ নিজৰ প্ৰতিবেশীক সেৱা কৰিব আৰু প্ৰতিবেশী বস্তুক ব্যৱহাৰ কৰিব। গান্ধীৰ দৃষ্টিত কোনো মানুহে যদি নিজৰ প্ৰতিবেশীক সেৱা কৰে, তাৰ পাছৰ মানুহজনে যদি তেওঁৰ প্ৰতিবেশীৰ সেৱা কৰে, তাৰ পাছৰজনে যদি আকৌ তেওঁৰ প্ৰতিবেশীৰ সেৱা কৰে, এনেদৰে আগবাঢ়ি গ'লে দেখা যাব যে সমগ্ৰ মানৱ সমাজে এজনে আনজনৰ পৰা সেৱা লাভ কৰি আছে। গতিকে দেখা যায় যে গান্ধীয়ে স্বদেশীক কেতিয়াও ঐকান্তিক অৰ্থত ব্যৱহাৰ কৰা নাছিল। স্বদেশীৰ জৰিয়তে গান্ধীয়ে মানুহৰ সেৱাপৰায়ণতাৰ বৈজ্ঞানিক সীমাবদ্ধতাক স্বীকাৰ কৰিছে। গান্ধীৰ মতে এজন ব্যক্তিৰ প্ৰধান কৰ্তব্য হৈছে প্ৰথমতে নিজৰ প্ৰতিবেশী মানুহৰ সেৱা কৰা আৰু স্বদেশী বা প্ৰতিবেশী বস্তুৰ ব্যৱহাৰ কৰা। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে বিদেশী বস্তুক ঘৃণা কৰিব আৰু নিজৰ প্ৰতিবেশীৰ বাহিৰে বাকী সকলো ব্যক্তিক ঘৃণা কৰিব। তেওঁৰ স্বদেশী তত্ত্বত প্ৰত্যেকৰে প্ৰতিবেশীক ভাল পাব আৰু প্ৰত্যেকেই প্ৰত্যেকৰ দেশীয় বস্তু ব্যৱহাৰ কৰিব, কাৰণ গান্ধীজীয়ে উপলব্ধি কৰিছিল যে মানুহৰ সেৱাপৰায়ণতাৰ কিছু সীমাবদ্ধতা আছে। সেয়ে মহাত্মা গান্ধীয়ে দেখুৱাই দিছে যে যদি প্ৰত্যেক মানুহে নিজৰ প্ৰতিবেশীক সঠিক পথেৰে সেৱা কৰে, তেনেহ'লে পৃথিৱীৰ সকলো ব্যক্তি যাৰ সেৱাৰ দৰকাৰ প্ৰকৃত সেৱা লাভ কৰিব আৰু ইয়াৰ ফলস্বৰূপে সমগ্ৰ বিশ্বই সেৱা লাভ কৰিব। ইমান পৰে শ্ৰোতাই মহাত্মা গান্ধীৰ স্বদেশী সম্পৰ্কীয় মন্তব্য শুনিলে।

গান্ধী প্ৰসংগ শুনিলে এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ, বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা। শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। অব্যৱহৃত কুঁৱা জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰৰ যোগ্য কৰি তোলক।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে স্পেইনৰ উপ ৰাষ্ট্ৰপতি তথা মন্ত্ৰী কাৰ্লোছ কুয়েৰ্পো কাবালেৰোক সাক্ষাৎ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জনোৱা অনুসৰি প্ৰাৰ্থীসকলে আবেদন নম্বৰ ব্যৱহাৰ কৰি নিৰ্দিষ্ট ৱেবছাইটৰ যোগেৰে উত্তৰসমূহ পৰীক্ষা কৰিব পাৰিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নিৰ্বাচনৰ বাবে ভাৰতে নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। অসমৰ বান পৰিস্থিতি অব্যাহত আছে আৰু ৰাজ্যখনৰ কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে কালি স্পেইনৰ উপ ৰাষ্ট্ৰপতি তথা অৰ্থনীতি, বাণিজ্য আৰু ব্যৱসায় মন্ত্ৰী কাৰ্লোছ কুয়েৰ্পো কাবালেৰোক সাক্ষাৎ কৰি স্পেইনত আনুষ্ঠানিকভাৱে যোগাযোগ আৰম্ভ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে তেওঁলোক দুয়োগৰাকীয়ে বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিৰ সহযোগিতাৰে ভাৰত আৰু স্পেইনৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে ফলপ্ৰসূ আলোচনাত মিলিত হয়। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে এই আলোচনাত নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, উন্নত উৎপাদন, ডিজিটেল প্ৰযুক্তি, আন্তঃগাঁথনি আৰু উদ্ভাৱনত আলোকপাত কৰা হয়। তেওঁ লগতে কয় যে দুয়োপক্ষই ভাৰত ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভতো মত বিনিময় কৰে। দুয়ো দেশৰ মাজৰ ব্যৱসায়িক সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ লগতে এখন সক্ৰিয় অংশীদাৰী দেশ হিচাপে স্পেইনৰ সৈতে ভাৰতৰ যোগাযোগ সম্প্ৰসাৰণৰ উপায় অন্বেষণ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী শ্ৰীগোৱেলে স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ডলৈ পাঁচদিনীয়া ভ্ৰমণসূচীৰে কালি স্পেইনত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট ইউ জি 2026 পুনৰ পৰীক্ষাৰ OMR শ্বীট সক্ৰিয় কৰি প্ৰাৰ্থীসকলৰ সঁহাৰি অফিচিয়েল ৱেবছাইট neet.nta.nic.in অন্তৰ্ভুক্ত কৰিছে। সংস্থাটোৱে কয় যে প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদন নম্বৰ ব্যৱহাৰ কৰি লগ ইন কৰিব পাৰে আৰু তেওঁলোকৰ দ্বাৰা চিহ্নিত উত্তৰসমূহ স্কেনাৰৰ সৈতে তুলনা কৰিব পাৰে। যদি কোনো উত্তৰত মিল নাথাকে তেন্তে প্ৰাৰ্থীয়ে প্ৰশ্নটো বাছি লৈ নিজৰ দাবী কৰা বিকল্প চিহ্নিত কৰি 200 টকাৰ মাচুল পৰিশোধ কৰি তেওঁলোকৰ দাবী দাখিল কৰিব পাৰে। এই দাবী মতে উত্তৰটো শুদ্ধ হলে মাচুল ঘূৰাই দিয়া হ'ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। এই সুবিধা কাইলৈ উপলব্ধ থাকিব। প্ৰাৰ্থীসকলে NTAৰ হেল্পলাইন নম্বৰ 011-4075-9000 আৰু 011-6922-7700 নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা neet.ug2026@nta.ac.inলৈ লিখিব পাৰিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ UNSCৰ অস্থায়ী সদস্য নিৰ্বাচনৰ 2028-29 বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতে নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ প্ৰাৰ্থিত্ব মুকলি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে বিশ্বই ক্ৰমবৰ্ধমান সংঘাত আৰু অস্থিৰতাৰ সন্মুখীন হৈছে, যাৰ ফলত ৰাষ্ট্ৰসংঘৰ ভূমিকা পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে। সামগ্ৰিক উন্নতি সুৰক্ষিত কৰা তথা বিশ্ব শান্তি, নিৰাপত্তা আৰু সমতাপূৰ্ণ উন্নয়নৰ প্ৰসাৰৰ বাবে দেশৰ পথ প্ৰদৰ্শক হিচাপে ডঃ জয়শংকৰে ভাৰতৰ শান্তি দৃষ্টিভংগী উন্মোচন কৰে।
4: The world with too many conflicts and tensions, India has consistently caused dialogue and diplomacy. We have sought to bridge fences, we have sought to find common ground. Our focus has been on mitigating the impact of these developments for the global system. From this, you can judge for yourself the level of India's commitment to a more secure, stable, prosperous world. These goals are best achieved through wider consultations and harmonizing different interests. We believe that India's presence in the Security Council will help strengthen decision-making in this vital body.
3: ডক্টৰ জয়শংকৰে কয় যে সংস্থাটোৰ আৰম্ভণিৰে পৰা ভাৰতে প্ৰায় ৰাষ্ট্ৰসংঘৰ 50টা শান্তিৰক্ষা অভিযানত প্ৰায় 3 লাখ জোৱানৰ অৱদান আগবঢ়াই আহিছে আৰু বৰ্তমান 4,300ৰো অধিক জোৱানে ৰাষ্ট্ৰসংঘৰ 10টা শান্তিৰক্ষা অভিযানত সেৱা আগবঢ়াই আছে। তেওঁ কয় যে ভাৰতে ধাৰাবাহিকভাৱে আলোচনা আৰু কূটনীতিৰ পোষকতা কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সমৰ্থন বিচাৰি ডক্টৰ জয়শংকৰে কয় যে নিৰাপত্তা পৰিষদত ভাৰতৰ উপস্থিতিয়ে গুৰুত্বপূৰ্ণ সংস্থাটোত সিদ্ধান্ত গ্ৰহণক শক্তিশালী কৰাত সহায় কৰিব। যদিহে নিৰ্বাচিত হয় তেন্তে ভাৰতে 2028 চনৰ পৰা দুবছৰীয়া কাৰ্যকাল পালন কৰিব। ইয়াৰ পূৰ্বে ভাৰতে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে 8টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভিয়েটনামৰ ফুকুক দ্বীপৰ ওচৰত স্পীডবোট দুৰ্ঘটনাত নিহত 15গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ঘৰলৈ উভতাই অনা হৈছে। ভিয়েটনামত থকা ভাৰতৰ দূতাবাসে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে যে মৃতদেহকেইটা হো চি মিন চহৰৰ পৰা ভিয়েটনাম এয়াৰলাইনছৰ বিমানেৰে মুম্বাইলৈ অনা হৈছে। দূতাবাসে কয় যে মুম্বাইৰ পৰা অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু তামিলনাডু ৰাজ্য চৰকাৰে নিজ নিজ ৰাজ্যৰ অন্তিম গন্তব্যস্থানলৈ মৃতদেহসমূহ অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। ভিয়েটনাম কৰ্তৃপক্ষ আৰু চৰকাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি দূতাবাসে কয় যে তেওঁলোকৰ প্ৰাৰ্থনা, প্ৰচেষ্টা আৰু উপস্থিতিয়ে শোকৰ এই সময়ত শক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে ভিয়েটনামৰ ফুকুক দ্বীপৰ ওচৰত 32জন ভাৰতীয় পৰ্যটক আৰু 4জন স্থানীয় ক্ৰু মেম্বাৰ কঢ়িয়াই অনা এখন স্পীডবোট বাগৰি পৰে আৰু 15জন পৰ্যটকৰ মৃত্যু হয়। জীৱিত 16জন ভাৰতীয় পৰ্যটক দেশলৈ উভতি আহিছে আৰু এজন পৰ্যটক এতিয়াও ভিয়েটনামৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অসমৰ বান পৰিস্থিতি অব্যাহত আছে আৰু ৰাজ্যখনৰ কেইবাখনো জিলাত বানত ক্ষতিগ্ৰস্ত হৈছে। একেদৰে কামৰূপ জিলা আৰু গুৱাহাটী মহানগৰৰ ভালেখিনি অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ কেইবাখনো জিলাত আজি আৰু কাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি ৰাজ্যখনৰ 6খন জিলা ক্ৰমে শিৱসাগৰ, লখিমপুৰ, দৰং, শোণিতপুৰ, ধেমাজি আৰু যোৰহাট বানৰ কবলত পৰিছে। ৰাজ্যখনত শেহতীয়া বানত 10টা ৰাজহ চক্ৰৰ 61খন গাঁও বানত পৰাৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ বন্দৰসমূহত পুনৰ অৱৰোধ আৰোপ কৰিব বুলি ঘোষণা কৰাৰ পাছতে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে, যাৰ ফলত হৰমুজ প্ৰণালীৰ মাজেৰে তেলৰ যোগানৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য 9.6% বৃদ্ধি পাই প্ৰতি বেৰেলত $83.30 উপনীত হোৱাৰ বিপৰীতে আমেৰিকাৰ মানদণ্ডত পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েটৰ মূল্য প্ৰায় 9.4% বৃদ্ধি পাই প্ৰতি বেৰেলত $78.14 হৈছে। 2020 চনৰ উত্তৰ পূব দিল্লীত সংঘটিত হিংসাৰ সময়ত চোৰাংচোৱা সংস্থাৰ বিষয়া অংকিত শৰ্মাক হত্যাৰ অভিযোগত আম আদমী পাৰ্টীৰ প্ৰাক্তন কাউন্সিলৰ তাহিৰ হুছেইন আৰু আন 4জনক দিল্লীৰ এখন আদালতে দোষী সাব্যস্ত কৰিছে। অতিৰিক্ত ছেছন ন্যায়াধীশ প্ৰবীণ সিঙে হুছেইনকে ধৰি মুঠ 11জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত ইয়াৰে 5জনক দোষী সাব্যস্ত কৰে। শত্ৰুতা, হিংসাৰ প্ৰচাৰ তথা আক্ৰমণ আৰু হত্যাৰ অভিযোগত আদালতে তাহিৰ হুছেইনক দোষী সাব্যস্ত কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলি, ৰোহিত শৰ্মা, জছপ্ৰীত বুমৰাই অংশগ্ৰহণ কৰিব। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্ৰতিযোগিতাত জয়ৰ বাবে প্ৰচেষ্টা চলাব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা বৃহস্পতিবাৰে কাৰ্ডিফত দ্বিতীয়খন এদিনীয়া খেলাৰ বিপৰীতে অহা 19 জুলাইত লৰ্ডছত তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে স্পেইনৰ উপ ৰাষ্ট্ৰপতি তথা মন্ত্ৰী কাৰ্লোছ কুয়েৰ্পো কালাবেৰোক সাক্ষাৎ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জনোৱা অনুসৰি প্ৰাৰ্থীসকলে আবেদন নম্বৰ ব্যৱহাৰ কৰি নিৰ্দিষ্ট ৱেবছাইটৰ যোগেৰে উত্তৰসমূহ পৰীক্ষা কৰিব পাৰিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নিৰ্বাচনৰ বাবে ভাৰতে নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। অসমৰ বান পৰিস্থিতি অব্যাহত আছে আৰু ৰাজ্যখনৰ কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ সুপ্ৰভাত।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপোনালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ সুপ্ৰভাতৰ আজিৰ খণ্ডটি। স্বামী বিবেকানন্দই কৈছে, যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা, কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জেয় সাহসেৰে আগবাঢ়া, তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। আজি মঙলবাৰ, 1948 আহাৰ মাহৰ আজি 29 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ 14 জুলাই। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:44 আৰু 47 ছেকেণ্ড আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:14 আৰু 26 ছেকেণ্ড। আজি অমাৱস্যা। শ্ৰোতাসকলক এইখিনিতে জনাই থওঁ যে নগাঁৱৰ ভাৰত নাট্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান সৰোজ নাট্যালয়ে প্ৰতি বছৰৰ দৰে এই বৰ্ষৰ ৰীণা শইকীয়া বৰাৰ সোঁৱৰণত পৰম্পৰা 2026 উদযাপন কৰিবলৈ লৈছে। আজি 14 জুলাইৰ সন্ধিয়া 6 বজাত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ভাৰত নাট্যমৰ যশস্বী শিল্পী ডক্টৰ যশুধৰা বৰাৰ পৰিচালনাত সৰোজ নাট্য বিদ্যালয়ৰ শিল্পীসকলে এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতেই ৰীণা শইকীয়া বৰা সোঁৱৰণী পৰিৱেশ্য কলা বঁটা 2026 প্ৰদান কৰা হ'ব উস্তাদ বিছমিল্লা খাঁ বঁটাপ্ৰাপক যশস্বী শিল্পী ডক্টৰ মীৰানন্দ বৰঠাকুৰক।

0: এই অনুষ্ঠানটি উপভোগ কৰিবলৈ উদ্যোক্তাসকলে সকলোকে সাদৰেৰে আমন্ত্ৰণ জনাইছে। সময়টো মনত ৰাখিব, আজি অৰ্থাৎ 14 জুলাইৰ সন্ধিয়া 6 বজাত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। প্ৰিয় শ্ৰোতা, আজি কলমপৰীয়া কবি নৱকান্ত বৰুৱাৰ স্মৃতি দিৱস। এইগৰাকী নগঞা কবি সাহিত্যিকৰ প্ৰসংগত আমাক দুআষাৰ কৈছে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, নগাঁও আঞ্চলিক সমিতিৰ অসম সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই।
1: নমস্কাৰ। ইংৰাজ শাসনৰ কালত খৰঙী বৰুৱা পৰিয়ালৰ বংশধৰ আছিল নৱকান্ত বৰুৱাদেৱ। তেখেতসকলৰ পৰিয়ালটো পুৰণি গুদামত স্থিতি লাভ কৰিছিলে। অসমীয়া কবিতাৰ ভগীৰথ ৰূপে যিগৰাকী কোৱা হয় সেই নৱকান্ত বৰুৱাদেৱৰ 1951 চনত প্ৰকাশিত সেই অৰণ্য সেই মহানগৰ কবিতা সংকলনৰ যোগেদি প্ৰশংসা লাভ কৰাৰ পূৰ্বে তেখেতৰ কাব্য চৰ্চাই কিন্তু সমাদৰ লাভ কৰিছিল যোৱা শতিকাৰ 40 দশকৰ বাঁহী পায়গাম আলোচনীত। হিমা দত্ত, একোট ককাইদেউ আদি ছদ্মনামেৰে প্ৰধানকৈ তেখেতে শিশুৰ উপযোগীকৈ লিখা কবিতাত কাব্যৰস সৃষ্টিতকৈ শিশুক আনন্দদায়কৰ তাৰণা আছিল সদায় বেছি। কবিগৰাকীয়ে সাহিত্যৰ বিভিন্ন আৰু বিচিত্ৰ ক্ষেত্ৰত চৰ্চা অব্যাহত ৰাখি অসমীয়া সাহিত্য সমৃদ্ধি কৰিছিল। যোৱা শতিকাৰ 50 দশকত তেখেতে গীতিকাৰ ৰূপত আত্মপ্ৰকাশ কৰি মননশীল আৰু সংবেদনশীল শব্দমালাৰে শ্ৰোতাৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। সহজ সৰল শব্দ প্ৰয়োগৰ মাজেৰে ৰচনা কৰা গীতত প্ৰতিধ্বনিত হয় প্ৰকৃতিৰ প্ৰতি থকা তেখেতৰ প্ৰেম, আত্মীয়তা, শিশুৰ প্ৰতি থকা গভীৰ মমতা, সমাজ সচেতনতা, ইতিহাস চেতনা তথা দাৰ্শনিক অনুসন্ধান। তেওঁ আছিল সম্পূৰ্ণ অৰ্থত এগৰাকী কবি। নৱকান্ত বৰুৱাদেৱৰ মানসিক স্থিতিৰ প্ৰতি যদি আমি লক্ষ্য ৰাখোঁ, তেতিয়া দেখা পাওঁ যে তেখেতে কবিতাৰ ভেটি নিৰ্মাণ হৈছিল প্ৰধানকৈ প্ৰাচ্য আৰু পাশ্চাত্যৰ উৰ্বৰ সংযোগ ভূমিত। পৰিয়ালৰ পৰা পোৱা অসমীয়া সংস্কৃতি আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ শান্তি নিকেতন আৰু আলিগড় বিশ্ববিদ্যালয়ৰ অভিজ্ঞতাৰ যোগেদি বৈচিত্ৰময় ভাৰতীয় ঐতিহ্যৰ প্ৰতি তেখেতে সান্নিধ্য পাইছিল। তাৰ লগতে খলিল জিব্ৰাম, জালালুদ্দিন আদি মধ্যপ্ৰাচ্য দাৰ্শনিকৰ চিন্তাৰ লগতে পাশ্চাত্যৰ ইলিয়ট, হুইটমেন আদি কবিসকলৰ কবিতাৰ বিষয়বস্তুৱে তেখেতক সৃষ্টিত প্ৰভাৱ পৰিছিল। অৱশ্যে আমি এই কথাত ক'ব লাগিব যে তেখেতৰ সেই প্ৰভাৱৰ পৰাও তেখেত মুক্ত হৈ তেখেতৰ সৃষ্টিৰাজিত জন্মভূমি অসমৰ মাটিৰ গোন্ধই সদায় সুতীব্ৰভাৱে আমাক পৰিস্ফুট কৰি অহাত লক্ষ্য কৰিব পাৰিছিলোঁ। 1990 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল তেখেত। তেখেতে এই আসন অলংকৃত কৰাৰ সেই কবিগৰাকীয়ে এটি দুটি 11টি তৰা, হে অৰণ্য হে মহানগৰ, কপিলী পৰীয়া সাধু, ককাদেউতাৰ হাড়, গৰমা কৰি আদি বিভিন্ন সৃষ্টিৰাজিয়ে অসমীয়া সাহিত্যক টনকিয়াল কৰিছিল। 1975 চনত সাহিত্য একাডেমি, পদ্মবিভূষণ আদি সন্মানেৰে তেখেতে সদায় অসমীয়া সাহিত্যত উচ্চ আসন গ্ৰহণ কৰিছিল। এইজনা সাহিত্যৰ প্ৰতি আজি তেখেতৰ এই কবিতাৰ দিনলৈ আমাৰ সশ্ৰদ্ধ নিবেদন কৰিছোঁ। আহক, আমি আহ্বান জনাওঁ সকলোৱে এই কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ গৰাকীৰ সৃষ্টি প্ৰকৃত সোৱাদ লওঁ আৰু তেখেতৰ এই সৃষ্টিৰাজি অধ্যয়নৰ যোগেদি তেখেতক প্ৰতি আমি প্ৰকৃততে সন্মান জনাওঁ। এই মোৰ অন্তৰৰ আহ্বান। ধন্যবাদ।
2: ধন্যবাদ জনাইছোঁ ছাৰ আপোনাৰ বহুমূলীয়া সময়ৰ পৰা আমাক অকণমান সময় দিয়াৰ বাবে, আৰু পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে আমি যুক্ত হ'ম। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ।
1: নমস্কাৰ।
2: হয়, নমস্কাৰ ছাৰ।
0: নৱকান্ত বৰুৱাৰ প্ৰসংগত সেয়া আছিল অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক সমিতিৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী মুক্তিযুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী নেতা পূৰ্ণানন্দ দত্ত। তেওঁ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ অঞ্চলটিত স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী কৰ্মী হোৱাৰ লগতে এই অঞ্চলৰ বিভিন্ন শৈক্ষিক আৰু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। 1950 চনত অসমত হোৱা প্ৰলয়ংকৰী ভূমিকম্পৰ সময়ত বি কে ভাণ্ডাৰীৰ সহযোগত আৰু 1962 চনৰ চীনৰ আক্ৰমণৰ সময়ত সাহাৰ্য আৰু পুনৰ গঠন অভিযানতো তেওঁ আগভাগ লৈছিল।

লখিমপুৰ জিলাৰ ঢলপুৰত 1912 চনৰ 5 মাৰ্চত পূৰ্ণানন্দ দত্তৰ জন্ম হয়। 1942 চনত তেওঁ ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল আৰু 1943 চনৰ 20 মাৰ্চত গ্ৰেপ্তাৰ হৈ তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় 2 বছৰ কাৰাৰুদ্ধ হৈ আছিল। বৃহত্তৰ নাৰায়ণপুৰ বিহপুৰীয়া অঞ্চলত উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয়ৰ অভাৱ অনুভৱ কৰি পূৰ্ণানন্দ দত্তই চলোৱা প্ৰচেষ্টাৰ ফলস্বৰূপে নাৰায়ণপুৰৰ পাণবাৰীত 1964 চনত নাৰায়ণপুৰ কলেজ প্ৰতিষ্ঠাপিত হয়। এই নাৰায়ণপুৰ কলেজেই পৰৱৰ্তী পৰ্যায়ত মাধৱদেৱ মহাবিদ্যালয় হিচাপে নামাংকৃত হয় আৰু 2019 চনত মাধৱদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হয়। তেওঁৰ অৱদানৰ প্ৰতি স্বীকৃতি জনাই মাধৱদেৱ মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনটো পূৰ্ণানন্দ দত্ত বিজ্ঞান ভৱন নামেৰে নামকৰণ কৰা হয়। 1988 চনৰ এই 14 জুলাই তাৰিখে পূৰ্ণানন্দ দত্তৰ মৃত্যু হয়। অসমৰ এগৰাকী প্ৰখ্যাত গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক মুকুল বৰুৱা। তেওঁ সম্পৰ্কত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ আজু নাতি আৰু নলিনী বালা দেৱীৰ নাতি আছিল। বৰুৱাৰ সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল। নবীন চন্দ্ৰ বৰদলৈ এজন ভাল গীতিকাৰ আৰু সুৰকাৰ আছিল। আইতাক নলিনী বালায়ো সেই সময়ৰ প্ৰচলিত অসমীয়া আৰু বঙলা গীত গাব পৰাৰ লগতে অসমীয়া লোকসংগীতটো যথেষ্ট দখল ৰাখিছিল। সেই সময়ত ঘৰখনলৈ বহুতো দেশ নেতা, সাহিত্যিক, সংগীত শিল্পী আদিৰ সমাগম হৈছিল আৰু প্ৰায়ে সন্ধিয়া সংগীতৰ আচৰ বহিছিল। স্বাভাৱিকতে এনে এটা সাংগীতিক পৰিৱেশে বৰুৱাক সংগীতৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। 1948 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠা হয় আৰু কেন্দ্ৰটোৰ জন্ম লগ্নতে 1948 চনৰ জুন মাহত মুকুল বৰুৱাই আকাশবাণীৰ চাকৰিত সোমায় আৰু 1987 চনৰ 31 অক্টোবৰত চাকৰিৰ পৰা অৱসৰ লয়। মুকুল বৰুৱাই মুঠ 5খন চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল। সেয়া হ'ল সৰাপাত, তেজীমলা, চাকনৈয়া, কোলাহল আৰু সোণপখিলি। এইগৰাকী বিশিষ্ট অসমীয়া গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী মুকুল বৰুৱাৰ আজি স্মৃতি দিৱস। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনোৱা হওক মুকুল বৰুৱাৰ ৰচিত ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

0: ইতিহাসত আজি দিনটো এইবাৰ আহিছোঁ এই প্ৰসংগলৈ। মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ দি কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে গ্ৰহণ কৰিছিল 1942 চনৰ এই দিনটোতে। 1994 চনৰ এই দিনটোতে চক্ৰশিলা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰে অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰিছিল। 2023 চনৰ এই দিনটোতে ভাৰতে চন্দ্ৰযান 3 উৎক্ষেপণ কৰিছিল। ছুইডেনৰ চলচ্চিত্ৰ পৰিচালক, লেখক তথা চলচ্চিত্ৰ প্ৰযোজক ইংমাৰ বাৰ্গমেনৰ জন্ম হৈছিল 1918 চনৰ এই দিনটোতে। আৰু এগৰাকী অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ মীনা আগৰৱালাৰ মৃত্যু হৈছিল 2014 চনৰ এই 14 জুলাই তাৰিখে। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনালৈ পুনৰ শুভেচ্ছা জনাই আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: সুপ্ৰভাত। অনুষ্ঠানটি শুনিলে, আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই। FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলক এইখিনিতে জনাই থওঁ, আজি দিনৰ 10 বজাত নগাঁৱৰ পুৰণি গুদামত অনুষ্ঠিত হৈ থকা নাট কৰ্মশালাৰ ভিত্তিত যুগুত কৰা এক কথোপকথন অনুষ্ঠান শুনিবলৈ পাব। এই অনুষ্ঠানটি যুগুতাই আগবঢ়াব কিৰণ চন্দ্ৰনাথে। প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিছোঁ গীতৰ অনুষ্ঠান মূৰ্চনা। আজিৰ মূৰ্চনা অনুষ্ঠানত আগবঢ়োৱা হ'ব এমুঠি হিন্দী বোলছবিৰ গীত। প্ৰথমেই শুনাবলৈ লৈছোঁ মুগলে আজম বোলছবিৰ এটি গীত, লতা মংগেশকৰৰ কণ্ঠত। গীতৰ কথা শকিল বদায়নীৰ, সংগীত পৰিচালক নওশাদ।

এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, নগাঁৱৰ ভাৰতনাট্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান সৰোজা নাট্যালয়ে প্ৰতি বছৰে আয়োজন কৰাৰ দৰে এই বৰ্ষতো ৰীণা শইকীয়া বৰাৰ সোঁৱৰণত পৰম্পৰা 2026 উদযাপন কৰিবলৈ লৈছে। সেয়ে আজি অৰ্থাৎ 14 জুলাই 2026 সন্ধিয়া ঠিক 6 বজাৰ লগে লগে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ভাৰতনাট্যমৰ যশস্বী শিল্পী ডক্টৰ যশোধৰা বৰাৰ পৰিচালনাত সৰোজা নাট্যালয়ৰ শিল্পীসকলে ভাৰতনাট্যমৰ এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। এই অনুষ্ঠানতে ৰীণা শইকীয়া বৰা পৰিৱেশ্য কলা বঁটা 2026 প্ৰেৰণ কৰা হ'ব উস্তাদ বিছমিল্লা খান বঁটাপ্ৰাপক যশস্বী শিল্পী ডক্টৰ মীৰানন্দ বৰঠাকুৰক। এই অনুষ্ঠানটি উপভোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। প্ৰিয় শ্ৰোতা, পুনৰ যাওঁ আহক গীতৰ মাজলৈ। এইবাৰৰ শিল্পী তলত মেহমুদ, বুলছবি ছায়া।

শ্ৰোতাই মূৰ্চনা অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। এইবাৰৰ শিল্পী মুকেশ আৰু লতা মংগেশকাৰ, ভুল ছবি শ্ব'ৰ।

0: নগাঁওবাসীৰ বাবে সুখবৰ।
1: 1991 চনতেই প্ৰতিষ্ঠিত হোৱা বৰা হাৰ্ডৱেৰৰ নৱতম সংযোজন টাটা ষ্টীল আছিয়ানা।
0: ইয়াত আছে টাটা কোম্পানীৰ দ্বাৰা নিৰ্মিত ৰড, টিনপাত, দৰ্জা, খিৰিকী ইত্যাদি ঘৰ নিৰ্মাণৰ প্ৰতিটো সামগ্ৰীৰ লগতে কৃষি সঁজুলি, উন্নত মানদণ্ডৰ ফেন্সিং আৰু বহুতো।
1: ক'ত আছে জানেনে?
0: নগাঁৱৰ এলফিন ষ্টোন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত টাটা ষ্টীল আছিয়ানা। যোগাযোগৰ নম্বৰ 9101772513।
1: নম্বৰটি পুনৰ কৈছো 9101772513।
0: ঘৰ সজাৰ কথা যেতিয়াই ভাবিব টাটা ষ্টীল আছিয়ানাৰ বস্তুহে ব্যৱহাৰ কৰিব। যদিহে বিচাৰিছে উন্নত মানদণ্ডৰ লোহা, তেন্তে এটাই ঠিকনা, টাটা ষ্টীল আছিয়ানা। এতিয়া 5% ৰেহাই মূল্যত।
2: এইখিনিতে পুনৰ শ্ৰোতাসকলক জনাই থওঁ, আজি দিনৰ 10 বজাত নগাঁৱৰ পুৰণি গুদামত অনুষ্ঠিত হৈ থকা নাট কৰ্মশালাৰ ভিত্তিত যুগুত কৰা এক কথোপকথন অনুষ্ঠান শুনিবলৈ পাব। এই অনুষ্ঠানটি যুগুতাই আগবঢ়াব কিৰণ চন্দ্ৰ নাথে। প্ৰিয় শ্ৰোতা, পুনৰ যাওঁ আহক মূৰ্চনা অনুষ্ঠানৰ মাজলৈ। এইবাৰ শুনোৱা হওক কুদৰত বুলছবিৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠত এই গীতটি।

এইখিনিতে শ্ৰোতাসকলক পুনৰ জনাই থওঁ, নগাঁৱৰ ভাৰতনাট্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান সৰোজা নাট্যালয়ে প্ৰতিবছৰে আয়োজন কৰাৰ দৰে এই বৰ্ষতো ৰীণা শইকীয়া বৰাৰ সোঁৱৰণত পৰম্পৰা 2026 উদযাপন কৰিবলৈ লৈছে। সেয়ে আজি অৰ্থাৎ 14 জুলাই 2026 সন্ধিয়া ঠিক 6 বজাৰ লগে লগে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ভাৰতনাট্যমৰ যশস্বী শিল্পী ডক্টৰ যশোধৰা বৰাৰ পৰিচালনাত সৰোজা নাট্যালয়ৰ শিল্পীসকলে ভাৰতনাট্যমৰ এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। এই অনুষ্ঠানতে ৰীণা শইকীয়া বৰা পৰিৱেশ্য কলা বঁটা 2026 প্ৰেৰণ কৰা হ'ব উস্তাদ বিছমিল্লা খান বঁটাপ্ৰাপক যশস্বী শিল্পী ডক্টৰ মীৰানন্দ বৰঠাকুৰক। এই অনুষ্ঠানটি উপভোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। ঘোষণাটি ইমানেই। প্ৰিয় শ্ৰোতা, এইবাৰ শুনোৱা হওক মন্না ডে আৰু লতা মংগেশকাৰৰ কণ্ঠত শ্ৰী 420 বোলছবিৰ এই গীতটি।

সুমন কল্যাণপুৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত শুনিলে জাপ জাপ ফুল খিলে বুলছবিৰ এই গীতটি। প্ৰিয় শ্ৰোতা, এতিয়া সামৰিছোঁ আজিৰ মূৰ্চনা অনুষ্ঠানটি। এফ এম এণ্ডৰ 102.7 মেগাহৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আজি গীতিমালিকা অনুষ্ঠানত প্ৰথমে শুনোৱা হওক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নৱকান্ত বৰুৱা, প্ৰযোজনা শিল্পী নিজা।

0: বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত নৱকান্ত বৰুৱা ৰচিত গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল শিল্পী নিজা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাণু বৈশ্য। গীতৰ কথা নৱকান্ত বৰুৱাৰ, প্ৰযোজনা যজ্ঞবেজ বৰুৱাৰ।

ৰাণু বৈশ্যৰ কণ্ঠত নৱকান্ত বৰুৱাই লিখা গীতটি শুনিলে। প্ৰযোজনা আছিল যজ্ঞ বেজবৰুৱাৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠত নৱকান্ত বৰুৱা ৰচিত এটি গীত।

0: জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল নবকান্ত বৰুৱা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ডলি ঘোষে গোৱা এটি গীত। গীত লিখিছে নলিনী বালাদেৱীয়ে, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: ডলি ঘোষৰ কণ্ঠত নলিনী বালা দেৱীৰ ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনো আহক নলিনী কুমাৰ চৌধুৰীৰ কণ্ঠৰীতি গীত, গীতিকাৰ দিনেশ বৈশ্য, প্ৰযোজনা মুকুল বৰুৱাৰ।

নলিনী কুমার চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল দীনেশ বৈশ্য, প্ৰযোজনা আছিল মুকুল বৰুৱাৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি দিনৰ 12:30 বজাৰ আইডৰ বুলনি অনুষ্ঠানত গুৱাহাটীৰ মানিক নগৰৰ ত্ৰিবেণী সংঘৰ বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। আঁত ধৰিব ৰুণামণি বৰাই। নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:02 বজাত খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল 2026 এই বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় খণ্ড প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব জিতেন শৰ্মা, নয়ন প্ৰসাদ আৰু সৌৰভ কুমাৰ বৰাই। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা 9:20 মিনিটত লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকলৰ বাবে ফোন নম্বৰ দুটি কৈছোঁ, 03-61-266-1876 আৰু 94-354-05-222। দিনৰ 10:00 বজাত জীৱন সুৰভী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্যকাৰ গুণ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ ঋতুপৰ্ণ দাসৰ।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 কোকৰাঝাৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, এন এইচ পি চিয়ে বান্ধৰ আটাইকেইখন গেট খুলি দিয়াৰ ফলত লখিমপুৰৰ ঘুনাখুটি আদিখুটিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত। অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি দ্বিতীয় দিনাৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা। অসমীয়া চিনেমা, সাহিত্য, সংগীত, তথ্যচিত্ৰ আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ অ' টি টি প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমি ফাইনেল, নিশা 12:30 বজাত হ'বলগীয়া খেলখনত ফ্ৰান্স আৰু স্পেইনৰ মুখামুখি। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে। এন এইচ পি চিয়ে কালি বান্ধৰ আটাইবোৰ গেট খুলি দিয়াৰ ফলত জিলাখনৰ ঘুনাখুটি আদিখুটি অঞ্চলত প্ৰবল বানৰ সৃষ্টি হৈছে। ঘুনাখুটি অঞ্চলৰ নাহৰণি আৰু আদিখুটিৰ এচেৰাকটা গাঁও জলমগ্ন হোৱাৰ লগতে নাওবৈচা বিধানসভা সমষ্টিৰ মিচিং, উৰিয়ামতলা, বালিভেটা, মাধৱপুৰ আদি গাঁৱতো বানে প্ৰলয়ৰ সৃষ্টি কৰিছে। জিলাখনৰ ভালেমান অঞ্চলৰ শস্য পথাৰ আৰু ৰাস্তা পদূলি পানীৰ তলত থকা বুলি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনাইছে। ইপিনে সোৱণশিৰি নদীৰো জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন জনৰ ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে। বিগত কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে। ইপিনে প্ৰবল বৰষুণৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত কৃত্ৰিম বানে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুটা দিনত ৰাজ্যত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই শিৱসাগৰ, লখিমপুৰ, দৰং, শোণিতপুৰ, ধেমাজি আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে বুলি প্ৰকাশ কৰিছে। এই বানত 10টা ৰাজহচক্ৰৰ 61খন গাঁৱৰ 9600তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ইপিনে শিৱসাগৰ নগৰৰ পতিয়াহলি, ভটিয়াপাৰ, পাচিপথাৰ, দুলিয়াজান আৰু দেওলাখত বৰষুণৰ ফলত আবদ্ধ পানীয়ে জনজীৱন ব্যতিব্যস্ত কৰি তুলিছে। স্থানীয় প্ৰশাসনে পানী ওলাই যোৱাৰ বাবে নলা নৰ্দমা পৰিষ্কৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখি বাসিন্দাসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে। অসম বিধানসভাৰ ষোড়শ অধিৱেশন আজি

0: ষোড়শ অধিৱেশনত আজি দ্বিতীয় দিনৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা চলিব। ইফালে কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনক তথ্য দিয়ে। কাইলৈ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত তিনি বছৰত 120টা হাতী আৰু কমেও 363জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
1: কিছু এনেকুৱা গছ আছে যিবিলাক গছে হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰিব পাৰে, যেনেকে আসাম লেমন বা কাজি নেমু, যাৰ ইকনমিক সুবিধাও আছে আৰু তাৰ লগে লগে হাতীৰ বিচৰণতো ক'ৰবাত বাধাৰ প্ৰদান কৰিব। সেইকাৰণে আমি ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টক এই কথাটো চাব দিছো যে নাৰ্চাৰীত প্ৰডিউচ কৰিব পাৰোঁ নেকি, যাতে হাতীৰ বিচৰণত ক'ৰবাত নহয় ক'ৰবাত আমি বাধা প্ৰদান কৰিব পাৰোঁ। এক তথ্যগতভাৱে কৈছে মৌ য'ত থাকে তাৰ হাতী বিচৰণ কম হয় বা হাতী কমকৈ আহে, যদি সেই কথাও সত্য তেতিয়াহ'লে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই অঞ্চলসমূহত য'ত হাতীৰ উপদ্ৰৱ হয় তাত মৌ বা দিয়াৰ পৰিকল্পনা কৰাত কোনো অসুবিধা নাই।
0: অসম বিধানসভা অধিৱেশনৰ কালি ষষ্ঠ দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়ে। ডাঃ পেগুৱে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা অসম প্ৰথম ৰাজ্য। চাৰিবছৰীয়া পাঠ্যক্ৰমৰ তিনি বছৰ সম্পূৰ্ণ কৰাসকলে স্নাতকৰ ডিগ্ৰী লাভ কৰিব আৰু এই ডিগ্ৰী লাভৰ পাছত পুনৰ এবছৰ অনাৰ্চৰ বা গৱেষণাৰ বাবে অধ্যয়ন কৰিব পাৰে। তিনি বছৰ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক সাধাৰণভাৱে স্নাতক ডিগ্ৰীৰ বাবে যোগ্য বিবেচনা কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে বিধায়ক ফুকনৰ আন এটা প্ৰশ্নৰ উত্তৰত কয় যে অসম চৰকাৰে ঠিকাভিত্তিক সকলো নিযুক্তি বাতিল কৰি মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় অধ্যাপকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। আনহাতে শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু শিক্ষকৰ পাৰস্পৰিক বদলি সন্দৰ্ভত এইদৰে মন্তব্য কৰে।
2: সভাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকৈ ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে যিহেতু তেওঁলোক অসমীয়া মিডিয়ামৰ পৰা। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম যাতে তেওঁৰ মিচিং ভাষাত তেওঁৰ বুৎপত্তি আছে, সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
0: অসমীয়া চিনেমা, সাহিত্য, সংগীত, তথ্যচিত্ৰ আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰে শীঘ্ৰেই আছামছ অ'ন অ'টিটি নামেৰে এটা অ'টিটি প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সযোগে এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে অ'টিটি প্লেটফৰ্ম মুকলিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ চলিত বাজেটত উল্লেখ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়াত আদালতত আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত চলি থকা গোচৰত কালি সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে আদালতে আজি পুনৰ কাকতিৰ সাক্ষ্য গ্ৰহণ কৰিব। ফাষ্টট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। ৰাজ্য চৰকাৰে কালি এখন অধিসূচনাৰ জৰিয়তে চাহ বাগিচাসমূহৰ শ্ৰমিক কৰ্মচাৰীৰ কৰ্মসময়ৰ সালসলনি ঘটাইছে। সেই অনুসৰি চাহ বাগিচাসমূহত এতিয়াৰে পৰা পুৱা 6 বজাৰ পৰা দিনৰ 2 বজালৈ কৰ্মসময় নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে চাহ বাগিচা সময়ত পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ কামৰ সময় ধাৰ্য কৰা হৈছিল। গ্ৰীষ্মকালীন সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু শ্ৰমিকসকলৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ শ্ৰম কল্যাণ বিভাগৰ সচিব নৰসিং সম্ভাজী পাৱাৰে কালি জাৰি কৰা এই অধিসূচনা মতে বাগিচাৰ কৰ্মসময়ৰ সাল সলনি ঘটোৱা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে 27 জন লোকক বিদেশী হিচাপে ঘোষণা কৰি দিয়া এটা ৰায় উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। নাগৰিকত্বৰ দৰে স্পৰ্শকাতৰ বিষয় আৰু বিদেশী হিচাপে ঘোষণাৰ দৰে এটা সিদ্ধান্ত নিকা, আইনসন্মত আৰু যুক্তিপূৰ্ণ ব্যৱস্থাৰ মাজেৰে লোৱা উচিত বুলি এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰমনাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ এখন বিচাৰপীঠে এই পৰ্যবেক্ষণ আগবঢ়ায়। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে এই সম্পৰ্কীয় আবেদনসমূহ সংশ্লিষ্ট বিদেশী ন্যায়াধীকৰণলৈ নতুন বিচাৰ প্ৰক্ৰিয়া তথা পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰে। শিৱসাগৰ জিলাত জাপানিজ এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতাই জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্ৰকোপ হ্ৰাস পাইছে।
3: আমাৰ শিৱসাগৰ জিলাত বৰ্তমানলৈকে জাপানিজ এনকেফেলাইটিছ সদৃশ একুইট এনকেফেলাইটিছ চিণ্ড্ৰম তেনেকুৱা 33টা কেছ বৰ্তমানলৈকে ধৰা পৰিছে আৰু বাকী আমাৰ জাপানিজ এনকেফেলাইটিছ 6টা কেছ ধৰা পৰিছে। আমাৰ 6টা এতিয়া সম্পূৰ্ণ ভাল, জাপানিজ এনকেফেলাইটিছত কোনো ডেথ নাই। তুলনামূলকভাৱে অসমৰ বাকী আমাৰ ৰাজ্যবিলাকতকৈ আমাৰ জাপানিজ এনকেফেলাইটিছ সদৃশ বা জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ কম হোৱাৰ মূল কাৰণটো হ'ল আমি ইয়াৰ যিটো প্ৰতিষেধক হিচাপে যিবিলাক আমি ব্যৱস্থা লওঁ, খোৱা ঔষধিকৰণ, ফগিং ইত্যাদি, আমাৰ বি এছ কালেকশ্যন সোনকালে, আৰু ফিভাৰ কেছৰ যিটো ছাৰ্ভাইলেঞ্চ, সেই ছাৰ্ভাইলেঞ্চ প্ৰক্ৰিয়াবোৰ আমাৰ তাৎক্ষণিকভাৱে আমি ফেব্ৰুৱাৰী মাহৰ পৰা লোৱা হৈছিলোঁ। সেইকাৰণে আমাৰ ইয়াত প্ৰাদুৰ্ভাৱটো বৰ্তমানে ইমান ব্যাপক ধাৰণ হোৱা নাই।
0: জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখা, পানী জমা হ'ব নিদিয়া, মহৰ কামোৰৰ পৰা সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱাৰ লগতে জ্বৰ, মূৰৰ বিষ, বমি, অচেতনতা আদি লক্ষণ দেখা দিলে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ গৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন বিদুষী নাৰী পদ্মশ্ৰী সন্মান প্ৰাপক গীতা উপাধ্যায়ৰ যোৱা নিশা তেজপুৰৰ চানমাৰীৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 87 বছৰ। বাৰ্ধক্যজনিত অসুস্থতাত ভুগি থকা গীতা উপাধ্যায়ৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত যোৱা 10 জুলাইত তেওঁক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কালি বিয়লি চিকিৎসকৰ পৰামৰ্শ অনুসৰি চানমাৰীৰ নিজা বাসগৃহলৈ নিয়া হৈছিল যদিও নিশা তেওঁৰ বিয়োগ ঘটে। বিশ্বজুৰি বহু পঠিত এন ফ্ৰাংকৰ ডায়েৰী গীতা উপাধ্যায়ে অসমীয়ালৈ অনুবাদ কৰিছিল। দীঘলীয়া সময় ধৰি অসমীয়া আৰু নেপালী সাহিত্য চৰ্চা কৰি অহা গীতা উপাধ্যায়ে ৰাজ্য চৰকাৰৰ সতী সাধনি বঁটা লাভ কৰিছিল। তেওঁ নেপালী ভাষাত লিখা মেৰ স্বদেশ গ্ৰন্থখনৰ বাবে 2016 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। প্ৰয়াত গীতা উপাধ্যায় স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতিনী। বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন কাইলৈ নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলি, ৰোহিত শৰ্মা, জাছপ্ৰীত বুমৰাই অংশগ্ৰহণ কৰিব। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্ৰতিযোগিতাত জয়ৰ বাবে প্ৰচেষ্টা চলাব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা বৃহস্পতিবাৰে কাৰ্ডিফত দ্বিতীয়খন এদিনীয়া খেলাৰ বিপৰীতে অহা 19 জুলাইত লৰ্ডছত তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ঘূৰাওঁ।
4: ৰাজ্যত বান পৰিস্থিতি অব্যাহত আছে তথা কেইবাখনো জিলাৰ বানত ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। দৈনিক অসম কাকতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ তাণ্ডৱ, এন এইচ পি চিয়ে পানী এৰিলে 9খন গেটেৰে শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম আৰু দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ মুদ্ৰাস্ফীতি 4.38% বৃদ্ধি পাইছে। এই বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে তথ্য সহকাৰে মুখ্য বাতৰিত স্থান দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে 27 গৰাকী লোকক বিদেশী বুলি ঘোষণা কৰি দিয়া ৰায়দান, উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা বাতৰিটোক

ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এন এইচ পি চিয়ে বান্ধৰ আটাইকেইখন গেট খুলি দিয়াৰ ফলত লখিমপুৰৰ ঘূনাখুটি আদিখুটিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাবিত। অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি দ্বিতীয় দিনৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা। অসমীয়া চিনেমা, সাহিত্য, সংগীত, তথ্যচিত্ৰ আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ অ' টি টি প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমি ফাইনেল, নিশা 12:30 বজাত হ'বলগীয়া খেলখনত ফ্ৰান্স আৰু স্পেইন মুখামুখি। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি আপোনালোকৰ বাবে লৈ আহিছো কোকৰাঝাৰ জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে কোকৰাঝাৰৰ পৰা আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে। বিটিচিৰ বিভিন্ন বিভাগত সংঘটিত দুৰ্নীতি সন্দৰ্ভত অতি শীঘ্ৰে বড়োলেণ্ড চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে।
2: বিটিচিৰ বিভিন্ন বিভাগৰ দুৰ্নীতি, ঘোচ খোৱা, প্ৰকাশনী অনিয়ম আৰু কৰ্মচাৰীৰ সময়মতে কাৰ্যালয়ত উপস্থিত নোহোৱাৰ দৰে অভিযোগৰ ওপৰত কঠোৰ নজৰ ধৰি চলাবলৈ অতি শীঘ্ৰে বড়োলেণ্ড চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব। ৰাজ্য চৰকাৰৰ চিএম ভিজিলেন্সৰ ধৰি হ'ব বড়োলেণ্ড চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি। উক্ত কমিটিত বিপিএফ দলৰ প্ৰাক্তন বিধায়ক, সাংসদ, কাৰ্যবাহী সদস্য আৰু পৰিষদসকলক অন্তৰ্ভুক্ত কৰা হ'ব বুলি বিটিচিৰ প্ৰধান হাগ্ৰমা মহিলাৰীয়ে জনায়। মহিলাৰীয়ে কয় যে বিটিচিৰ পাঁচখন জিলাত ঘূৰি ফুৰি বিভিন্ন বিভাগৰ কাৰ্যালয়ত ঘোচ খোৱা, দুৰ্নীতি, অফিচটো সময়মতে উপস্থিত নোহোৱা আদি বিভিন্ন ধৰণৰ অভিযোগ পোৱা গ'ল। সেই অভিযোগৰ প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ বড়োলেণ্ড চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা জৰুৰী হৈ পৰিছে।
1: কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ হৰলপাৰা অঞ্চলৰ স্বাস্থ্যসেৱা তথা চিকিৎসাৰ সৈতে জড়িত বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ বাবে বিটিচিৰ স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: ভাৰত ভূটান সীমান্তৰ দুৰ্গম সৰলপাৰা অঞ্চলবাসীলৈ এক আশাৰ বতৰা। সীমান্ত অঞ্চল স্বাস্থ্য সেৱা আৰু চিকিৎসাৰ লগত জড়িত সমস্যাৰ সমাধানৰ বাবে বিটিচিৰ স্বাস্থ্য বিভাগে গুৰুত্ব আৰোপ কৰিছে। সেই উদ্দেশ্যে লৈ বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰাচাদ বসুমতাৰীয়ে অলপতে সৰলপাৰাস্থিত ছয়খন বিচনাযুক্ত চিকিৎসালয় পৰিদৰ্শন কৰি হস্পিটেলখনৰ সমস্যা আৰু অভাৱ অভিযোগৰ বিষয়ে বুজ লয় আৰু স্থানীয় জনসাধাৰণৰ লগত আলোচনা কৰে। এই সন্দৰ্ভত দেৰাচাদ বসুমতাৰীয়ে জনায় যে মেলেৰিয়া প্ৰৱণ দুৰ্গম সৰলপাৰা আৰু উল্টাপানী অঞ্চলত বসবাস কৰা জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ দিশত চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। তেওঁ জনায় যে সৰলপাৰা ছয়খন বিচনাযুক্ত চিকিৎসালয়ক দহখন বিচনাযুক্ত প্ৰাইমাৰী হেলথ চেণ্টাৰ PHC হিচাপে ইতিমধ্যে উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তৰ ভিত্তিত হস্পিটেলখনত দুগৰাকী হেলথ অফিচাৰ, এগৰাকী ANM, দুগৰাকী GNM নিয়োগৰ ব্যৱস্থা আৰু এখন এম্বুলেন্স প্ৰদান কৰা হৈছে। অন্য সমস্যাবোৰো পৰ্যায়ক্ৰমে সমাধান কৰা হ'ব বুলি কাৰ্যবাহী সদস্য দেৰাচাদ বসুমতাৰীয়ে জনায়।
1: পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কোকৰাঝাৰ চহৰৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বিষয়ে সবিশেষ শুনক প্ৰীতম ব্ৰহ্ম চৌধুৰীৰ পৰা।
2: পথ সুৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অলপতে কোকৰাঝাৰ চহৰত পৰিবহণ বিভাগৰ উদ্যোগত এক সজাগতামূলক কাৰ্যসূচী আয়োজন কৰা হয়। কাৰ্যসূচীত ই ৰিক্সা চালক ৰাইজৰ মাজত পৰিবহণ বিভিন্ন নীতি নিয়মৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যৰে পথ সুৰক্ষা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশেষকৈ কোকৰাঝাৰ চহৰত প্ৰতিদিন বাঢ়ি থকা ই ৰিক্সাৰ প্ৰচলন পৰিবহণ বিভাগ

0: নীতি নিয়ম উল্লংঘন কৰি গাড়ী চলোৱা, পথ দুৰ্ঘটনা ঘটোৱা আদি বিষয়ৰ ওপৰত সৰ্বসাধাৰণৰ উত্থাপিত অভিযোগৰ পিছত জিলা পৰিবহণ বিভাগে এই কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিটিচিৰ পৰিবহণ বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা পৰিবহণ বিষয়াই জনাইছে, কোকৰাঝাৰ জিলাৰ সকলো ই ৰিক্সা চালকৰ বাবে একে ৰঙৰ বিশেষ ইউনিফৰ্ম নিৰ্ধাৰণ কৰিবলৈ ইতিমধ্যে যো জা চলাইছে। লগতে কিমান দূৰত্বৰ বাবে যাত্ৰীৰ পৰা কিমান ভাড়া ল'ব পাৰিব আৰু কোকৰাঝাৰ চহৰ আৰু সমগ্ৰ জিলাখনত শৃংখলাবদ্ধ পৰিবহণ ব্যৱস্থা গঢ়ি তুলিবলৈ এটি শীঘ্ৰে এক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ SOP জাৰি কৰা হ'ব বুলি পৰিবহণ বিষয়াই জনায়।
1: জিলাৰ ৰেহ ৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন নতুন জিলাৰ ৰেহ ৰূপ। নমস্কাৰ।

0: এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলক এইখিনিতে জনাই থওঁ, আজি দিনৰ 10 বজাত নগাঁৱৰ পুৰণি গুদামত অনুষ্ঠিত হৈ থকা নাট কৰ্মশালাৰ ভিত্তিত যুগুত কৰা এক কথোপকথন অনুষ্ঠান শুনিবলৈ পাব। এই অনুষ্ঠানটি যুগুতাই আগবঢ়াব কিৰণ চন্দ্ৰনাথে। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছোঁ আপুনি বিচৰা গীত।
1: প্ৰিয় শ্ৰোতা, নিশ্চয় সকলো কুশলে আছে। প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান আপুনি বিচৰা গীত। শ্ৰোতা, ইতিমধ্যে আমালৈ ফোন অহা আৰম্ভ হৈছে, আহকচোন আজিৰ অনুষ্ঠানৰ প্ৰথমটি ফোন কল গ্ৰহণ কৰোঁ। হেল্ল'
2: হেল্ল' মেম,
1: নমস্কাৰ। আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীতৰ পৰা মই কৈ আছোঁ। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু? হয় বাইদেউ, ভালে আছেনে? ভাল ভাল ভাল। আৰু কওকচোন, আজি ইমান দিনৰ মূৰত কথা হৈছো, কি গীত আপুনি অনুৰোধ কৰিব বাৰু?
2: আজি হিন্দী চিনেমা গান এটা শুনাব।
1: হয়, গীতটি ক'ব।
2: নাগিন ফিল্মৰ দুশ্মন দুশ্মন।
1: হয় হয়, আপোনাক শুনাই দিম বাৰু। খেতি পথাৰৰ দিন কেনেদৰে পাৰ হৈছে বাৰু সময়বোৰ?
2: খেতি পথাৰ মানে এতিয়া ভালকে বৰষুণে পোৱা নাই, মানুহে ধানবিলাকত পেলাইছে যদিও ধানবিলাকত গজা নাই, মাটিবিলাক ভালকে ফাটি ফাটি আছে যে বৰষুণটো পোৱা নাই, আৰু কি কয় বৰষুণটো নপৰিলে খেতিটো ইমান ভাল নহ'ব।
1: হয় হয়, আপোনালৈ আগবঢ়াইছো আপোনাৰ প্ৰিয় গীতটি শুনক।

0: হেল্ল'
1: নগাঁও চেণ্টাৰ হয়নে?
0: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীতৰ পৰা মই কৈ আছোঁ। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে, পৰিচয়টো জনাব।
1: মই নগাঁও পানীগাঁও চাৰিআলিৰ পৰা কৈছোঁ। মই বাবুল পাটৰ আপোনালোকৰ
0: নিয়মীয়া শ্ৰোতা নহয় জানো?
1: হয়
0: হয়, মই ধৰিব পাৰিছোঁ বাৰু। কওকচোন, কি গীতৰ অনুৰোধ কৰিব বাৰু?
1: মই অৱতাৰ চিনেমাখনৰ গীত এটা শুনিবলৈ আহিছোঁ, দিন মাহিনে ছাৰ।
0: বাৰু, আপোনাক শুনাই দিম আমি গীতটি। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ফোন কৰাৰ বাবে ইমান ব্যস্ততাত। প্ৰিয় শ্ৰোতা, আপোনালৈ আগবঢ়াইছোঁ আপোনাৰ প্ৰিয় গীতটি, শুনক।

0: হেল্ল'
1: হেল্ল'
0: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীতৰ পৰা মই কৈ আছোঁ। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈ আছে বাৰু?
1: মই ৰঙাপাৰা শোণিতপুৰৰ পৰা অমল বসুমতাৰীয়ে ক'লোঁ বাইদেউ।
0: হয়, প্ৰথমে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ।
1: হয়, ধন্যবাদ।
0: জনাবচোন আপুনি কি গীতৰ অনুৰোধ কৰিব আজি আমাৰ অনুষ্ঠানৰ পৰা?
1: মই আজি কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত এটা অসমীয়া গীত শুনাই দিলে খুবেই ভাল পাম।
0: হয়, আপোনাক আমি শুনাম যিকোনো এটি অসমীয়া গীত নহয় জানো?
1: হয় হয়
0: বাৰু, আপোনাক শুনাই দিম। কওকচোন, বৰ্তমান কেনেদৰে ব্যস্ত বাৰু?
1: মইতো ঘৰতো ঘৰুৱা কামৰ লগতে ব্যস্ত থাকোঁ। কিছুমান খেতি পথাৰত যাওঁ আৰু চাপৰত আৰু ধানত খেতি আছে আমাৰ, এইবিলাকতে লাগি থাকোঁ।
0: হয়,
1: মই কেইজনমান শ্ৰোতাৰ নাম ল'ব পাৰিম বাইদেউ?
0: হয়, নিশ্চয়।
1: হয়, মোৰ লগত শুনিব বিমল বসুমতাৰী, ভাইকন মুণ্ডা, ৰমেশ পাত্ৰ, যোগেন্দ্ৰ ৰংকি আৰু সৌৰভ দুৱৰা, সন্ধিয়া ৰাণী গগৈ আৰু কাঞ্চন হাজং, চন্দ্ৰমা দেৱী আৰু চন্দ্ৰকান্ত টাই, আৰু যিমানজন আকাশবাণী নৱকেন্দ্ৰৰ লগত জড়িত আৰু পবিত্ৰ আগমাচাৰ্য, এখেতেও শুনে অনুষ্ঠানটো।
0: আটাইলৈকে আমি গীতটি আগবঢ়াই দিম, শুনি থাকিব।
1: হয়,
0: প্ৰিয় শ্ৰোতা, আপোনালৈ আগবঢ়াইছো আপোনাৰ প্ৰিয় গীতটি, শুনক।

0: হেল্ল'
1: হেলো, আকাশবাণী নগাঁও কেন্দ্ৰ হয়নি?
0: হয়, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা মই কৈ আছোঁ। আপুনি বিচৰা গীত অনুষ্ঠানৰ পৰা
1: হয়, মই
0: কওকচোন বাৰু,
1: কঠিয়াতলী
0: আপুনি
1: ৰেংবেঙৰ
0: কোনে কৈছে বাৰু?
1: পৰা কৈছোঁ। মোৰ নাম বিধান চন্দ্ৰ দাস।
0: হয়, আপোনাৰ লগত আমি আগতেও কথা হৈছোঁ নেকি বাৰু?
1: হয়, মানে আজি যোনটো মানে যিটো সমস্যাত মানে যেনে ফলটো আজি পাইছো, মোক
0: হয়
1: ভাগ্যৱান বুলি ক'ব লাগিব।
0: হয়
1: বাইদেউ, মই দৃষ্টিহীন হয়, মই চকু দেখা নাপাওঁ,
0: হয় হয়
1: কাৰণ মোৰ কৰ্মৰতাৰ কথা কবলৈ গলে বহুত দীঘল হব,
0: হয়
1: সেইটো কাৰণে কব পাৰিম নে নাই নাজানো।
0: হয় হয় বাৰু, আপুনি
1: আপোনাক
0: আজি কি গীতৰ অনুৰোধ কৰিব বাৰু?
1: আজি ভূপেন হাজৰিকাৰ গান এটা অনুৰোধ কৰিম। অসম আমাৰ ৰূপহী, গুণৰ নাই সেই ভাৰতৰে পূৰ্ব দিশ সূৰ্য উঠা দে, সেইটো গান।
0: নিশ্চয় আমি আপোনাক শুনাই দিম গীতটি। ধন্যবাদ
1: হয়
0: জ্ঞাপন কৰিছোঁ, আমি আকৌ কথা হ'ম, আকৌ ফোন কৰিব।
1: হয় হয়
0: হয়।
1: ধন্যবাদ।

0: অসমী আই রূপহী গুণৰ নাই কি ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে।
1: নমস্কাৰ, আপুনি বিচৰা গীতৰ পৰা মই কৈ আছো, আপুনি কোনে কৈছে আৰু কৰ পৰা কৈ আছে?
2: নমস্কাৰ বাইদেউ,
1: হয় পৰিচয়টো জনাব।
2: মই জাজৰি পাগালি পৰা কৈছো।
1: হয় কোনে কৈছে জনাব?
2: মোৰ নাম গকুল ডেকা।
1: কুশলে আছেনে আপুনি? আপোনালৈ আগবঢ়াইছো আপোনাৰ প্ৰিয় গীত শুনক।

0: হেল্ল'
1: হেল্ল'
0: নমস্কাৰ, আপুনি বিচৰা গীতৰ পৰা মই কৈ আছোঁ। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈ আছে?
1: মই গান্ধীবৰী দগাঁৱৰ পৰা কৈছোঁ, ইলা দেৱীয়ে।
0: হয় বাইদেউ, স্বাগতম জনাইছোঁ আপোনাক অনুষ্ঠানৰ মাজলৈ।
1: হয়, মই বাৰু নমস্কাৰ দিছোঁ আৰু।
0: হয়,
1: মই মানে ভূপেন দাৰ গীত এটা শুনিব বিচাৰিছিলোঁ।
0: নিশ্চয়, আপুনি কি গীত শুনিবলৈ ফোন কৰিছে বাৰু?
1: ৰাইজ আজি ভাৱৰীয়া নিজে নাটঘৰ বুলি যে।
0: হয়, ইমান সুন্দৰ গীত এটি।
1: হয়, বহুত দিন শুনা নাই
0: আচলতে। এটা কথা হয়, ইমানেই ফোন আহে যে আমি সমৰ্থ হওঁ ফোন ধৰা, গতিকে তাৰ বাবে আমাৰো খুব বেয়া লাগে। শ্ৰোতা ৰৈ যায়, আমি ৰাখিব নোৱাৰো তেওঁলোকক, আমাৰ ফোন কল তেওঁলোকৰ গ্ৰহণ কৰিব নোৱাৰো, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। তথাপিও আপোনাক পালো আজি, আপোনাৰো চাগে ভাল লাগিছে বা আমাৰো খুব ভাল লাগিছে আপোনাক পাই।
1: বহুত বহুত ধন্যবাদ, বহুত ভাল লাগিছে মানে।
0: ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ, আকৌ ফোন কৰিব, আমি আকৌ কথা হ'ম আপোনালৈ আৰু আপোনাৰ তেখেতলৈ। দুয়োগৰাকীলৈ আমি গীতটি আগবঢ়াইছোঁ, শুনিব।
1: হয়,
0: আগবঢ়াইছোঁ আপোনালোকৰ প্ৰিয় গীত, শুনকচোন।
2: মোৰ পুতৌ হয় মুক্তিকামী হাজাৰ মানুহৰ জীয়াই থকাৰ স্পৃহাক, এচাম দানৱ ৰূপী শাসকে ভৰিৰে চেপি তিল তিল মৃত্যুৰ মুখলৈ ঠেলি দিয়া দেখি। তেতিয়া মোৰ মুখেৰে ওলাই, ৰাইজ যদি ৰজা হয় নৃপতিনো কোন, দেশখন বেচোতা এই বদন্তিনো কোন, তেজ সহা যোগ যেন মহাপুৰুষ হয়। নিশ্চ মানুহক পুতলা সাজি ধুৰন্ধৰ শাসকৰ মাজত ৰাজপাত খোৱাৰ প্ৰতিযোগিতা দেখি মই গানেৰে কৈছো, ৰাইজ আজি ভাৱৰীয়া দেখেই নাটঘৰ, কোনে কি ভাও লবা হা সময় যে ঢাকৰ, আখৰা নালাগে নালাগে পোচাক, নঙঠা হৈয়ে আহা, ভোকাটোৰ পেটতে গামোচা বান্ধি উন্মাদ হৈয়ে আহা, তেহেৰহন চৰিব নাটৰ, কোনে কি ভাও লবা আহা সময় যে ঢাকৰ।

0: চাওঁতে চাওঁতে সময়ো হৈ আহিল আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। সেয়েহে এটি নতুন দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই চিত্ৰলেখা বৰুৱাই বিদায় লৈছো। নমস্কাৰ।
1: কৃষ্ণ
2: কৃষ্ণ, ভাল কাৰোৰে যে গাত নপৰিল দেই।
1: ৰমেন, ঐ ৰমেন, এইবাৰ কি ভাগিল?
3: এই নকব আৰু দাদাইদেউ, ওপৰৰ ৰদ দুইডাল ভাগিলে।
1: হেৰ শুন, তোক কিমানবাৰ কম আৰু, ঘৰটো বনাইছ যেতিয়া ভালকে বনা, এবাৰহে বনাবি। আজিকালি প্ৰায়ে অসমত ভূমিকম্প হয়, তই যি টি ৰদ ব্যৱহাৰ নকৰিবি, বুজিছ? আৰু টাটা কোম্পানীৰ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ, বুজিছ? টাটা কোম্পানীৰ ৰদ।
3: এই আমাৰ নগাঁৱত ক'ত পাম হে দাদাইদেউ?
1: নগাঁৱৰ এল পি ষ্টন চাৰিআলিৰ টাটা ষ্টীল আছিয়ানাত, তাকো 5% ৰেহাইত।
3: অ', টাটা ষ্টীল আছিয়ানাত ন?
1: ল ল, ফোন নম্বৰটো লৈ ল, 9101772513।
3: অঁ দিয়কচোন, ফোন নম্বৰটো কি ক'লে? 9101772513।
4: টাটা ষ্টীল আছিয়ানাত উপলব্ধ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ। প্ৰয়োজনৰ বাবে যোগাযোগ কৰক 9101772513 নম্বৰত, নগৰ এলফিনষ্টন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত।
5: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, এইখিনিতে জনাই থওঁ, নগাঁৱৰ ভাৰতনাট্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান সৰোজা নাট্যালয়ে প্ৰতি বছৰে আয়োজন কৰাৰ দৰে এই বৰ্ষতো ৰীণা শইকীয়া বৰাৰ সোঁৱৰণত পৰম্পৰা 2026 উদযাপন কৰিবলৈ লৈছে। সেয়ে আজি অৰ্থাৎ 14 জুলাই 2026 সন্ধিয়া ঠিক 6 বজাৰ লগে লগে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ভাৰতনাট্যমৰ যশস্বী শিল্পী ডক্টৰ যশুধৰা বৰাৰ পৰিচালনাত সৰোজা নাট্যালয়ৰ শিল্পীসকলে ভাৰতনাট্যমৰ এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। এই অনুষ্ঠানতে ৰীণা শইকীয়া বৰা পৰিৱেশ্য কলা বঁটা 2026 প্ৰেৰণ কৰা হ'ব। উস্তাদ বিছমিল্লা খান বঁটাপ্ৰাপক যশস্বী শিল্পী ডক্টৰ মীৰানন্দ বৰঠাকুৰক এই অনুষ্ঠানটি উপভোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

0: নমস্কাৰ নগাঁও, নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনালোক যতে আছে নিশ্চয় কুশলে আছে আৰু অনুষ্ঠান শুনি আছে। এটি নতুন অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে আমাৰ দিনৰ 10 বজাৰ বিভিন্ন অনুষ্ঠান শুনি আমালৈ বহুতো মন্তব্য প্ৰেৰণ কৰিছে। এই অনুষ্ঠানৰ জৰিয়তে আমি নগাঁৱৰ বিভিন্ন ঠাইলৈ গৈ লগতে বৰ্তমানৰ সময়খিনিত অনুষ্ঠিত হৈ থকা বিভিন্ন কৰ্মশালাৰ বা বাতৰি আপোনালোকক যুগুতাই আগবঢ়াই আছোঁ। এই অনুষ্ঠানসমূহ শুনি আপোনালোকে যি দিহা পৰামৰ্শ আৰু মন্তব্য আমালৈ প্ৰেৰণ কৰিছে তাৰ বাবে আপোনালোকলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, গ্ৰীষ্মকালৰ ছুটি প্ৰতিজন শিশু, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱনৰ এটা বিশেষ সময়। এই সময়ত বিদ্যালয়ৰ পঢ়া শুনাৰ পৰা মুক্তি পাই শিশুৱে নিজৰ সৃজনীশীলতা, কৌতূহল আৰু কল্পনা শক্তিক মুকলি কৰি দিয়াৰ সুযোগ পায়। আৰু নগাঁৱৰ বিভিন্ন স্থানত ছাত্ৰ ছাত্ৰী শিশুসকলৰ ব্যক্তিত্ব বিকাশ লগতে নিজৰ প্ৰতিভাসমূহ বিকাশৰ বাবে বিভিন্ন ঠাইত বিভিন্ন কৰ্মশালা অনুষ্ঠিত হৈ আছে। বিভিন্ন ঠাইত অনুষ্ঠিত হৈ থকা কৰ্মশালাসমূহৰ সমান্তৰালকৈ নগাঁৱৰ পুৰণি গুদামৰ ডক্টৰ বীৰেঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় আৰু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া প্ৰেক্ষাগৃহত সপ্তাহজোৰাকৈ অনুষ্ঠিত হৈছে নাটকৰ কৰ্মশালা। এই কৰ্মশালাৰ বিভিন্ন কথা জানিবলৈ আমাৰ প্ৰতিনিধি উপস্থিত হৈছিলগৈ আৰু কথা পাতিছিল প্ৰশিক্ষক, উদ্যোক্তা আৰু প্ৰশিক্ষাৰ্থীসকলৰ সৈতে। এয়া অনুষ্ঠানৰ আৰম্ভণিতেই আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে কথা পাতিছে ডক্টৰ বীৰেঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা কৰ্মশালাৰ প্ৰশিক্ষক, বিশিষ্ট নাট্যকৰ্মী ৰাজেন ফুকনৰ সৈতে।
1: নমস্কাৰ, মোৰ নাম ৰাজেন ফুকন। মই আজি অভিনশ্বৰ গোষ্ঠীৰ উদ্যোগত হোৱা এই নাট কৰ্মশালাত আমাৰ ডক্টৰ বীৰেঞ্চি কুমাৰ বৰুৱাৰ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিবলৈ আহিছোঁ। এতিয়া মই মঞ্চৰ নাটক কেনেকৈ কৰা হয়, বিভিন্ন ৰসৰ অভিনয় কিদৰে মঞ্চত প্ৰকাশ কৰা হয় তাৰ ওপৰত ক্লাছ কৰি আছোঁ। লগতে সংলাপ প্ৰক্ষেপণ, এটা সংলাপ সংলাপত বুজি পায় এখন সাগৰৰ কথাই কৈছোঁ নে আকাশৰ কথাই কৈছোঁ বা পথাৰৰ কথাই কৈছোঁ নে চোতালৰ কথাই কৈছোঁ, সেই সংলাপটো কোৱাৰ যিটো ভাৱটো কেনেদৰে প্ৰকাশ হয় তাৰ ওপৰত তেওঁলোকক ক্লাছ কৰি থকা হৈছে।
2: আৰু তেওঁলোকৰ কণ্ঠস্বৰটো ভালকৈ ৰাখিবলৈ বা কণ্ঠস্বৰটো শুদ্ধকৈ ৰাখিবলৈ উচ্চাৰণ কি শিকাইছে?
1: আজি কণ্ঠস্বৰৰ ওপৰত মই কথাই কোৱা হৈছে, সেইসকলে যিসকলে ইয়াত প্ৰশিক্ষণ লৈছে তেওঁলোকক কোৱা হৈছে। কিন্তু আমাৰ বিগত কৰ্মশালাত প্ৰশিক্ষণ কণ্ঠৰ ওপৰত আমাৰ পূৰ্বী শইকীয়াই লৈ গৈছে, কণ্ঠ কেনেকৈ এটা সুন্দৰ কণ্ঠ অধিকাৰী হ'ব পাৰে তাৰ ওপৰত বিভিন্ন ব্যায়ামৰ অনুযায়ী ব্যায়াম শিকাইছে। নিশ্চয় তেওঁলোকে সেইখিনি বাইদেউৰ পৰা গ্ৰহণ কৰিছে চাগে শিক্ষা,
2: আৰু সেইখিনি গ্ৰহণ কৰি নিজেই ঘৰতে অকণমান হ'লেও তেওঁলোকে ৰিহাৰ্চেল কৰিব লাগিব।
1: এইটো নিশ্চয় মই তেওঁলোকক কৈছোঁ, অভিনয় কৰ্মশালাত আচলতে এইটো এই 15 দিনীয়া বা 20 দিনীয়া বা এমহীয়াই গোটেই নাটকৰ ক্ষেত্ৰখন জানিবলৈ অসুবিধা হয়। তথাপি তেওঁলোকে বিভিন্ন মাধ্যম অনুযায়ী, ৰেডিঅ' নাটকেই হওক, টিভি CLTLয়ে হওক বা মঞ্চৰ নাটকেই হওক, চিনেমাই হওক, সেইখিনি চায়ো বহুতো শিকিব পাৰে। লগতে ইয়াত যিখিনি খুব মেইন প্ৰতিটো বিষয়ৰ ওপৰতে তেওঁলোকক সম্যকভাৱে জ্ঞান দিয়া হৈছে, সেইখিনিকে যদি ঘৰত তেওঁলোকে প্ৰেক্টিচ কৰে, তেওঁলোকে সেইখিনি অনুধাৱন কৰিব পাৰে, এক্টিং কেনেকৈ কৰে সেইখিনি শিকিলেও যথেষ্ট মই ভাবোঁ এজন সফল অভিনেতা অভিনেত্ৰী হ'ব পাৰিব।
2: হয়, আৰু সফল অভিনেতা অভিনেত্ৰী হ'বলৈ হ'লে আমি আন বিশিষ্ট ব্যক্তিৰ কথাবিলাকো শুনিব লাগিব।
1: লাগিবই। আমাৰ এতিয়া আমি ওচৰতে থকা আমাৰ মণিপুৰৰ নাটক চালে আমি নিজৰে ভাৱ হয়, যিহেতু আমি এজন নাট্যকৰ্মী, কেতিয়াবা ভাৱ হয় মণিপুৰৰ তুলনাত আমি অসমখন এতিয়াও সিমানখিনি আগবাঢ়িব পৰা নাই সঁচা অৰ্থত। মই আমাৰ NSDৰ মাজতে এটা ফেষ্টিভেল হ'ল, তেওঁলোকে মণিপুৰে যিখন নাটক কৰিবলৈ আহিলে, বডি লেংগুৱেজ ইমান সাংঘাতিক, ইমান সুন্দৰভাৱে মঞ্চত তেওঁলোকৰ প্ৰকাশভংগী, আমি আচৰিত হৈ গৈছোঁ। অসমখিনি তেনেকুৱা আমি সেই এক্টিং কৰিবলৈ বহুখিনি শিকিব লাগিব। আৰু এটা ভাল লাগিছে, অসমত এতিয়া আমাৰ এটা জোৱাৰ উঠিছে নাট কৰ্মশালাই হওক বা বিভিন্ন সাংস্কৃতিক দিশত যি কৰ্মশালা হৈছে শিশুসকলক বা আমাৰ চেমনীয়াসকলক যি শিক্ষা প্ৰদান কৰিছে, ইয়াৰ পৰা আমি এটা ভাল ফল আশা কৰিব পাৰোঁ। এনেকৈ হৈ থাকিব, ছাত্ৰ ছাত্ৰীসকলেও মনোযোগ ইয়াত দিবই লাগিব, কষ্ট কৰিব লাগিব। আৰু নাটক এজন সুন্দৰ অভিনেতা হ'বলৈ কণ্ঠটো সৃষ্টি নিজে কৰিব লাগিব, তাৰ উপৰি শৰীৰ চৰ্চা নিজে কৰিব লাগিব। মানে সুঠাম অভিনেতা হ'বলৈ কষ্ট কৰিবই লাগিব আৰু নিজে এইটো প্ৰেক্টিচ কৰিবই লাগিব। আমাৰ এজন অভিনেতা হ'বলৈ গ'লে এই বৰ্তমান যুগত মই কৈছোঁ যে অভিনেতা হ'বলৈ গ'লে তেওঁ টেকনিকেল কথা বহুত আছে, সেই টেকনিকেলখিনি মঞ্চৰ বিষয়ে, মঞ্চৰটো কেনেকুৱা হ'ব লাগিব, মঞ্চৰ ভাগ কি, তাৰপিছত লাইট কেনেকুৱা হ'ব লাগিব, মেকআপ কেনেকুৱা হ'ব লাগিব, ছেট ডিজাইন নিজেই কৰিব পৰা হ'ব লাগিব। গতিকে সেইজনকহে সঁচা নাট্যকৰ্মী, ৰূপসজ্জাও নিজে কৰে, কষ্টিউম ডিজাইনো নিজে কৰে, ছেট ডিজাইনো নিজে কৰে, লাইট ডিজাইনো নিজে কৰে, লাইট অপাৰেটিং কৰিব পাৰে, মিউজিক ডেলিভাৰী কৰিব পাৰে হেৰিয়ত। গতিকে সেই গোটেইখিনি এজন সঁচা নাট্যকৰ্মী হ'বলৈ তেওঁ বা পৰিচালক হ'বলৈ সেই আমাৰ নাটকৰ ভিতৰত থকা বিষয়বস্তু সেইখিনি সকলোৱে জানিব লাগিব। আৰু এতিয়া আমাৰ তেখেত ৰেডিঅ' চেণ্টাৰৰ পৰা আহিছে অনাতাঁৰ কেন্দ্ৰৰ যোগেদি, অনাতাঁৰ কেন্দ্ৰত কেনেকুৱা নাটক হয়, মই যে অলপ আগত তোমালোকক ক'লোঁ আকাশ বুলি ক'লোঁ, আকাশখনতো অনাতাঁৰ কেন্দ্ৰত আমি টিভিত দেখা পাম, আকাশ দেখুৱাই দিব কেমেৰাৰে, কিন্তু ৰেডিঅ'তো আকাশখন দেখুৱাই নিদিয়ে, সাগৰখন দেখুৱাই নিদিয়ে। তোমালোকৰ কণ্ঠৰ দ্বাৰা মানুহে শ্ৰোতাৰ মনত বুজাই দিব লাগিব যে এখন সাগৰ, এখন আকাশ, এখন চোতাল, এখন পথাৰ, এই মুহাটো টানি আনিছে। দৰ্শকে গম পাব লাগিব যে মুহা এটা টানি আনিছে, বুঢ়া মানুহৰ কঁকাল বিষায়, এতিয়া কঁকাল বিষায় মুহাটো আনাচোন অকণ বহোঁ। গতিকে আমি ছবিখন দেখা পাই গ'লোঁ, তোমালোকক মই প্ৰথমে সেইকাৰণে মিউজিক এটা দি এটা দেখুৱাইছিলোঁ যে তোমালোকে মনত তোমালোকে কি ছবি দেখা। এইবোৰ ৰেডিঅ' নাটকত আমি মানুহক চোতালৰ চোতালেই নে সাগৰেই নে নদীৰেই সেইখন ঘৰেই নে পথাৰ বা বাঁহতলি বা বননি, গতিকে সেইখিনি ভাৱ আৰু সংলাপ প্ৰক্ষেপণৰ দ্বাৰা মানুহক শ্ৰোতাৰ মনত তেওঁলোকক বুজাই দিব পৰা হ'ব লাগিব, সেইজনেই হ'ল সফল অভিনেতা। বাৰু তেওঁলোকক অলৰেডি আমাৰ নৱবৰাই স্ক্ৰিপ্ট ৰাইটিঙৰ ওপৰত ক্লাছ কৰিছে, কেনেকৈ নাটক লিখিব লাগে, নাটকৰ লিখিবলৈ যাওঁতে কিকেইটা কথাত মন দিব লাগিব, এই বিষয়ে নৱবৰা নৱজ্যোতি বৰা তেওঁক অলৰেডি ক্লাছ দি গৈছে।
2: আৰু কেনেকৈ পঢ়িব লাগিব,
1: নাটক পঢ়া ৰিডিং কেনেকৈ কৰিব লাগে সেই বিষয়েও বিভিন্ন প্ৰশিক্ষকে ইয়াত পাঠদান কৰিছে।
2: হয়, প্ৰথমতে নাটকখন পঢ়ি নিজে অকণ বোধগম্য হ'ব লাগিব, তেওঁ কেৰেক্টাৰটোৱে কি কৈছে।
1: এইটো মই এইটো অলপ আগতে তেওঁলোকক কৈছোঁ যে আমি নাটকখন কৰিবলৈ যোৱাৰ আগত গোটেই নাটকখন বাৰে বাৰে পঢ়িব লাগে, নিজৰ চৰিত্ৰ কেৰেক্টাৰ এনালাইচিছ কেনেকৈ কৰিব লাগে, এজন বৃদ্ধই নে চেমনীয়াই নে ডেকা ল'ৰাই নে ধনীয়ে নে দুখীয়াই, তাৰ ওপৰত সংলাপ প্ৰক্ষেপণ হয়। গতিকে কেৰেক্টাৰ এনালাইচিছ চৰিত্ৰটো বিশ্লেষণ নকৰিলে বুজা নাযায়, গতিকে সেইকাৰণে নাটকখন প্ৰতিজন অভিনেতা অভিনেত্ৰীয়ে সুন্দৰভাৱে বোধগম্য হোৱাকৈ ইমান মনোযোগেৰে পঢ়িব লাগিব, যদি সেই শুদ্ধভাৱে পঢ়া হয় অনুধাৱন কৰিব পাৰে নাটকখনৰ বিষয়বস্তুটো, মেছেজ কি, বক্তব্যনো কি। আমি ভাবোঁ এনেকৈ কৰ্মশালা কৰিলে এটা অভিনয় গোটেইখিনি শিকাব নোৱাৰিলেও এটা বাট তেওঁলোকক পথটো কেনেকৈনো নাটকত সোমাব পাৰে সেই পথটো আমি বুজাব পাৰিম বুলি আমাৰ আশা। চৰিত্ৰ অধ্যয়নটো মই তোমালোকক কৈছোঁৱে, চৰিত্ৰ অধ্যয়নটো কেৰেক্টাৰটো এনালাইচিছ চৰিত্ৰ বিশ্লেষণ কৰিব লাগিব। আৰু তোমালোকে পাগলী এক্টিঙেই কৰা বা পাগলৰ এক্টিঙেই কৰা বা পুলিচৰ এক্টিং কৰা বা এজন মিনিষ্টাৰৰ এক্টিং কৰা, চোৰ ডকাইত যি এক্টিঙেই নহওক, আৰু বিশেষকৈ তোমালোকে সুবিধাৰ কাৰণে মন কৰিবা, আমাৰ বাস্তৱত আমি সেই কেৰেক্টাৰবোৰ কিন্তু দেখা পাওঁ, বাস্তৱৰ কেৰেক্টাৰখিনি তোমালোকে চাবা, অবজাৰ্ভেশ্যন কৰিবা, অবজাৰ্ভ কৰি সেইখিনিকে নকল কৰি মঞ্চত দেখুৱাব নালাগে। তা সেই কেৰেক্টাৰটো যিখিনি কাৰোবাৰ কৈছে এজন পাগলীয়ে বা পাগলে কেনেকুৱা কৰিছে সেইখিনি তুমি নকল কৰি তাত ইম্প্ৰভাইজ কৰা, ইম্প্ৰভাইজ কৰি এটা নতুনত্ব দি মঞ্চত প্ৰকাশ কৰা, সেইখিনিকে নকল কৰি দেখুৱালে ভুল কৰা হ'ব। গতিকে ইম্প্ৰভাইজ কৰি তাত নতুন তোমাৰ সৃষ্টি, তোমাৰ মনেৰে যিটো অনুভৱ কৰা সেই তাত সংযোগ কৰি মঞ্চত যেতিয়া তোমালোকে অভিনয় বা নাটকখনত অভিনয় কৰা তেতিয়াহ'লে সুন্দৰ এটা অভিনয় হ'ব। বিশেষকৈ কেৰেক্টাৰ এনালাইচিছ কৰিব লাগিব, প্ৰত্যেক কেৰেক্টাৰে বডি লেংগুৱেজ বেলেগ বেলেগ। পাগলী এজনে তেওঁ শৰীৰটো কেনেকৈ, হাতটো কেনেকৈ লৰাব, পুলিচ এজনে কেনেকৈ লৰাব, চোৰ কেনেকৈ খোজকাঢ়ি যাব, ডকাইত এটা কেনেকুৱা, চোৰে ডকাইতে পাৰ্থক্য আছে, তেওঁলোকৰ দৃষ্টিভংগী বেলেগ, তেওঁলোকৰ বডি যথেষ্ট বেলেগ হ'ব। গতিকে সেইকাৰণে প্ৰত্যেক ক্ষেত্ৰত চৰিত্ৰটো অধ্যয়ন কৰি, সেই অধ্যয়ন কৰি সেই বডি লেংগুৱেজ বা সেইটো সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰিলেই এজন সফল অভিনেতা অভিনেত্ৰী হ'ব।
2: এই নাট কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা এজন যুৱকৰ কাষলৈ আহিছোঁ, আমি চিনাকি হওঁ প্ৰথমে।
3: নমস্কাৰ, মোৰ নাম তন্ময় মহন্ত, মই ডক্টৰ বি কে বি বৃঞ্চি কুমাৰ বৰুৱা কলেজ পৰ্ণিগুদামৰ এজন ষ্টুডেণ্ট। আৰু এইবাৰ আমাৰ ফ'ৰ্থ ছেমিষ্টাৰৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰামত আমাৰ ড্ৰামা ৱৰ্কশ্বপ অভিনেশ্বৰ গোষ্ঠী গ্ৰুপটোৱে লৈছে আৰু মোৰ এক্সপিৰিয়েঞ্চটো বহুত ভাল। আৰু প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া অলপ লাজ লাগি আছিলে, ভয়ো লাগি আছিল, কিন্তু লাহে লাহে এতিয়া মোৰ ভাল লাগিছে, এক্টিং মই কৰিব বিচাৰিছোঁ আগলৈও।
4: নমস্কাৰ, মোৰ নাম হৈছে ভিতালী শৰ্মা, ঘৰ মোৰ নলবৰা গাঁও চলচলি।
2: তুমি নাটক কৰিছেনে বাৰু?
4: নাটক আগতে কৰা নাই, কিন্তু ইয়াত শিকিছোঁ মানে মঞ্চ এখনত আমি মানে অভিনয় কৰোঁতে নিজকে কোনটো স্থানত ৰাখিব লাগে বা দৰ্শকৰ দৃষ্টি আমাৰ ওপৰত কেনেকৈ আকৰ্ষণ কৰিব লাগে।
0: আৰু এইবাৰ আমাৰ প্ৰতিনিধিয়ে সেই স্থানতে কথা পাতিছিল উদ্যোক্তাসকলৰ সৈতে।
5: হয়, নমস্কাৰ, মোৰ নাম ৰবীন শইকীয়া। যি কৰ্মশালা হৈ আছে বৰ্তমান নাটকৰ, এই নাটকৰ কৰ্মশালাৰ মই এজন শিবিৰ পৰিচালক হিচাপে নিয়োজিত হৈ আছোঁ।
2: কেনেদৰে পৰিচালিত কৰিছে?
5: ইয়াতে প্ৰথমৰ পৰাই আপোনাৰ আমাৰ ছ'চিয়েল মিডিয়াতে হওক বা আমাৰ অফিচ অফচাইডে হওক, আমি প্ৰচাৰৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিছিলোঁ প্ৰথমৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যাতে আমাৰ ইয়াতে ষ্টুডেণ্ট আহে, তেনেকৈ আমি প্ৰচাৰ কৰিছোঁ। প্ৰথম দিনাখনৰ পৰাই ষ্টুডেণ্ট আহিছে আৰু আমি এডমিশ্যনৰ কামখিনি কৰি আছোঁ, তেনেকৈ শিবিৰ পৰিচালনা হৈ আছে। আৰু প্ৰত্যেক দিনাখনেই বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজন সমল ব্যক্তি আহি ইয়াতে আমাক প্ৰশিক্ষণ প্ৰদান কৰিছে, ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় উপকৃত হৈছে সেইখিনিৰ পৰা।
2: হয়, কিমান দূৰৰ আছে তেওঁলোক?
5: ইয়াৰ স্থানীয়ও আছে, বিশেষকৈ স্থানীয় বেছি আছে, 30-40 কিলোমিটাৰ আমনি, পৰ্ণিগুদাম আমনিৰ পৰাও আহিছে আমাৰ নগাঁও জিলাৰ, আৰু তেখেত 30-40 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰলৈকে আমাৰ ষ্টুডেণ্ট আছে বৰ্তমান।
2: তেওঁলোকে নিশ্চয় ইয়াৰ পৰা চাগে যথেষ্ট জ্ঞান আহৰণ কৰি নিজেই হয়তো ইয়াতে কোনো ভাল নাটকো কৰিছে, কোনোবাই হয়তো ভাল স্ক্ৰিপ্টিঙো কৰিছে।
5: হয় হয় হয়।
2: আৰু নাটকৰ ক্ষেত্ৰত আমি দেখা পাওঁ প্ৰথম খুঁটিটো গাঁৱত হয়,
5: গাঁৱতে হয়, কাৰণ প্ৰথমতে আমি কি হয় ভাওনা, যিহেতু আমাৰ গাঁৱত প্ৰচলিত ভাওনা, ভাওনাৰ দ্বাৰাই হয়তো আমি অভিনয় জীৱনৰ প্ৰথম পাতনিয়ে মেলোঁ, তাৰপিছতহে আমি ক্ৰমাগতভাৱে আমি প্ৰশিক্ষণ লওঁ। কিন্তু প্ৰথম আৰম্ভণি কিন্তু আমাৰ মূল ভেটি হৈছে ভাওনা, ভাওনাৰ পৰাহে আমাৰ অভিনয় যাত্ৰাটো আমি আৰম্ভ কৰোঁ।
0: আমি ইতিমধ্যেই ডক্টৰ

0: আমি মই মাজতে মই চিএল চিনেমাতো কাম কৰিছিলোঁ, সেইখিনি হয়তো মই এৰি থৈ অহাৰ অলপ সময় হ'ল। এতিয়া মই হামে গ্ৰুৱেল কলেজ অফ এডুকেশ্যনৰ বিএডত যিটো ডামাইন আৰ্ট অফ এডুকেশ্যনৰ যিখন পেপাৰ আছে সেই পেপাৰখনত মই টিচাৰ হিচাপে আছোঁ। আৰু আজি মই উপস্থিত আছোঁ পুৰণিগোদামৰ ডক্টৰ ভৱেন্দ্ৰ শইকীয়াৰ প্ৰেক্ষাগৃহত অভিনয় গোষ্ঠীয়ে আয়োজন কৰা শিশু নাটকত কৰ্মশালাত। এই কৰ্মশালাৰ যোগেদি নাটক হৈছে এটা মাধ্যম যিটো মাধ্যমে সমাজত আমি জাগৰণ কৰি সমাজৰ এৱাৰনেছ কৰি আমি সহজভাৱে মানুহৰ মাজলৈ নিব পৰা একমাত্ৰ মাধ্যমটো হৈছে নাটক। নাটকে অতি সহজে মানুহৰ সমাজত যিবিলাক অপসংস্কৃতি বা যিবিলাক চলি আছে সেইবিলাককো আমি নিৰ্মূল কৰিবৰ বাবে নাটকৰ যিটো আমি মাধ্যম ইউজ কৰোঁ, বিশেষকৈ আমি বাটৰ নাটৰ ব্যৱহাৰ কৰিব পাৰোঁ। বাটৰ নাটৰ সহায়ত আমি বিভিন্ন জেগাত গৈ আমি সেই সমস্যাবিলাকৰ ওপৰত উপস্থাপন কৰি সমাজক আমি এটা ধাৰা যোগেদি আমি জনাব বিচাৰোঁ যে সমাজখন নিকাহ কৰিব লাগে, আৰু সেইটো হৈছে নাটকৰ মূল উদ্দেশ্য।
1: হয়,
0: শিশুক জটিল কাম শিক্ষা দিয়াটো, তেখেতসকলৰ বস্তুটোৰ প্ৰতি মনোগামী হ'বৰ বাবে প্ৰথমে তেখেতসকলৰ লগত অকণমান আমি হাঁহি ধেমালি কৰি তেওঁলোকৰ লগত আমি আলোচনা কৰি সেইমতে ক্লাছটো আৰম্ভ কৰা হৈছে। আৰু তেওঁলোকে যি ভাল পায়, তেওঁলোকে যি কৰি ভাল পায় সেই বিষয়খিনিৰ ওপৰত আমি গুৰুত্ব দিয়া হৈছে। আৰু তাৰপিছত তেওঁলোকক আমি যিহেতুকে এক্সাৰচাইজটো আমাৰ বহুত প্ৰয়োজনীয় বস্তু, সেই এক্সাৰচাইজৰ যোগেদিও তেখেতসকলক আমি আৰম্ভ কৰিছোঁ। ভইচ, কণ্ঠ, আমি নাটক কৰিবলৈ হ'লে আমাৰ কণ্ঠ লাগিব। কণ্ঠৰ বিষয়ে কণ্ঠ কৰিবলৈ যাওঁতে কণ্ঠ আমি কেনেকৈ আমি ভইচটো আমি প্ৰপাৰ শিকিব লাগে তাৰ কাৰণে কিছুমান আমাৰ এক্সাৰচাইজ আছে, জিভা ফ্লেক্সিবল কৰা, ডিঙিৰ এই কৰা, সেইখিনি আমি তেখেতসকলক দিছোঁ আৰু তেখেতসকলে সেইখিনি মোৰ লগতে তেখেতসকলে সেইখিনি প্ৰেক্টিচ কৰিছে।
1: তেওঁলোকে কথাই বতৰাই কৈছেনে মই এনেকৈ নাটক কৰিছোঁ বা এনেকুৱা, তেওঁলোকৰ নিজস্ব কি দেখিছিল আপুনি, কেতিয়াবা কোৱা হয় নেকি যে তোমালোকে কি জানা নিজে এক্টিং কৰাচোন?
0: তেখেতসকলে সোধা হৈছিল যে তোমালোকে আগতে নাটক কৰিছা নেকি, ভাওনা কৰিছা নেকি? তেখেতসকলে কৈছে যে আমি নাটক কৰিছিলোঁ, অভিনয় গোষ্ঠীটো নাটক কৰিছে তেওঁলোকে, আৰু তেওঁলোকৰ প্ৰতিভা আছে, প্ৰতিভা বহুতখিনি আছে। তেওঁলোকে যিটো নাটকৰ চেঞ্চ, যিটো নাটকৰ হেৰি, সেই বস্তুটো তেওঁলোকে উপলব্ধি কৰিব পাৰিছে আৰু সেই উপলব্ধিখিনি তেওঁলোকে ইয়াত প্ৰেজেণ্ট কৰিব পাৰিছে। তেওঁলোকে এইটো সাহস হৈছে আৰু কৈছে যে আমি নাটক কৰি আছোঁ কিন্তু আমি আৰু বহুত শিকিবলগীয়া আছে, সেইকাৰণে আমি আজি এই কৰ্মশালাৰ জৰিয়তে সেই যিখিনি আমি শিকিবলগীয়া আছে সেইখিনি পাম বুলিহে আমি কৰ্মশালাত আহিছোঁ।
1: তেওঁলোককো যদি এটা ৰেডিঅ' নাটকৰ কথা কৈ দিয়ে খুব ভাল হয়।
0: ৰেডিঅ' নাটকটো বিশাল সাগৰ, আৰু আমি জেনেৰেলি সৰু পৰাই আমি ৰেডিঅ' নাটক শুনি আহিছোঁ, কিন্তু ৰেডিঅ' নাটকৰ কলাটো অকণমান আমাৰ যি ষ্টেজ মঞ্চত কৰা নাটকৰ লগত অকণমান শৈলীটো অকণ বেলেগ হয় আৰু বহুতে সেইটো বুজি নাপায়। সেইটো কাৰণে পৰবী শইকীয়া তেখেতক মই অনুৰোধ কৰিম, তেখেতে এই আমাৰ শিশুসকলক সেই ৰেডিঅ' নাটকৰ বিষয়ে অকণমান আগবঢ়াই দিলে ভাল লাগিব।
2: দীপমণি বৰাৰ পাছতেই এইবাৰ আমাৰ প্ৰতিনিধিয়ে কথা পাতিছে বিশিষ্ট আবৃত্তিকাৰ শিক্ষয়িত্ৰী পূৰবী শইকীয়াৰ সৈতে।
3: আমাৰ প্ৰতিবছৰে এনেকৈ শিশুনাট কৰ্মশালা হৈয়ে থাকে, এইবাৰো আমি তেনেকৈয়ে গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। প্ৰতিবাৰে আমাৰ মানে এটা সুন্দৰ বেটচ ওলাই আহে, প্ৰতিবাৰে আমি ভাল ভাল কিছুমান নটসৈনিক ইয়াৰ দ্বাৰা সৃষ্টি কৰিব পাৰিছোঁ, আৰু তেওঁলোকৰ দ্বাৰা বিশেষকৈ আমাৰ পুৰণিগোদাম অঞ্চলৰ শিশুসকলৰ বা পুৰণিগোদাম অঞ্চলকে ধৰি মানে চলচলি হওক বা কৰণী হওক, বিভিন্ন মানে ওচৰে পাঁজৰে যিবিলাক গাঁও ল'ৰা ছোৱালীবিলাক ইয়ালৈ আহিছে, গতিকে এই ল'ৰা ছোৱালীখিনিৰ জৰিয়তে আমি এটা মানে এটা ভাল সপোন দেখিছোঁ আচলতে নাটকৰ ক্ষেত্ৰত, যাতে নাটকৰ ক্ষেত্ৰখনত তেওঁলোকে নটসৈনিক ৰূপে থিয় দিব পাৰে, এগৰাকী ভাল নাট্যকৰ্মী ৰূপে থিয় দিব পাৰে। অকল যে নাটকেই কৰিব লাগিব তেনেকুৱা নহয়, নাটক লিখিবও পাৰিব লাগিব, বা নাটকৰ কাৰণে কৰিবলগীয়া যিবিলাক কাম, দৃশ্যসজ্জা, অংগসজ্জা, ৰূপসজ্জা, এইবিলাকো শিকিবলগীয়া কথা।
1: চৰিত্ৰ অধ্যয়ন,
3: চৰিত্ৰ এনালাইচিছ মানে কেৰেক্টাৰ এনালাইচিছ, চৰিত্ৰ এটা কেনেকৈ কৰিব, সেই চৰিত্ৰটো তেওঁলোকে কেনেকৈ অনুকৰণ কৰিব, এই কথাবিলাক তেওঁলোকে ইয়াৰ জৰিয়তে

এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ কেইটিমান অসমীয়া গীত। প্ৰথমতেই শুনাবলৈ লৈছোঁ নৱকান্ত বৰুৱা ৰচিত গীত। এয়া শিল্পী বিউটি শৰ্মা বৰুৱা।

আকাশবাণী নগাঁও শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাঁথৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও নিজৰ গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে।

এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, নগাঁৱৰ ভাৰতনাট্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান সৰোজা নাট্যালয়ে প্ৰতিবছৰে আয়োজন কৰাৰ দৰে এই বৰ্ষতো ৰীণা শইকীয়া বৰাৰ সোঁৱৰণত পৰম্পৰা 2026 উদযাপন কৰিবলৈ লৈছে। সেয়ে আজি অৰ্থাৎ 14 জুলাই 2026 সন্ধিয়া ঠিক 6 বজাৰ লগে লগে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ভাৰতনাট্যমৰ যশস্বী শিল্পী ডক্টৰ যশোধৰা বৰাৰ পৰিচালনাত সৰোজা নাট্যালয়ৰ শিল্পীসকলে ভাৰতনাট্যমৰ এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। এই অনুষ্ঠানতে ৰীণা শইকীয়া বৰা পৰিৱেশ্য কলা বঁটা 2026 প্ৰেৰণ কৰা হ'ব। উস্তাদ বিছমিল্লা খান বঁটা প্ৰাপক যশস্বী শিল্পী ডক্টৰ মীৰানন্দ বৰঠাকুৰক এই অনুষ্ঠানটি উপভোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। প্ৰিয় শ্ৰোতা, যাওঁ আহক পুনৰ গীতৰ মাজলৈ। এইবাৰৰ শিল্পী বিমল ডেকা।

প্ৰিয় শ্ৰোতা, গীতৰ অনুষ্ঠানটি এতিয়া ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও, অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। ক্ষন্তেক পিছতে 11 বজাত আঞ্চলিক বাতৰি আৰু 11:05 পৰা বিয়লি 4:29 ক্ৰমে বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি ক্ৰমে আকাশবাণী মুম্বাই, আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কৃষকসকলক চৰকাৰী আঁচনিৰ সুবিধাৰ সৈতে জড়িত কৰাৰ লগতে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে কালি হাতশিঙিমাৰী প্ৰেছ ক্লাবত এখন কৃষক সভা অনুষ্ঠিত হয়। অসম কৃষক পৰিষদৰ দক্ষিণ শালমাৰা মানকাছৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত অসম কৃষক পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত তেওঁ কৃষকসকলে কেনেদৰে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু কৃষক পঞ্জীয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে।
1: আমি কৃষকক যাতে পঞ্জীয়নভুক্ত কৰিব পাৰোঁ, চৰকাৰী আঁচনিৰ পৰা যাতে কৃষক বঞ্চিত নহয়, আমি পঞ্জীয়ন কৰাৰ সন্দৰ্ভত আমি এই সভা অনুষ্ঠিত কৰিছোঁ। একেদৰে মীনপালকসকলৰো পঞ্জীয়ন যাতে কৰিব পৰা যায় এই সভাৰ যোগেদি আমি আলোচনা কৰিছোঁ। অসম চৰকাৰৰ নৱনিযুক্ত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতৰ যি চিন্তা, অসমত 50,000 কৃষকক পঞ্জীয়নভুক্ত কৰিব, দক্ষিণ শালমৰা মানকাছাৰ জিলাখনত কৃষকৰ পঞ্জীয়ন যথোপযুক্ত হোৱা নাই, গতিকে আমি কৃষকক আহ্বান জনাইছো আৰু আমাৰ অসম গণ পৰিষদৰ সকলো সতীৰ্থক আহ্বান জনাইছো যে আপোনালোকে কৃষকৰ ওচৰলৈ যাওক, কৃষকৰ পদূলিত থিয় হওক, কৃষকজনৰ বুজাই দিয়ক যে তেখেতসকলে পঞ্জীয়ন কি ধৰণে কৰিব লাগিব।
0: দক্ষিণ শালমাৰা মানকাছৰ জিলাত কৃষক পঞ্জীয়নৰ সংখ্যা কম হোৱাৰ বাবে অসম গণ পৰিষদৰ নেতা কৰ্মীসকলে কৃষকৰ আশলৈ গৈ পঞ্জীয়ন প্ৰক্ৰিয়াত সহায় কৰাৰ বিষয়েও আলোচনা কৰা হয়। সভাত ভালেসংখ্যক কৃষক, কৃষক সংগঠনৰ বিষয়ববীয়া আৰু কৰ্মী উপস্থিত থাকে। কোকৰাঝাৰ জিলাত কৃষক পঞ্জীয়নৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কালি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বড়োলেণ্ড প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত সমন্বিত ক্ষেত্ৰ পৰ্যায়ৰ প্ৰচেষ্টাৰ জৰিয়তে কামৰ অগ্ৰগতিৰ মূল্যায়ন আৰু কৃষক পঞ্জীয়ন সন্দৰ্ভত হোৱা এই পৰ্যালোচনা বৈঠকত প্ৰশাসন আৰু কৃষক সমাজৰ ভালেসংখ্যক লোক উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত চলি আছে আৰু আদালতত আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিব। কালি সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে আদালতে আজি পুনৰ কাকতিৰ সাক্ষ্য গ্ৰহণ কৰিব। ফাষ্ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। শিৱসাগৰ জিলাত জাপানিজ এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতাই জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্ৰকোপ হ্ৰাস পাইছে। চলিত বৰ্ষত জিলাখনত জাপানিজ এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত এজনো লোকৰ মৃত্যু হোৱা নাই। সময়মতে ৰোগ চিনাক্তকৰণ, উন্নত চিকিৎসা ব্যৱস্থা, টীকাকৰণ, বাহক নিয়ন্ত্ৰণ আৰু জন সচেতনতাৰ বাবে এই ৰোগে জিলাখনত বিশেষভাৱে গা কৰি উঠিব পৰা নাই বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ লেপেটকটা অঞ্চলত সমাজৰ বিভিন্ন জ্বলন্ত সমস্যা সন্দৰ্ভত কালি এখন সজাগতা সভা অনুষ্ঠিত হয়। গাঁওৰক্ষী বাহিনী, বৰবৰুৱা নাগৰিক সমিতি আৰু লেপেটকটা জ্ঞানজ্যোতি সংঘৰ যৌথ উদ্যোগত আয়োজিত এই সভাত চুলাই মদ, দেশীয় সুৰা, ভাং আদি নিচাযুক্ত সামগ্ৰীৰ অবৈধ প্ৰচলন ৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰি বাল্য বিবাহ প্ৰতিৰোধ, ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱন, সামাজিক দায়িত্ববোধ আৰু সচেতনতা বৃদ্ধিৰ বিভিন্ন দিশত উপস্থিত বক্তা সকলে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। আয়োজকসকলে কয় যে সমাজত নিচামুক্ত পৰিৱেশ গঢ়ি তোলা আৰু নতুন প্ৰজন্মক সঠিক পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত এনে সজাগতা সভাই ইতিবাচক ভূমিকা পালন কৰিব। অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ প্ৰস্তুতিৰ অংশ হিচাপে কালি দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ এটা প্ৰতিনিধি দলে অধিৱেশনস্থলীৰ কাষৰীয়া পথ ব্যৱস্থা পৰিদৰ্শন কৰে। অধিৱেশনস্থলীৰ আশে পাশে আন্তঃগাঁথনিমূলক উন্নয়নৰ উদ্দেশ্যে তৈল প্ৰতিষ্ঠানটোৱে ইতিমধ্যে আৰ্হি প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে। এই উদ্দেশ্যৰে বৰকুলা মাজগাঁও পথাৰৰ চৌদিশে থকা পথসমূহৰ অৱস্থিতি আৰু বৰ্তমান ইয়াৰ অৱস্থা সন্দৰ্ভত দলটোৱে আদৰণি সমিতিৰ সম্পাদক ব্ৰজেন গগৈকে প্ৰমুখ্য কৰি বিষয়ববীয়াৰ সৈতে এক ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: संगीत एक अंतहीन समंदर है जो कभी लोकगीतों की मिट्टी के खुशबू में महकता है तो कभी सूफी कलामों की रूहानी तान में गूंजता है। हर दिल की धड़कन का अपना एक सुर होता है और यही वजह है कि उदास शामों से लेकर जश्न की रातों तक संगीत हमारे वजूद का हिस्सा बन जाता है। धुनों का ये जादू जब सर चढ़कर बोलता है तो इंसानी जज्बात दीवानगी के हदें।
1: एया आकाशवाणी। বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দেশৰ সৰ্ববৃহৎ গোলকীয় বস্ত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজত সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি কাইলৈৰ পৰা কাৰ্যকৰী হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশাও ইৰাণত আক্ৰমণ চলায়। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি এডভাষ্টনত অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দেশৰ সৰ্ববৃহৎ গোলকীয় বস্ত্ৰ মহোৎসৱ ভাৰত টেক্স 2026 অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে এই চাৰিদিনীয়া মহোৎসৱ উদ্বোধন কৰে। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী এই মহোৎসৱৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে এই মহোৎসৱ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ ৰূপান্তৰিত হৈছে আৰু প্ৰতি বছৰে মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰদৰ্শনকাৰী আৰু ক্ৰেতা বিক্ৰেতাৰ সংখ্যা বৃদ্ধি হৈছে। এই বছৰ মহোৎসৱত 130খন দেশৰ 60,000ৰো অধিক ক্ৰেতা আৰু প্ৰদৰ্শনকাৰীয়ে অংশগ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বিভিন্ন দেশৰ সৈতে স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিৰ পৰা দেশৰ বস্ত্ৰখণ্ড লাভান্বিত হৈছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজত সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি কাইলৈৰ পৰা কাৰ্যকৰী হ'ব। এই ঐতিহাসিক চুক্তিৰ অধীনত ভাৰতৰ পৰা ৰপ্তানি কৰা সা সামগ্ৰীৰ ক্ষেত্ৰত ব্ৰিটেইনৰ বজাৰৰ 99% শূন্য শুল্কৰ সুবিধা প্ৰযোজ্য হ'ব। এই চুক্তিখনে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা আৰু পৰস্পৰৰ জনসাধাৰণৰ সমৃদ্ধিৰ প্ৰতি দুয়ো দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। 2021 চনত বৰ্ধিত বাণিজ্যিক সহযোগিতা আৰু 2030 চনৰ বাবে ভাৰত ব্ৰিটেইনৰ বৃহৎ পৰিকল্পনা গ্ৰহণেৰে এই চুক্তিৰ ভেটি গঢ়া উচিত। চুক্তিখনৰ জৰিয়তে 2030 চনৰ ভিতৰত দুয়ো দেশৰ মাজৰ বাণিজ্যিক পৰিমাণ দুগুণলৈ বৃদ্ধি কৰি 10,000 কোটি আমেৰিকান ডলাৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। অসম বিধানসভাৰ 16 অধিৱেশনত আজি সপ্তম দিনা প্ৰশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ শূন্যকালীন ঘণ্টাটো কেইবাটাও বিষয় সন্দৰ্ভত শাসক বিৰোধী উভয়ে আলোচনা কৰে। বিধায়ক অখিল গগৈয়ে আজি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী মৰগীয়া বানচ OPS আঁচনি সন্দৰ্ভত পৰিপূৰক প্ৰশ্ন উত্থাপন কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়কগৰাকীৰ এই প্ৰশ্নৰ উত্তৰ দিয়ে। ইফালে কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনক তথ্য দিয়ে। কাইলৈ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120টা হাতী আৰু কমেও 363জন লোকৰ মৃত্যু হৈছে। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন ব্যৱস্থা লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। জম্মুৰ এখন বিশেষ NIA আদালতে পাকিস্তান সমৰ্থিত তথা দেশখনৰ পৰা কাম কাজ চলাই থকা সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ মুৰববী হাফিজ ছৈদৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। এবছৰ পূৰ্বে সংঘটিত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ গোচৰত সন্ত্ৰাসবাদী নেতা ছৈদৰ বিৰুদ্ধে এই পৰোৱানা জাৰি কৰা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি NIA আদালতৰ বিশেষ ন্যায়াধীশে 8 জুলাইত এই নিৰ্দেশ দিয়ে। ইয়াৰ দুদিন পূৰ্বে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত ছৈদৰ বিৰুদ্ধে NIAয়ে পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল। এই অভিযোগনামাত 76 বছৰীয়া সন্ত্ৰাসবাদী নেতাজনক লস্কৰ ই তৈবাৰ মুৰববী হিচাপে আৰু ইয়াৰ সহযোগী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ নিয়ন্ত্ৰক হিচাপে উল্লেখ কৰা হৈছে। তেওঁক নিভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত অভিযুক্ত কৰাৰ লগতে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনতো অভিযুক্ত কৰা হৈছে। আদালতৰ নিৰ্দেশ অনুসৰি NIAয়ে পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ ছাৰগোধাৰ বাসিন্দা হাফিজ শ্বহীদক পেহেলগাম ঘটনাৰ অন্যতম অভিযুক্ত হিচাপে চিহ্নিত কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশাও ইৰাণত তীব্ৰ আক্ৰমণ চলায়। আমেৰিকাৰ সামৰিক বাহিনীৰ চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ আবু মুছা, বন্দৰ আব্বাছ, বুশেহৰ, চাবাহাৰ, জাস্ক আৰু কোনাৰ্কত আক্ৰমণ চলোৱা হৈছে। ইৰাণৰ উপকূলীয় প্ৰতিৰক্ষা ব্যৱস্থা, ক্ষেপণাস্ত্ৰ আৰু দ্ৰোণ ক্ষেত্ৰৰ লগতে দেশখনৰ নৌশক্তিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়। ইৰাণে এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে যদিও কোনো ধৰণৰ ক্ষয় ক্ষতি বা হতাহতৰ খবৰ প্ৰকাশ কৰা নাই। চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা মতে হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজক আক্ৰমণ বন্ধ নকৰালৈকে ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব। ইপিনে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে বাহৰেইন আৰু জৰ্দানত আক্ৰমণ চলোৱাৰ লগতে হৰমুজ প্ৰণালীত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ দুখন তেলবাহী জাহাজত আক্ৰমণ কৰে। এই ঘটনাত এজন নাৱিক নিহত হোৱাৰ লগতে আঠজন নাৱিক আহত হয়। UAEৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ আক্ৰমণত তেলবাহী জাহাজখনত থকা এগৰাকী ভাৰতীয় নাৱিকৰ মৃত্যু হয়। আহতসকলৰ ছজন ভাৰতৰ আৰু দুজন ইউক্ৰেইনৰ নাগৰিক বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। জৰ্দানৰ সেনাবাহিনীয়ে কয় যে ইৰাণে দেশখনক লক্ষ্য কৰি নিক্ষেপ কৰা চাৰিটা ক্ষেপণাস্ত্ৰ ধবংস কৰা হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সন্দেহযুক্ত পাৰমাণৱিক ক্ষেত্ৰ পিকাজি মাউণ্টেইন ধবংস কৰি দিয়া হ'ব বুলি ভাবুকি দিছে। পশ্চিমীয়া চোৰাংচোৱাই সন্দেহ কৰা অনুসৰি নাটঞ্জৰ ওচৰৰ এই পাৰমাণৱিক ক্ষেত্ৰত ইৰাণে গোপন পৰীক্ষা নিৰীক্ষা চলাই আছে। কালি ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছিল যে হৰমুজ প্ৰণালীত ইৰাণৰ জাহাজৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হ'ব আৰু প্ৰণালীটোত নিৰাপত্তাৰ নামত ব্যয় মিলাবলৈ প্ৰতিখন বাণিজ্যিক জাহাজৰ পৰা 20% মাচুল আৰোপ কৰা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে হৰমুজত কেৱল ইৰাণৰ জাহাজ আৰু ইৰাণৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা জাহাজকহে নিষিদ্ধ কৰা হ'ব। তেওঁ লগতে অন্যান্য দেশৰ বাণিজ্যিক জাহাজক প্ৰণালীটোৰে মুক্ত চলাচলৰ সুবিধা দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইৰাণে আমেৰিকাৰ বক্তব্যক অগ্ৰাহ্য কৰি হৰমুজ প্ৰণালীত নিজৰ নিয়ন্ত্ৰণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। দেশখনৰ চৰকাৰী মাধ্যমৰ বাতৰি অনুসৰি সেনাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ইব্ৰাহিম জলফাখাৰীয়ে কয় যে যিকোনো পৰিস্থিতিতে ইৰাণে হৰমুজ প্ৰণালীত আমেৰিকাৰ নিয়ন্ত্ৰণ মানি নলয়। তেওঁ লগতে সকীয়াই দিয়ে যে আমেৰিকাৰ সেনাবাহিনীক সমৰ্থন দিয়া যিকোনো স্থানীয় দেশক ইৰাণৰ শত্ৰু বুলি গণ্য কৰা হ'ব। কাটাৰৰ পিতৃস্বৰূপ আমিৰ শ্বেখ হামাদ বিন খালিফা আল থানিৰ মৃত্যুত ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ হৈ সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে শোক আৰু সহমৰ্মিতা প্ৰকাশৰ উদ্দেশ্যে আজি দোহা অভিমুখে ৰাওনা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে প্ৰয়াত আমিৰ শ্বেখ আধুনিক কাটাৰৰ নিৰ্মাতা আছিল আৰু ভাৰতৰ সৈতে তেওঁ গভীৰ বন্ধুত্ব আছিল। ভাৰত কাটাৰৰ সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত আমিৰ শ্বেখৰ বহুমূলীয়া অৱদান স্মৰণীয় হৈ ৰ'ব বুলিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলি, ৰোহিত শৰ্মা, জছপ্ৰীত বুমৰাই অংশগ্ৰহণ কৰিব। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্ৰতিযোগিতাত জয়ৰ বাবে প্ৰচেষ্টা চলাব। শুভমন গিল নেতৃত্বৰ ভাৰতীয় দলটোৱে অহা বৃহস্পতিবাৰে কাৰ্ডিফত দ্বিতীয়খন এদিনীয়া খেলাৰ বিপৰীতে অহা 19 জুলাইত লৰ্ডছত তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন কাইলৈ নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। ভাৰতৰ পি ভি সিন্ধুৱে জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। অলিম্পিকত দুবাৰকৈ পদক বিজয়ী খেলুৱৈগৰাকীয়ে আজি মহিলাৰ ছিংগলছৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এখন খেলত মালয়েছিয়াৰ ৱং লিং সিঙক 21-14, 21-11 পোনপটীয়া গেমত পৰাস্ত কৰে। একেদৰে মিক্স ডাবলছত ভাৰত টনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটিটোৱে স্কটলেণ্ডৰ আলেকজেণ্ডাৰ ডুন আৰু জুলি মেকফাৰ্চনক 21-16, 21-14 গেমত পৰাভূত কৰি পৰৱৰ্তী ৰাউণ্ডত স্থান নিশ্চিত কৰে। পুৰুষৰ ছিংগলছত আয়ুষ ছেট্টি আৰু লক্ষ্য সেনে কাইলৈ অভিযান আৰম্ভ কৰিব। লক্ষ্য সেন জাপানৰ কেণ্টা বাটানবি আৰু আয়ুষ পূৰ্বৰ বিশ্ব চেম্পিয়ন থাইলেণ্ডৰ কুনভালুত ফিডিট চাৰ্ণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দেশৰ সৰ্ববৃহৎ গোলকীয় বস্ত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজত সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি কাইলৈৰ পৰা কাৰ্যকৰী হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশাও ইৰাণত আক্ৰমণ চলায়। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি এডভাষ্টনত অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
0: इसके लिए आप ऐसा कहते हैं, हमने आपको पूरी एक कव्वाली सुनवा दी है। एक हमारे साथी लिख रहे हैं कि मुझे लगता है कि जब मैं खाना पकाते समय संगीत सुनती हूँ तब भोजन बहुत स्वादिष्ट बनता है और कब भोजन तैयार हो जाता है ये भी पता नहीं चलता। एक साथी ये भी लिख रहे हैं कि जिंदगी के सफर में कई बार ऐसा मोड़ आता है जब इंसान खुद को बिल्कुल अकेला पाता है, ऐसे में संगीत एक ऐसे दोस्त की तरह आकर हाथ थाम लेता है, जब बिना कुछ पूछे बिना कोई निर्णय लिए बस साथ निभाता है। दोस्तों, आपके बहुत सारे कमेंट्स हैं जो मैं पढ़ना भी चाहती हूँ, लेकिन मुझे ऐसा भी लगता है कि ज़्यादा अगर मैं पढ़ूंगी तो शायद गाना सुनने का वक्त कम हो जाएगा, इसलिए थोड़ा सा विराम देते हुए एक गाना हम सुन लेते हैं। अजी बस शुक्रिया, इस फिल्म का गाना लता मंगेशकर की आवाज़।

এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সকলো জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অধ্যক্ষতা কৰি ৰাজহচক্ৰৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিধানসভা সমষ্টিৰ সৈতে নিৰ্দিষ্ট সময়ৰ ভিতৰত পুনৰ বিন্যাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি প্ৰয়াত শিল্পীগৰাকীৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতি জেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে 2022 চনত দোহা আৰু 2023 চনত আমেৰিকালৈ একেলগে যোৱা সময়মতে জুবিন গাৰ্গৰ ঔষধ খুওৱা হৈছিল নে নাই আদি প্ৰশ্ন কৰে। শ্ৰীকাকতিয়ে ইয়াৰ যথাযথ উত্তৰ দিয়ে। জয়ন্ত কাকতিৰ পাছত সম্প্ৰতি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া চলি আছে। অসম বিধানসভাৰ 16 অধিৱেশনত আজি বিধায়ক অখিল গগৈয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী মৰগীয়া বানচ অপিএছ আঁচনিক লৈ প্ৰশ্ন উত্থাপন কৰে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিধায়কগৰাকীৰ পৰিপূৰক প্ৰশ্নৰ উত্তৰ দিয়ে। আজি বিধানসভাত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ইপিনে কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। কাইলৈ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3টা বছৰত 120টা হাতী আৰু কমেও 363 জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰী বৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে। কাছাৰ জিলাৰ কাটিগড়া থানাৰ অন্তৰ্গত লাঠিমৰা আৰু শিলচৰত চলোৱা দুটা পৃথক অভিযানত কাছাৰ আৰক্ষীয়ে মুঠ 16,000 ইয়াবা টেবলেট জব্দ কৰে। এই নিচাজাতীয় টেবলেটখিনিৰ মূল্য প্ৰায় 4 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে আজি সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ জনোৱা অনুসৰি লাঠিমৰাত চলোৱা অভিযানত হাছান আহমেদ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ পৰা 6,000 সন্দেহযুক্ত ইয়াবা টেবলেট জব্দ কৰা হয়। ইপিনে শিলচৰ আৰক্ষীয়ে শিলচৰ নগৰ পৰা তমিজুদ্দিন লস্কৰ আৰু আছাদুল ইছলাম নামৰ 2জন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা 10,000 সন্দেহযুক্ত ইয়াবা টেবলেট জব্দ কৰা হয়। দুয়োটা ঘটনাতে NDPS আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 18 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ 18টা কেন্দ্ৰ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.inৰ পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বাৰ্তাযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে বিশেষ কাৰিকৰী কাৰণত গুৱাহাটীৰ ৰাণীৰ পাটগাঁৱত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো খানাপাৰা ৰেচমনগৰৰ বড়োলেণ্ড অতিথিশালাৰ সমীপৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। আবেদনকাৰীসকলক পুনৰ উপলব্ধ প্ৰৱেশ পত্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ আহান জনোৱা হৈছে। শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতাই জনোৱা অনুসৰি বিগত বছৰৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্ৰকোপ হ্ৰাস পাইছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত আৰম্ভ হ'ব। কাইলৈ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন নিশা 12:30 বজাত আৰম্ভ হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এডবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। এই শৃংখলাৰ বাবে ভাৰতীয় দলটোত বিৰাট কোহলী, ৰোহিত শৰ্মা, জছপ্ৰীত বুমৰাক অন্তৰ্ভুক্ত কৰা হৈছে। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্ৰতিযোগিতাত জয়ৰ বাবে প্ৰচেষ্টা চলাব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো অহা বৃহস্পতিবাৰে কাৰ্ডিফত দ্বিতীয়খন এদিনীয়াত অৱতীৰ্ণ হ'ব আৰু অহা 19 জুলাইত লৰ্ডছত শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব।
এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: নমস্কাৰ যুৱ বন্ধু, সকলোলৈকে প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱতৰংগ। আজিৰ যুৱতৰংগ অনুষ্ঠানটি উপস্থাপনৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছোঁ মই ৰাজ শৰ্মা। তেনেহ'লে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত আমি কথা পাতিম পৰিৱেশ্য কলাৰ অন্যতম এটি মূল অংগ নাটকৰ ওপৰত, আৰু এই বিষয়ে কথা পাতিবলৈ আমাৰ লগত উপস্থিত আছে নাট্যকৰ্মী গৌৰাংগ বৰা। নমস্কাৰ।
1: নমস্কাৰ।
0: পোনপ্ৰথমতে আপোনাক আমাৰ আজিৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: হয়, যিহেতু আপুনি আজি আমাৰ অনুষ্ঠানৰ মূল বিষয় সম্পৰ্কে গম পাইছে, আমি নাটকৰ কথা পাতিম আৰু আপুনি সক্ৰিয়ভাৱে নাটকৰ লগত জড়িত হৈ আছে ইমান দিনৰ পৰা, আপুনি নাটক শিকাই আছে, গতিকে আৰম্ভ কৰিম, কথা পাতিম আমি বিভিন্ন ধৰণৰ, কিন্তু তাৰ আগতে প্ৰথমতে পৰিচয়টো আপোনাৰ মুখৰ পৰাই জানিব বিচাৰিছোঁ।
1: হয়, নমস্কাৰ, মই ডক্টৰ গৌৰাংগ বৰা, মই নগাঁৱৰ বাসিন্দা, মই নাটক কৰি ভাল পাওঁ, বৰ্তমান শিক্ষকতা বৃত্তি হিচাপে লৈ পেলাই কাম কৰি আছোঁ। অভিনয়, সাহিত্য চৰ্চা, নাটক, এই ধৰণৰ বিষয়বোৰক লৈ পেলাই বৰ্তমান কাম কৰি থকা হৈছে।
0: যিহেতু আমি নাটকৰ কথা পাতিম, ইতিমধ্যে আপোনাক ক'লোৱে, আচলতে নাটক বুলি ক'লে আচলতে এনেকুৱা হৈ যায় যে যি সকলোৱে আচলতে কৰিব নোৱাৰে বস্তুটো, বা সকলোৱে নাটকটো সেই চৰিত্ৰটো ফুটাই উঠাব নোৱাৰে। গতিকে আপোনাক যদি পোনপ্ৰথমে সুধিব যাওঁ যে নাটকৰ সংজ্ঞাটো বা আপোনাৰ দৃষ্টিত নাটকৰ সংজ্ঞাটো কি হ'ব পাৰে, কি ক'ব?
1: নাটকৰ সংজ্ঞাটো নিৰ্ধাৰণ কৰাটো বৰ কঠিন কাম
0: হয়
1: অৱশ্যে, তথাপিও একে সহজ ভাষাত যদি মই ক'বলৈ যাওঁ সকলোৱে বুজাকৈ যে নাটক হৈছে যে সাহিত্যৰ এটি ভাগ। আমাৰ এইখিনিতে মই কৈ থওঁ যে আমাৰ বিশেষকৈ অসমত যেনেকৈ গল্প, কবিতা, উপন্যাস এইবোৰক সাহিত্যৰ ভাগ হিচাপে ধৰি তাৰ চৰ্চা বেছিকৈ কৰা হয়, কিন্তু নাটকক সাহিত্যৰ মাধ্যম হিচাপেও নাটক হয়, কিন্তু সেই কথাটো চৰ্চাটো সাহিত্যৰ মাধ্যম হিচাপে নাটকৰ চৰ্চাটো কিন্তু অসমত কম। তথাপিও নাটক হৈছে এনে এক কলা য'ত একোটা কাহিনী থাকিব, চৰিত্ৰ থাকিব, আৰু চৰিত্ৰৰ মুখত দিয়া সংলাপৰ জৰিয়তে মঞ্চত মঞ্চায়ন কৰা হ'ব, অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব। অৰ্থাৎ নাটকেই হৈছে অভিনয়ৰ জৰিয়তে প্ৰকাশ কৰা একোটা কাহিনী, ঘটনা, প্ৰবাহ। নাটক বুলি যদি আমি সহজকৈ বুজিব খোজোঁ,
0: আপোনাৰ দৃষ্টিত
1: নাটকৰ সহজকৈ যদি আমি ক'ব ধৰোঁ যে একোটা কাহিনীক চৰিত্ৰৰ মাধ্যমেৰে, সংলাপৰ জৰিয়তে, অভিনয়ৰ মাধ্যমেৰে প্ৰকাশ কৰা একোটা কাহিনী বিশেষ।
0: ইতিমধ্যে মই আপোনাক উল্লেখ ইতিমধ্যে কৰিলোৱে যে সকলোৰে বিভিন্ন ধৰণৰ ইচ্ছা থাকে, তেওঁলোকে সকলোৱে কোনোবাই গান গাই ভাল পায়, কোনোবাই নাটক কৰি ভাল পায়, ছবি আঁকি ভাল পায়। গতিকে আপুনি নিশ্চয় আপুনি নাটক কৰি চাগে সৰুৰ পৰাই ভাল পায়, কেনেকে আহিলে আচলতে এই ধাৰণাটো নাটকে কৰিম বুলি?
1: আচলতে মই প্ৰথমতে গান গাইছিলোঁ, মানে গান গোৱা নাছিলোঁ। আচলতে ঘৰত মানে পৰিৱেশটো এনেকুৱা হৈছিল যে মই গান গাম, গায়ক হ'ম, এই ধৰণৰ প্ৰথম ধাৰণাটো আছিল। তাৰপিছতে সেইটো নহ'লগে, আৰু মোৰ ঘৰখনত মই সৰুৰ পৰা মামাহঁতৰ ঘৰত থাকা, মোৰ মামাহঁতৰ ঘৰৰ মানুহখিনি, মামা দুইজন, প্ৰকাশ বৰা, প্ৰশান্ত বৰা, তেওঁলোক নাট্যকৰ্মী, ভাল চিনেমা থাকে, তেওঁলোকে অভিনয় কৰে। গতিকে মোৰ ঘৰখনত, মানে মামাহঁতৰ ঘৰখনত মই সৰুৰে পৰা নাটকৰ পৰিৱেশটো দেখিছিলোঁ। মামাহঁতে ৰাতিপুৱাৰ পৰা এদিনত 3-4 নাটকৰ ৰিহাৰ্চেল কৰে, আমি নাটক চাবলৈ গৈছিলোঁ। সেই প্ৰথম মোৰ প্ৰাথমিক প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল মোৰ মামাহঁতৰ ঘৰখনৰ পৰাই। তো মামাহঁতে নাটক কৰা দেখি, শুনি, চাই নাটকৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, আৰু তেনেকৈ নাটকৰ জৰিয়তে আহিছিলোঁ। আৰু প্ৰথম মই কিন্তু নাটক অভিনয় কৰাৰ আগতে নাটক লিখিছিলোঁ, ক্লাছ 8 পঢ়ি থাকোঁতে, 10th শ্ৰেণীত পঢ়ি থাকোঁতে এখন নাটক লিখিছিলোঁ সৰু অৱস্থাত, সৰু মনৰ প্ৰক্ৰিয়াৰে। আৰু সেই নাটকখন নি পেলাই আমাৰ নগাঁৱৰে এগৰাকী স্বনামধন্য নাট্যকাৰ পৰিচালক সপোনদ্বীপ বৰলৈ, তেখেতক নাটকখন দেখাইছিলোঁ, পঢ়িবলৈ দিছিলোঁ। আৰু নাজানো নাটকখন কি হৈছিল, কিন্তু তেখেতে মোক উৎসাহিত কৰিছিল যে ভাল হৈছে, লিখা, অলপ এনেকুৱা এনেকুৱা ভুল আছে, তথাপিও তুমি সৰু হিচাপে লিখিছা, গতিকে লিখা। সেই উৎসাহটোৱে মোক প্ৰেৰণা যোগাইছিল, আৰু লাহে লাহে তেনেকৈ তেখেতৰ তাত নাটক কৰিলোঁ। জিতেন বৰা, নগাঁৱৰ নাট্যকৰ্মী, তেখেতৰ লগত নাটক কৰিলোঁ। এইসকলে মোক নাটকৰ অভিনয় শিকালে, বিভিন্ন কৰ্মশালা কৰিলোঁ, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰশিক্ষকৰ সহায়তো কৰ্মশালা কৰা হ'ল। এই কৰ্মশালা বা এই নাটকৰ ব্যক্তিসকলে মোক অনুপ্ৰাণিত কৰিলে, উৎসাহ যোগালে, আৰু তেনেকৈ নাটকৰ সৈতে জড়িত হৈ পৰিলোঁ।
0: মানে লিখাৰ পৰা লাহে লাহে আপুনি নাটকৰ মানে তাতে চৰিত্ৰ ৰূপায়ণ কৰালৈ আগবাঢ়িলে?
1: আগবাঢ়িলোঁ আৰু।
0: হয় হয় হয়। কেনেকৈ আচলতে এনেকৈ চৰিত্ৰ এটা যেতিয়া নাটকত সৃষ্টি কৰা হয়, খুব প্ৰতিটো চৰিত্ৰৰ আঁৰৰ কিছুমান কাহিনী থাকে, গতিকে আচলতে কাহিনীবোৰ আমি সাধাৰণ অৰ্থত আমি ভাবিব নোৱাৰোঁ ঘপককৈ আচলতে, কিন্তু এজন নাট্যকাৰে কেনেকৈ আচলতে ৰূপ দিয়ে চৰিত্ৰবিলাক? মানে
1: আচলতে চৰিত্ৰসমূহ আমি বাস্তৱ সমাজত ঘটি থকা বা আমি দেখি থকা কিছুমান চৰিত্ৰই নাট্যকাৰ এজনে ৰূপ দিব বিচাৰে, বেলেগ বিশেষ তেনেকুৱা হেৰি নাথাকে। গতিকে বাস্তৱত যিবোৰ ঘটি থাকে তাৰে মাজৰ পৰা একোটা চৰিত্ৰ, এই চৰিত্ৰটো যদি এনেকৈ অংকন কৰা হয় এইটো সমাজৰ প্ৰতি, কাৰণ নাটকে সমাজ পৰিৱৰ্তন কৰে কিন্তু, কাৰণ মই এখন কিতাপত পঢ়িছিলোঁ যে মহাত্মা গান্ধীয়ে হৰিশ্চন্দ্ৰ নাটকখন চাই তেওঁৰ চৰিত্ৰ মানে জীৱন সংশোধন কৰিছিল, গতিকে সেই নাটকে সমাজ পৰিৱৰ্তন কৰে, মানুহক পৰিৱৰ্তন কৰে, মানুহক সংশোধন কৰে, গতিকে নাট্যকাৰৰ মূল উদ্দেশ্য হৈছে যে নাটকৰ মাধ্যমেৰে একোটা বাৰ্তা দিয়া, গতিকে সেই নাট্যকাৰজনে বাৰ্তা দিবলৈ যাওঁতে তেনেকুৱা চৰিত্ৰ কিছুমান সৃষ্টি কৰে, কোনোবাটো সমাজৰ প্ৰতিনিধি হিচাপে, কোনোবা সমাজৰ শোষক প্ৰতিনিধি হিচাপে, এই ধৰণৰ বা কোনোবা প্ৰেমিক যুগল হিচাপে, এই ধৰণৰ চৰিত্ৰবোৰ নাট্যকাৰজনে সৃষ্টি কৰে। আৰু যদি অভিনয়ৰ ক্ষেত্ৰলৈ কওঁ যে এজন অভিনেতাই একোটা চৰিত্ৰ যদি ৰূপায়ণ কৰিবলৈ যায়, গতিকে সেই ক্ষেত্ৰত আকৌ অভিনেতাজনে সেই চৰিত্ৰটো প্ৰথমতে পঢ়িব লাগিব, এনালাইচিছ কৰিব লাগিব যে তেওঁ কোনটো চৰিত্ৰ কৰিব আচলতে অভিনয়, যিটো চৰিত্ৰ কৰা হৈছে, ধৰা হওক যে এটা বয়সস্থ মানুহৰ বুঢ়া এটা চৰিত্ৰ আছে, তে অভিনেতাজনে প্ৰথমতে চাব লাগিব যে সেই বুঢ়াটো গাঁৱলীয়া বুঢ়া নে চহৰৰ বুঢ়া, পাৰ্থক্য আছে কিন্তু, গাঁৱৰ বুঢ়াজনৰ পাৰ্থক্য আৰু চহৰীয়া, আকৌ চহৰীয়াৰ হিচাপত তেওঁ কেনেধৰণৰ, ধনী মানুহ নে একদম মধ্যবিত্ত নে দুখীয়া, গতিকে সেই চৰিত্ৰটো এনালাইচিছ কৰিব লাগিব, তেওঁ চৰিত্ৰটো বিশ্লেষণ কৰিব লাগিব, চৰিত্ৰটোৰ মাজত সোমাই পৰিব লাগিব, গতিকে সেই ধৰণে অভিনেতাজনেও চৰিত্ৰ এটা জীৱন্ত ৰূপ দিব পাৰে।
0: মানে ক'ব গ'লে নাট্যকাৰজনে যেনেকৈ নাটকখন চৰিত্ৰটো লিখে আৰু সেই তেনেকৈ অভিনয় কৰা ব্যক্তিজনে ফুটাই তুলিব লাগিব, তেতিয়াহে আচলতে চৰিত্ৰটো সফল ৰূপায়ণ হৈছে বুলি ক'ব পাৰি,
1: কাৰণ নাটক এখন নাট্যকাৰে লিখিলেহে, তাক সফল ৰূপ দিয়াত কিন্তু পৰিচালকৰ অভিনেতাসকলৰ দায়িত্ব, বিশেষকৈ অভিনেতাসকলে তাক জীৱন্ত ৰূপ দিব পাৰে।
0: গতিকে আমি যিহেতু নাটকৰ কথাই পাতি আছো ইমান সময়ে, এইখিনিতে এটা সংলাপ শুনিবলৈ পেলাই নিশ্চয়কৈ আমাৰ যুৱ বন্ধুসকলেও ভাল পাব।
1: সংলাপ আচলতে মোৰ এই এখন নাটক মই লিখিছিলোঁ অদৃশ্য পোহৰ বুলি, তাৰে এটা সংলাপ মই শুনাব খুজিছোঁ। পচিছে, কিবা এটা বৰ বেয়াকৈ পচিছে, এই সমাজখন পচিছে, মানুহবোৰৰ মনবোৰ পচিছে, সোৱা সোৱা মানুহবোৰৰ মনবোৰৰ পৰা এক অদৃশ্য পোহৰ বিয়পি পৰিছে, সোৱা সোৱা হা, বাহিৰত বাহিৰত ইমান কোলাহল, ইমান আৰ্তনাদ, হে পৃথিৱী, এয়া কিহৰ আয়োজন, হা মই মই চকুৰে একো মনিব পৰা নাই, বন্ধ কৰি দিয়া, বন্ধ কৰি দিয়া এই দুৱাৰবোৰ, হা মই চকুৰে একো মনিব পৰা নাই, প্লিজ ষ্টপ দ্য লাইট, প্লিজ ষ্টপ দ্য লাইট, প্লিজ। এই ধৰণৰ এটা সংলাপ আছিল আচলতে, মানে মানুহ এজন যে সমাজখন যে পচিছে, তেওঁ খুব সমাজখনক লৈ পেলাই নিগেটিভ তেওঁ এটা বাৰ্তা আছিলে, গতিকে তেওঁ সমাজখন যে পচি গৈছে, তেওঁ বিভিন্ন শোষণ কৰিছে, শোষকে শোষণ কৰিছে, তেওঁ বিচাৰিছিল এটা চাকৰি, চাকৰি নাপালে, এই ধৰণৰ কাহিনী লৈ পেলাই শেষৰ সংলাপটো তেনেকুৱা আছিলে।
0: খুবেই ভাল লাগিল আচলতে, মই ক'ৰবাত নাটক চাই থকাৰ নিচিনা অনুভৱ এটা হৈ গ'ল। যিহেতু আপুনি নাটক লিখে, বহুত নাটক আপুনি ইতিমধ্যে লিখিছে, যদি মই সুধিবলৈ যাওঁ যে

0: বাৰী, চেঙা, সৃজনগ্ৰাম, বীৰসিং জাৰুৱা, খোৱাং, জলেশ্বৰ, নাওবৈচা, ডিগবৈ, মাকুম, বৰখলা, ঢলাই, ৰঙাপাৰা আৰু বিহালীত এই নতুন ৰাজহ চক্ৰকেইটা গঠন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত এই কথা সদৰি কৰে। ডঃ শৰ্মাই কয় যে বিধানসভাৰ সৈতে ৰাজহ চক্ৰসীমা সংলগ্ন কৰা, বৰ্তমানৰ চক্ৰ বিষয়াসকলৰ কামৰ বোজা লাঘৱ কৰা আৰু অত্যাৱশ্যকীয় ৰাজহ সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে প্ৰশাসনিক দক্ষতা আৰু ৰাজ্যৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
1: বহুকেইটা সমষ্টিত ৰেভিনিউ চাৰ্কল সমষ্টি ভিত্তিক হোৱা নাই আৰু আমাৰ বহুত ক্ষেত্ৰত দেখা যায় যে এটা সমষ্টিৰ ৰেভিনিউ চাৰ্কল বা ৰেভিনিউ ভিলেজ আন এটা সমষ্টিৰ লগত জড়িত হৈ আছে আৰু কৰবাত কৰবাত আন এটা জিলাৰ লগতো জড়িত হৈ আছে আৰু কিছুমান সমষ্টিত ৰাজহ চক্ৰ নাই, তাৰ পৰিপ্ৰেক্ষিততো ই কাষৰ সমষ্টিসমূহৰ লগত সংলগ্ন হৈ আছে। আজি আমি BTCৰ ক্ষেত্ৰত এক্সাৰচাইজটো কৰা নাছিলো, কিন্তু আন 105টা সমষ্টিৰ ক্ষেত্ৰত আমি এক্সাৰচাইজ কৰিছিলো। সেইবাবে আজি আমি এটা প্ৰথম পৰ্যায়ত এটা এছেছমেণ্ট কৰি জিলা উপায়ুক্তসকলক মই দুদিনৰ ভিতৰত আমাক প্ৰস্তাৱ পঠাব কৈছো যে কোনো সমষ্টিৰ গাঁও যাতে MLA এরিয়ার বাহিরত না থাকে।
0: ডক্টৰ শৰ্মাই বৰ্তমানৰ কোনো ৰাজহ চক্ৰ প্ৰত্যাহাৰ কৰা নহয় বুলি সদনক স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে ডক্টৰ শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সকলো জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অধ্যক্ষতা কৰি ৰাজহ চক্ৰৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

0: হাজৰিকাই আজি সদনত দোহাৰে। তেওঁ কয় যে একাংশ অসাধু সাৰ ব্যৱসায়ীয়ে ইউৰিয়াৰ লগতে অন্য সাৰ ক্ৰয় কৰিবলৈ কৃষকসকলক বাধ্য কৰায়। এনে কৰিলে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কৃষকসকলক ইচ্ছাৰ বিৰুদ্ধে অন্য সাৰ ক্ৰয় কৰিবলৈ ব্যৱসায়ীয়ে বাধ্য কৰোৱাটো আইন বিৰোধী বুলি তেওঁ কয়। ৰাজ্য চৰকাৰে সকলো জিলাৰ আয়ুক্ত, জিলা কৃষি বিষয়াসকলক নিয়মিতভাৱে সাৰ বিক্ৰী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও উল্লেখ কৰে। সাৰৰ যোগান, মজুত আৰু বিক্ৰী ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলিও তেওঁ কয়। প্ৰতিখন জিলাত সাৰ ক্ৰয় বিক্ৰয় পৰ্যবেক্ষণ কৰিবলৈ জিলা আয়ুক্তৰ অধীনত টাস্ক ফৰ্চ আৰু পঞ্চায়তসমূহৰ সমিতি গঠন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত 7,000ৰো অধিক খুচুৰা বিক্ৰী কেন্দ্ৰৰ জৰিয়তে স্বচ্ছভাৱে সাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
1: ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ, গতিকে আমি কি কৰোঁ, পৃথিৱীৰ অন্য দেশৰ পৰা আমি বেছি দামত ইউৰিয়া কিনি আনো আৰু আমি ছাবচিডি দি আমি কৃষকক ইউৰিয়া বিক্ৰী কৰোঁ। প্ৰায় 3,00,00,000 কোটি টকা ভাৰত চৰকাৰে ইউৰিয়াৰ নামত বা সাৰৰ নামত ছাবচিডি দিয়ে কৃষকক সহায় কৰিবলৈ। আমাৰ এখন আকৌ কৈছোঁ কৃষি প্ৰধান দেশ, গতিকে আমি কৃষি কৰি দেশখনক আগুৱাব লাগিব, গতিকে কৃষকক আমি সহায় কৰিব লাগিব। আমি নেনো সাৰ কিনিবলৈ উৎসাহ যোগাওঁ কিন্তু বাধ্য কৰাব নোৱাৰোঁ। আমি কি কৰিব খুজিছো, ইউৰিয়াৰ ঠাইত নেনো ইউৰিয়া ব্যৱহাৰ কৰিবলৈকে উদগনি যোগাইছো। এই নেনো ইউৰিয়া ক'ত উৎপাদন হয়, ভাৰতত উৎপাদন হয়। গতিকে ভাৰতত উৎপাদন হলে আমি অলপ কম খৰচত পাওঁ, তেতিয়া আমি বেছি ছাবচিডি হয়তো দিব নালাগিব। সেইকাৰণে ভাৰত চৰকাৰে বা আমি কি কৰোঁ, নেনো ইউৰিয়া কিনিবলৈ উদগনি যোগাওঁ বা উৎসাহ যোগাওঁ।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতিজেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে 2022 চনত দোহা আৰু 2023 চনত আমেৰিকালৈ একেলগে যোৱা সময়মতে জুবিন গাৰ্গৰ ঔষধ খোৱা হৈছিল নে নাই আদি প্ৰশ্ন কৰে। শ্ৰীকাকতিয়ে ইয়াৰ যথাযথ উত্তৰ দিয়ে। জয়ন্ত কাকতিৰ পাছত সম্প্ৰতি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইপিনে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি কোকৰাঝাৰ চন্দ্ৰপাৰাত BTCৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া জুবিন উদ্যান ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। অনুষ্ঠানত স্থানীয় শিল্পীসকলে জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী আনুমানিক 49,82,00,000 টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সদনত প্ৰকাশ কৰে। বিধায়ক জাকিৰ হুছেইন ছিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বৰ্ধিত হাৰৰ 60% মৰগীয়া বানচ চলিত বৰ্ষৰ জুন মাহৰ দৰমহা পেঞ্চনৰ সৈতে জুলাই মাহত দিয়া হৈছে। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বৰ্ধিত হাৰত 60% মৰগীয়া বানচ ঘোষণা কৰা ৰাজ্যসমূহৰ ভিতৰত অসমো অন্যতম বুলি তেওঁ কয়। এতিয়ালৈ 58%ৰ পৰা 60%লৈ মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয়। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এগ্ৰিটেক পৰ্টেল আৰু ডিজিটেল শস্য জৰীপ সম্পৰ্কীয় বিশেষ কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত এই কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা ৰূপক সিং আৰু প্ৰসন্ন শইকীয়াই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত এগ্ৰিটেক পৰ্টেলৰ ব্যৱহাৰ, ডিজিটেল শস্য জৰীপ প্ৰক্ৰিয়া, জৰীপৰ সময়ত ল'বলগীয়া সাৱধানতা, কৃষক পঞ্জীয়ন, সাৰৰ সুষম প্ৰয়োগ নিশ্চিতকৰণ আদি বিষয়ত প্ৰশিক্ষণ দিয়া হয়। কাছাৰ জিলাৰ কাটিগড়া থানাৰ অন্তৰ্গত লাঠিমৰ আৰু শিলচৰত চলোৱা দুটা পৃথক অভিযানত কাছাৰ আৰক্ষীয়ে মুঠ 16,000 ইয়াবা টেবলেট জব্দ কৰে। এই নিচাজাতীয় টেবলেটখিনিৰ মূল্য প্ৰায় 4 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে আজি সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ জনোৱা অনুসৰি লাঠিমৰাত চলোৱা অভিযানত হাছান আহমেদ নামৰ 1জন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ পৰা 6,000 সন্দেহযুক্ত ইয়াবা টেবলেট জব্দ কৰা হয়। ইপিনে শিলচৰ আৰক্ষীয়ে শিলচৰ নগৰৰ পৰা তমিজুদ্দিন লস্কৰ আৰু আছাদুল ইছলাম নামৰ 2জন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা 10,000 সন্দেহযুক্ত ইয়াবা টেবলেট জব্দ কৰা হয়। দুয়োটা ঘটনাতে NDPS আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 18 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ 18টা কেন্দ্ৰক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰৰ 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ

0: বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.in-ৰ পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বাৰ্তাযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে বিশেষ কাৰিকৰী কাৰণত গুৱাহাটীৰ ৰাণীৰ পাটগাঁৱত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো খানাপাৰাৰ ৰেচম নগৰৰ বড়োলেণ্ড অতিথিশালাৰ সমীপৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। আবেদনকাৰীসকলক পুনৰ উপলব্ধ প্ৰৱেশ পত্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ আহ্বান জনোৱা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ 14টা নতুন চক্ৰ বিষয়ৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত। ৰাজ্যৰ কৃষকসকলক ইউৰিয়াৰ লগত অন্য সাৰ কিনাৰ বাবে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ সকিয়নি। ৰাজ্যিক কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী 49,82,00,000 টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰী প্ৰকাশ। আৰু বিশ্বকাপ ফুটবলৰ প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো মহিলাসকলৰ বিশেষ অনুষ্ঠান আমৈ। আজিৰ আমৈ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে ৰাধাৰাণী দত্তয়।

আমৈসকল, কেনে আছে বাৰু আপোনালোক? আশা কৰিছোঁ কুশলে আছে আৰু শুনি আছে আমাৰ অনুষ্ঠানসমূহ। আকাশবাণী নগাঁও কেন্দ্ৰৰ আমৈৰ অনুষ্ঠানটি সজাই এয়া মই আপোনালোকৰ ৰেডিঅ' বান্ধৱী ৰাধাৰাণী দত্ত। আমৈসকল, আজি আমি কথা পাতিম জীৱন কি, জীৱনৰ লক্ষ্য, উদ্দেশ্য, ইচ্ছা, অপেক্ষাৰ বিষয়ে কিছু কথা। আমৈসকল, জীৱনৰ ৰং বিচিত্ৰ, সেই ৰং সুখ দুখ হাঁহি কান্দোনৰ। জীৱন সফলতা বিফলতাৰে ভৰা। কৃতকাৰ্যতাৰ কাৰণে আমি মৰণ পণ লৈ কাম কৰোঁ। যেতিয়াই সফল নহওঁ তেতিয়াই হতাশ হৈ পৰোঁ, ভাগৰি পৰোঁ। সেই মুহূৰ্তত সফলতাৰ কথা মনলৈ নাহে। যদিহে মই জীৱনত কি বিচাৰিছোঁ, জীৱনৰ অৰ্থ কি, তাৰ কিয়টো যদি বিচাৰি পাওঁ, তেনে কোনো হতাশা বিফলতাই বাধা দিব নোৱাৰে। জীৱনৰ বৃহৎ কিয়টোৰ উত্তৰ পালে, অৰ্থাৎ লক্ষ্য স্থিৰ হ'লে জীৱনত সমস্যাৰ সৃষ্টি নহয়। লক্ষ্য স্থিৰ হ'লে পুৱাৰ এলাৰ্ম ক্লকৰো প্ৰয়োজন নাই। সকলো সময়তে আমাৰ অৱচেতন মনক সজীৱ আৰু সক্ৰিয় কৰি ৰাখিব। কিন্তু কিয় আৰু লক্ষ্য স্পষ্টকৈ মনৰ চকুৰে দেখিব লাগিব। ঠিক যেনেকৈ মহাভাৰতৰ অৰ্জুন আৰু মাছৰ কাহিনীটো উল্লেখ কৰিব পাৰি। কাহিনীটো আছিল এনেধৰণৰ। কৌৰৱ আৰু পাণ্ডৱসকলে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত ধনুৰ্বিদ্যা শিকিছিল। গুৰুৱে এদিন তাৰ পৰীক্ষা ল'ব খুজিছিল, সেয়ে গুৰুৱে এজোপা গছত এজনী বাঁহেৰে সজা চৰাই ৰাখিছিল আৰু সকলোকে চৰাইজনীৰ চকু ভেদ কৰাৰ কথা কৈছিল। এজন এজনকৈ আটায়ে ধনু জুৰিছিল আৰু প্ৰত্যেকৰে কাঁড়ডাল চৰাই গাত গছজোপাৰ ডালপাততহে লাগিছিল। সকলো বিফল হৈছিল। শেষত দ্ৰোণাচাৰ্যৰ প্ৰিয় শিষ্য তৃতীয় পাণ্ডৱ অৰ্থাৎ অৰ্জুনে চৰাইজনীৰ চকুলৈ একান্ত মনে লক্ষ্য স্থিৰ কৰে আৰু বিশাল গছজোপাৰ ডাল পাতলৈ আওকাণ কৰি চকুত সৰপাত লগাব পাৰিছিল। গতিকে লক্ষ্য স্থিৰ হ'লে আমি জীৱনত সফল হ'মেই হওঁ, নহয়নে আমৈসকল? আহকচোন আমি এইখিনিতেই শুনি লওঁ কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এটি সুন্দৰ গীত।

আমৈসকল, ভাৰতৰ পূৰ্বৰ ৰাষ্ট্ৰপতি আব্দুল কালামে কৈছিল যে যি সপোনে ৰাতি শুবলৈ নিদিয়ে সেয়াহে সপোন। ইচ্ছা, আশা, আকাংক্ষা, সপোন, এইবোৰ মানৱ সমাজৰ চালক। যদি আপুনি প্ৰশ্নৰ মুখামুখি হয় কি বিচাৰে জীৱনত, উত্তৰ হয়তো এটা শব্দত দিব নোৱাৰিব। ইচ্ছাই জীৱনৰ সকলো। ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰি। তথাপি পোৱা নোপোৱাৰ মিশ্ৰণে জীৱন। বেছিভাগ মানুহে ভিতৰি মানসিকভাৱে ভাগি গ'লেও ইচ্ছাৰ কাৰণেই জীয়াই থাকে। ইচ্ছাই তেওঁক লক্ষ্যত উপনীত কৰিবলৈ সক্ৰিয় কৰি তোলে। প্ৰকৃততে আমি গোলামী কৰোঁ নিজৰ ওচৰত, নিজে নিজৰ শত্ৰু হওঁ বহু সময়ত। মনৰ ইচ্ছাক দমন কৰি ৰাখিব পাৰি, কাৰণ মানুহৰ মনৰ চিন্তা বিচিত্ৰ। দুবিধাই ব্যাকুল কৰে মন, মনক যুদ্ধভূমিলৈ ৰূপান্তৰ কৰে। যুদ্ধ চলি থাকিলে মনে সিদ্ধান্ত ল'ব নোৱাৰে। শুদ্ধ মনে শুদ্ধ চিন্তা আৰু জ্ঞান দিয়ে। যিমানেই আনৰ চিন্তা, কথা, মন্ত্ৰণা, সমালোচনাত গুৰুত্ব দিয়া হয় সিমানেই মন বিফল হয়। আমাৰ জীৱনটো অন্যৰ হাতৰ পুতলা নহয়, গতিকে নিজৰ ইচ্ছাক গুৰুত্ব দি আমি জীৱনত সফল হোৱাটো অতিশয় গুৰুত্বপূৰ্ণ, নহয়নে বাৰু আমৈসকল? আমৈসকল, আহকচোন এইখিনিতেই শুনো কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ অন্য এটি গীত।

শ্ৰোতাসকল, জীৱনত অপেক্ষাৰো বহুত গুৰুত্ব আছে, নহয়নে বাৰু? অপেক্ষা জীৱনৰ এক অবিচ্ছেদ্য অংগ। সৰুৰ পৰা ডাঙৰলৈ প্ৰতিজন মানুহেই কোনোবা নহয় কোনোবা সময়ত অপেক্ষা কৰিবলগীয়া হয়। কেতিয়াবা সফলতাৰ বাবে, কেতিয়াবা নিজৰ আপোনজনৰ বাবে, আন কেতিয়াবা সপোন পূৰণৰ বাবে। অপেক্ষাই আমাক ধৈৰ্য, সহনশীলতা আৰু আত্মবিশ্বাস শিকায়। তৎক্ষণাত সকলো লাভ নোহোৱাটো স্বাভাৱিক। যিসকলে ধৈৰ্য ধৰি সঠিক সময়লৈ অপেক্ষা কৰিব জানে, তেওঁলোকে বহুত ক্ষেত্ৰত সফলতা লাভ কৰে। অৱশ্যে অপেক্ষা মানে কেৱল বহি থকাই নহয়, অপেক্ষাৰ সময়ছোৱাত নিজকে উন্নত কৰা, নতুন জ্ঞান আহৰণ কৰা আৰু নিজৰ লক্ষ্যৰ বাবে প্ৰস্তুতি চলাই যোৱাটোৱেই প্ৰকৃত বুদ্ধিমত্তা। সেয়ে জীৱনত অপেক্ষাক কেতিয়াও দুৰ্বলতা বুলি ভাবিব নালাগে। সঠিক উদ্দেশ্য আৰু ইতিবাচক মনোভাৱেৰে কৰা অপেক্ষাই এদিন নিশ্চয় সুন্দৰ ফল কঢ়িয়াই আনে। ধৈৰ্য আৰু আশা থাকিলে অপেক্ষাৰ অন্তত সফলতাৰ দুৱাৰ নিশ্চয় মুকলি হয়, নহয়নে আমৈসকল? আমৈসকল, এইখিনিতেই শুনোৱা হওক শিল্পী দীপালী বৰঠাকুৰৰ কণ্ঠৰ এটি

আমৈ অনুষ্ঠানটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ দিব্যজ্যোতি দেৱী আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম।

দিব্যজ্যোতি দেৱী আৰু তেওঁৰ সংগীবৃন্দৰ কণ্ঠৰ নাম শুনিলে। আকাশবাণী নগাঁও, এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ আজি বিধানসভাত উত্তাল পৰিস্থিতি, ৰাজ্য চৰকাৰৰ 14টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় লৈ আজি বিধানসভাত উত্তাল পৰিৱেশৰ সৃষ্টি হয়। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজিদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত বিষয়টো উত্থাপন কৰে। শ্ৰীচৌধুৰীয়ে কয় যে কোচ ৰাজবংশী, মৰাণমটক, টাই আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি গণতান্ত্ৰিক মাধ্যমেৰে জনজাতীয় মৰ্যাদা প্ৰদানৰ বাবে দাবী জনাই আহিছে। তেওঁ কয় যে এই জনগোষ্ঠীকেইটাক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়া হৈছে যদিও এতিয়ালৈকে তেওঁলোকে এই সাংবিধানিক অধিকাৰ লাভ কৰা নাই। চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰি শ্ৰীচৌধুৰীয়ে এই সম্পৰ্কীয় প্ৰস্তাৱৰ স্থিতি জানিবলৈ বিচাৰে আৰু বিপ্লৱ শৰ্মাৰ পৰামৰ্শাৱলী কেতিয়া ৰূপায়ণ কৰা হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে। চৰকাৰৰ হৈ উত্তৰ দি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনৰ কাম কাজ সম্পূৰ্ণ হৈছে আৰু প্ৰতিবেদনত দাখিল কৰিছে। তেওঁ কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সাল সলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে পাছত মৰাণ আৰু মটক সংগঠনসমূহৰ পৰা জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণিসমূহ গ্ৰহণ কৰিছে। ডাঃ পেগুৱে কয় যে বিধানসভা নিৰ্বাচনৰ বাবে এই সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা হোৱা নাছিল। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংশোধনীসমূহত অনুমোদন দিছে আৰু যাৱতীয় প্ৰক্ৰিয়াৰ অন্তত সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে জনগোষ্ঠীকেইটাৰ দাবী প্ৰত্যাখ্যান কৰা নাই বুলি ডাঃ পেগুৱে কয় যে মন্ত্ৰীগৰাকীয়ে অকল সংসদৰ আসন্ন অধিৱেশনৰ সময়ত বিধেয়কখন লোকসভাত উত্থাপনৰ সম্ভাৱনা কম বুলিহে মন্তব্য কৰিছে।
1: অসমৰ দুটা জনগোষ্ঠী মৰাণ আৰু মটক, যি তেওঁলোকৰ জাতীয় সংগঠনসমূহ আছে, সেই জাতীয় সংগঠনসমূহে আমাক জনায় যে মৰাণ আৰু মটক জনগোষ্ঠী সম্পৰ্কে নৃগোষ্ঠীগত যিখিনি তথ্য আমি দিছো, অৰ্থাৎ তেওঁলোকৰ ইথনোগ্ৰাফিক ডেছক্ৰিপশ্যন, অৰ্থাৎ নৃগোষ্ঠীগত বৰ্ণনাত্মক কথা যিখিনি কোৱা হৈছে, তাত কিছু সংশোধনী তেওঁলোকে কয় যে এই কথাখিনি ইয়াত এনেধৰণে ডকুমেণ্টেড বা লিপিবদ্ধ হৈ থকাত আমাৰ আপত্তি আছে আৰু সেইখিনি পৰীক্ষা কৰি চাই, লগতে আমাৰ যি আছাম ইনষ্টিটিউট অব ৰিচাৰ্চ ফৰ এছিয়ান ট্ৰাইবেলছ আছে, তাৰ তথ্যৰ ওপৰতো ভিত্তি কৰি তেওঁলোকৰ পৰামৰ্শ মতেও আমি এইটো গ্ৰহণ কৰো যে নৃগোষ্ঠীগত বৰ্ণনাত্মক যিখিনি চেপ্টাৰ আছে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে, সেইখিনি সংশোধন হ'ব।
0: ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত বিধানসভা সমষ্টিৰ সৈতে ৰাজহ

0: চক্ৰৰ সীমাৰ পুনৰ বিন্যাসৰ উদ্দেশ্যে ৰাজ্যজোৰা অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজহ প্ৰশাসন আৰু ৰাজহ সেৱা প্ৰদান ব্যৱস্থা উন্নয়নৰ বাবে 14টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মধ্য গুৱাহাটী, পাকাবেদবাৰী, চেঙা, সৃজনগ্ৰাম, বীৰচিং জৰুৱা, খোৱাং, জলেশ্বৰ, নাওবৈচা, ডিগবৈ, মাকুম, বৰখলা, ধলাই, ৰঙাপাৰা আৰু বিহালীত নতুনকৈ ৰাজহ চক্ৰকেইটা গঠন কৰা বুলি তেওঁ ঘোষণা কৰে। ডঃ শৰ্মাই কয় যে বিধানসভাৰ সৈতে ৰাজহ চক্ৰৰ সীমা সংলগ্ন কৰা, বৰ্তমানৰ চক্ৰ বিষয়াসকলৰ কামৰ বুজা লাঘৱ কৰা আৰু অত্যাৱশ্যকীয় ৰাজহ সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে প্ৰশাসনিক দক্ষতা আৰু ৰাইজৰ সুবিধাৰ্থে এই সিদ্ধান্ত লোৱা হৈছে। ডঃ শৰ্মাই বৰ্তমানৰ কোনো ৰাজহ চক্ৰ প্ৰত্যাহাৰ কৰা নহয় বুলিও সদনক স্পষ্ট কৰি দিয়ে। ৰাজ্যৰ কৃষকসকলক ইউৰিয়াৰ লগত নেনো ইউৰিয়াৰ দৰে অন্য সাৰ কিনাৰ বাবে ব্যৱসায়ীসকলে উৎসাহ দিয়াৰ পৰিৱৰ্তে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি সদনত দোহাৰে। তেওঁ কয় যে একাংশ অসাধু সাৰ ব্যৱসায়ীয়ে ইউৰিয়াৰ লগতে অন্য সাৰ ক্ৰয় কৰিবলৈ কৃষকসকলক বাধ্য কৰায়। এনে কৰিলে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কৃষকসকলক ইচ্ছাৰ বিৰুদ্ধে অন্য সাৰ ক্ৰয় কৰিবলৈ ব্যৱসায়ীয়ে বাধ্য কৰোৱাটো আইন বিৰোধী বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰে সকলো জিলাৰ আয়ুক্ত, জিলা কৃষি বিষয়াসকলক নিয়মিতভাৱে সাৰ বিক্ৰী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী আনুমানিক 49.82 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত প্ৰকাশ কৰে। বিধায়ক জাকিৰ হুছেইন ছিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বৰ্ধিত হাৰৰ 60% মৰগীয়া বানচ চলিত বছৰৰ জুন মাহৰ দৰমহা পেঞ্চনৰ সৈতে জুলাই মাহত দিয়া হৈছে। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বৰ্ধিত হাৰত 60% মৰগীয়া বানচ ঘোষণা কৰা ৰাজ্যসমূহৰ ভিতৰত অসমো অন্যতম বুলি তেওঁ উল্লেখ কৰে। এতিয়ালৈ 58%-ৰ পৰা 60%-লৈ মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত আজি প্ৰয়াত শিল্পীগৰাকীৰ বন্ধু জয়ন্ত কাকতীয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতিজেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে 2022 চনত দোহা আৰু 2023 চনত আমেৰিকালৈ একেলগে যোৱা, সময়মতে জুবিন গাৰ্গৰ ঔষধ খোৱা হৈছিল নে নাই আদি প্ৰশ্ন কৰে। শ্ৰীকাকতিয়ে ইয়াৰ যথাযথ উত্তৰ দিয়ে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
1: আজি মোৰ শেষ আৰু আজি মামনৰ ষ্টাৰ্ট হৈছে পানীৰ, মোক আৰু মতা নাই। অঁ সেয়া সিদ্ধাৰ্থ অকিলে অলপ কিছুমান কোৱেশ্যন সুধিছিলে, অলপ বেলেগ বেলেগ ধৰণৰ। আৰু আমাৰ আমি এটা ট্ৰিপ কৰিছিলোঁ দোহাত 22 চনত আৰু আমেৰিকা 23 চনত, সেইখিনিৰ পৰা সুধিছিলে আমি মেডিচিন খুৱাইছিলোঁ নে নাই, অলপ বেলেগ বেলেগ ধৰণৰ কোৱেশ্যন সুধিছিলে। বাকী মই যিখিনি ক'ব লাগে সেইখিনি কৈছোঁ, এতিয়া তেওঁলোকে যি খুজিছে গোটেইখিনি কৈছোঁ। আৰু যদি মোক দৰকাৰ হয় আকৌ মাতিলে মই নিশ্চয় আকৌ আহিম, কোঅপাৰেট কৰিম। তেখেত সিদ্ধাৰ্থ শৰ্মা গোটেই এতিয়া যিজন উকিল গোটেইজন তেওঁ দেলহীৰে, বাকী মই যিমান দূৰ শুনিছোঁ তেওঁ গোটেই কেছটো বাহিৰ আনিব বিচাৰিছে, অসমত তেওঁ কেছটো খেলিব বিচৰা নাই মই যিমান দূৰ শুনিছোঁ। তেওঁ সেইকাৰণে হয়তো হাইকোৰ্টত এপিলো কৰিছে বুলি, কিন্তু যিহেতু ফাৰ্ষ্ট চেক কৰি দিয়া হৈছে গতিকে এইটো ইয়াতে চলিব মোৰ মতে।
0: জয়ন্ত কাকতিৰ পাছত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিয়ে যদিও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহল, সেয়ে আদালতে তেওঁক কাইলৈ পুনৰ উপস্থিত হবলৈ নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। ইপিনে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে আজি কোকৰাঝাৰৰ চন্দ্ৰপাৰাত ডিটিচিৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া জুবিন উদ্যান ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। অনুষ্ঠানত স্থানীয় শিল্পীসকলে জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সকলো জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অধ্যক্ষতা কৰি ৰাজহ চক্ৰৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় কাম কাজ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিধানসভা সমষ্টিৰ সৈতে নিৰ্দিষ্ট সময়ৰ ভিতৰত পুনৰ বিন্যাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। কাছাৰ জিলাৰ কাটিগড়া থানাৰ অন্তৰ্গত লাঠিমৰা আৰু শিলচৰত চলোৱা দুটা পৃথক অভিযানত কাছাৰ আৰক্ষীয়ে মুঠ 16,000 ইয়াবা টেবলেট জব্দ কৰিছে। এই নিচাজাতীয় টেবলেটখিনিৰ মূল্য প্ৰায় 4 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত 3 জন লোকক গ্ৰেপ্তাৰ কৰিছে। কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে আজি সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে লাঠিমৰাত চলোৱা অভিযানত হাছান আহমেদ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ পৰা 6,000 সন্দেহযুক্ত ইয়াবা টেবলেট জব্দ কৰা হৈছে। ইপিনে শিলচৰ আৰক্ষীয়ে শিলচৰ নগৰৰ পৰা তমিজুদ্দিন লস্কৰ আৰু আছাদুল ইছলাম নামৰ 2 জন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ পৰা 10,000 সন্দেহযুক্ত ইয়াবা টেবলেট জব্দ কৰা হৈছে। দুয়োটা ঘটনাতে NDPS আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 18 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ 18টা কেন্দ্ৰ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.inৰ পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বাৰ্তাযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে বিশেষ কাৰিকৰী কাৰণত গুৱাহাটীৰ ৰাণীৰ পাটগত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় পৰীক্ষা কেন্দ্ৰটো খানাপাৰা ৰেচম নগৰৰ বড়োলেণ্ড অতিথিশালাৰ সমীপৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। দ্বিতীয়খন ছেমিফাইনেলত কাইলৈ আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ আজি বিধানসভাত উত্তাল পৰিস্থিতি, ৰাজ্য চৰকাৰৰ 14টা নতুন চক্ৰ বিষয়ৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষক বাণী। মীন পালনত বতৰ এটা উল্লেখযোগ্য কথা। এই বাৰিষাৰ বতৰে মীন পালকসকলক কিদৰে অসুবিধাত পেলায় বা এই সময়ছোৱাত কি সাৱধানতা ল'ব লাগে, এই বিষয়ক এটি আলোচনা আজি আপোনালোকক শুনাবলৈ লৈছোঁ। ইয়াত আমাৰ লগত ভাগ লৈছে ৰহাস্থিত মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ ৰাজদীপ দত্তই। প্ৰিয় শ্ৰোতা, কৃষিৰ ক্ষেত্ৰখনত মীন পালন এক উল্লেখযোগ্য কথা যে এই গোটেই কৃষিৰ ক্ষেত্ৰখন যদি আমি ধৰোঁ, তাৰ ভিতৰত যিবোৰ লাভজনক কাম আছে বা লাভজনক ব্যৱসায় আছে তাৰ ভিতৰত মীন পালন এটা। মীন পালন যদি সঠিকভাৱে কৰা যায় তেতিয়াহ'লে আন বহু খেতিতকৈ ই কৃষকসকলক লাভ দিয়ে। কিন্তু সেই কাম কৰিবলৈ পৰিকল্পনা থাকিব লাগিব আৰু অলপ কষ্ট কৰিব লাগিব, বিজ্ঞানসন্মতভাৱে কৰিব লাগিব। এই কামবোৰ যদি কৰা হয় তেতিয়াহ'লে মীন পালনত লাভ যথেষ্ট পৰিমাণে পোৱা যায়। আকৌ অসমখন যিহেতু প্ৰাকৃতিকভাৱে যথেষ্ট চহকী, ইয়াত বহুত জলাশয় বিল নৈ আছে, গতিকে মীন পালন ইয়াত অলপ সহজ। গতিকে এই গোটেই কথাখিনি যদিওবা আছে, তথাপিও যেতিয়া আমি ব্যৱসায়িকভাৱে মীন পালন কৰোঁ তেতিয়াহ'লে কেইটামান কথা চাব লাগে যে আমাৰ ইয়াত যিহেতু বতৰৰ কথা এটা আছে, কোনটো বতৰত ভাল হয় কোনটো বতৰত বেয়া হয় সেই কথাখিনি আমি মনোযোগ দিব লাগে। আৰু সেয়েহে এই বাৰিষাৰ সময়ত মীন পালনৰনো কি যতন ল'ব লাগে, কি ধৰণেৰে কৰিলে ইয়াৰ লাভালাভটো বৃদ্ধি কৰিব পৰা যায় ইত্যাদি কথাসমূহ আমি আজি পাতিম। আৰু সেই গোটেই কথাখিনি পাতিবৰ কাৰণে, আমাক বুজাই দিবৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ৰহাস্থিত মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ ৰাজদীপ দত্তক। নমস্কাৰ। পোনপ্ৰথমে মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু মই ইতিমধ্যেই কৈছোঁ যে বাৰিষাৰ সময়ত মীন পালনত ল'বলগীয়া সাৱধানতা প্ৰত্যেকটো সময়তেই ল'ব লাগে, প্ৰত্যেকটো ঋতুতে ইয়াৰ প্ৰয়োজনীয়তা আছে, কোনোটো আমি গুৰুত্বহীন দেৰি বুলি কোৱা নাই। কিন্তু তথাপিও বাৰিষাৰ সময়ত বিশেষভাৱে আমি কি কৰিব লাগে বা কি কৰিলে এই সময়টোত আমি ব্যৱসায়িকভাৱে লাভ পাব পাৰোঁ। এতিয়া ধৰক এই সময়টোত মীন পোনা ইতিমধ্যে দিয়া হৈয়েই গৈছে, মানে বা প্ৰাৰম্ভিক যিখিনি যতন সেইখিনি কৰা হৈয়ে গৈছে। এতিয়া তাৰপিছত এইখিনি সময়ত আমাৰ কাম আছে যে এই সময়ত হ'ব পৰা যিখিনি আহুকাল আছে সেইখিনি আমি কিদৰে নিৰাময় কৰিব পাৰিম, আৰু ইয়াৰ লগে লগে বাৰিষাৰ শেষ হোৱাৰ লগে লগেই কিছুমান সমস্যা আকৌ আহি যায়। গতিকে সেই সমস্যাখিনি আমি আগতীয়াকৈ কি ধৰণেৰে আমি মোকাবিলা কৰিবৰ কাৰণে এটা ব্যৱস্থা ল'ম, নহয়নে? এই এই কথা দুটাই আমাৰ মূল কথা হ'ব।
1: নিশ্চয় নিশ্চয়।
0: এতিয়া প্ৰথম কথা হ'ল, এই মীন পালন যেতিয়া আমি কৰোঁ, মীন পালন কৰোঁতে আমাৰ ইয়াত মই কৈছোঁৱেই যে প্ৰাকৃতিক যথেষ্ট জলাশয় আছে, গতিকে সেইধৰণেও এটা মীন পালন কৰিব পাৰি আৰু এটা আমি নিজে সম্পূৰ্ণ যতনাই লৈ পেলাই এক ধৰণৰ আমি মীন পালন কৰিব পাৰোঁ। এই দুই ধৰণৰ মীন পালনৰ ক্ষেত্ৰতে ল'বলগীয়া যিবোৰ সাৱধানতা এইটোৰ এটা মানে খুব চুম্বককৈ আপুনি দুআষাৰমান আমাক কওক।
1: ঠিকেই কৈছে আপুনি যে অসমত মীন পালনৰ যথেষ্ট সম্ভাৱনীয়তা আছে আৰু আমাৰ লাহে লাহে দেখিছোঁ আমাৰ যিসকল আমাৰ মীন পালক আছে বা উঠি অহা যুৱক যুৱতী আছে তেওঁলোকে মীন পালনত ব্ৰতী হৈছে। এতিয়া আপুনি কোৱাৰ নিচিনাকৈ যে প্ৰতিটো ঋতুতেই মীন পালনৰ কিছু কৰণীয় আছে আৰু কিছু সাৱধানতা আছে, কিন্তু যদি আমি চাওঁ যে এই যিটো আমাৰ বাৰিষা কাল বুলি আমি কৈছোঁ, এই বাৰিষা কালত কিন্তু এই মীন পালনসকলৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় বুলি ক'ব লাগিব। কাৰণ আমি অসমৰ জলবায়ুলৈ যদি চাওঁ, এই বাৰিষা কালৰ সময়ছোৱা যদি কওঁ যে আমি প্ৰায় জুন জুলাইৰ পৰা আৰম্ভ কৰি প্ৰায় ছেপ্টেম্বৰ মাহমানলৈকে এই সময়খিনিত কিন্তু মাছৰ যিটো বৃদ্ধি, এই বৃদ্ধিটো যথেষ্ট ক্ষিপ্ৰগতিত হয়। গতিকে যিহেতু ইতিমধ্যেই আমি আশা কৰিছোঁ যে আমাৰ মীন পালকসকলে তেওঁলোকৰ পুখুৰীত ইতিমধ্যেই মীন পোনা এৰি দিছে। গতিকে তেওঁলোকে এতিয়া প্ৰথম কথাটো হৈছে তেওঁলোকে নিয়মিতভাৱে এদিনো তেওঁলোকে ক্ষতি নকৰাকৈ প্ৰথম কথাটো হৈছে তেওঁলোকৰ মীন যিখিনি মীন পোনা এৰি দিছে সেইখিনিসমূহক দৈনন্দিকভাৱে খাদ্য খুৱাব লাগে আৰু খাদ্য খোৱাৰ ক্ষেত্ৰত কোনো হিন্দাৰি কৰিব নালাগে প্ৰথম কথাটো। দ্বিতীয় কথাটো হৈছে যে পানীৰ যিটো গুণাগুণ, এই সময়খিনিত যিহেতু মই কৈছোঁ যে জলবায়ুটো আমাৰ মীন পালনৰ কাৰণে খুব অনুকূল, আমাৰ উষ্ণতাটো খুব অনুকূল হৈ আছে, গতিকে আমি চাব লাগে যে যিটো আমাৰ পানীৰ গুণাগুণ, বিশেষকৈ পানীৰ pH আৰু আমাৰ যিটো অক্সিজেনৰ পৰিমাণ, এই দুটা যদি আমাৰ সঠিক মাত্ৰাত থাকে, pH বুলি ক'লে আমি প্ৰায় 8-9 ভিতৰত যদি আমাৰ pHটো থাকে আৰু অক্সিজেনৰ পৰিমাণটো যদি 5 parts per million আমি যিটো আমি বৈজ্ঞানিক ভাষাত কওঁ তাতকৈ যদি ওপৰত থাকে তেতিয়া কিন্তু মাছৰ তেওঁলোকে যিটো বৃদ্ধি খুব ধুনীয়াকৈ হয়। গতিকে মীন পালকসকলৰ কাৰণে এই সময়খিনি মই আকৌ বাৰে বাৰে কৈছোঁ যে খুব গুৰুত্বপূৰ্ণ আৰু খুব ব্যস্ততাপূৰ্ণ সময়। তেওঁলোকে প্ৰতিদিনেই ৰাতিপুৱা আৰু আবেলিৰ সময়ত মাছক খাদ্য দিব লাগে আৰু 15 দিনৰ মূৰে মূৰে পানীৰ যিটো গুণাগুণ, যিখিনি পাৰি সম্ভৱ হয় তেওঁলোকৰ pHৰ পেপাৰৰ সহায়ত বা আমাৰ ডিজল্ভ অক্সিজেনৰ কিটৰ সহায়ত তেওঁলোকে ভালকৈ চাই থাকিব লাগে প্ৰথম কথাটো। দ্বিতীয় কথাটো, যদিও এই সময়ছোৱা আমাৰ মীন পালনৰ বাবে অনুকূল, কিছুমান প্ৰত্যাহ্বানো নথকা নহয়। এনে এটি প্ৰত্যাহ্বান আমাৰ অসমৰ মীন পালকসকলে সঘনাই যিটো সন্মুখীন হয় সেইটো হৈছে বানপানী। এতিয়া আগৰ নিচিনাকৈ যদি আজি আমি 10 বছৰ আগলৈ চাওঁ, আমি সাধাৰণতে জানো যে বাৰিষা কালত আমাৰ অসমত বানপানী হয়, কিন্তু আজিকালি সেইটো আমি ক'ব নোৱাৰোঁ যে বানপানী এইটো সময়ত আহিবই, যিহেতু আমাৰ বতৰৰ তাৰতম্য পৰিৱৰ্তন হৈছে আৰু জলবায়ুৰ পৰিৱৰ্তনৰ কথা সকলোৱে জানো, গতিকে কেতিয়া আহিব বানপানী আমি সেই কথাটো আমি ক'ব নোৱাৰোঁ। গতিকে কিন্তু এইটো নহয় যে নাহিব, গতিকে আমাৰ মীন পালকসকলে কিন্তু সেইটোৰ কাৰণেও সমানেই সাজু হৈ থাকিব লাগিব। আমাৰ কাৰণে খুব ভাল কথা এটা হৈছে যে আজিকালি আমাৰ মীন পালকসকলে যিহেতু আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যথেষ্ট আগবাঢ়ি গৈছে, আগতীয়াকৈ বতৰৰ আগজাননী পাব পাৰে আৰু এটা খুব ভাল আমাৰ সুবিধা আছে আমাৰ যিটো আপোনাৰ আকাশবাণী, যিটো আপোনালোকে দৈনন্দিন আপোনালোকৰ বতৰৰ যিটো আগলি বতৰা আপোনালোকে প্ৰচাৰ কৰে। গতিকে মই মীন পালকসকলক এটাই খুব অনুৰোধ কৰিম যে অহা 3 মাহলৈ অন্ততঃ তেওঁলোকে নিয়মীয়াকৈ এই বতৰৰ আগলি বতৰা প্ৰতিদিনেই শুনিব লাগে আৰু তেওঁলোকে এটা চকু ৰাখিব লাগে যে অহা প্ৰায় 1 সপ্তাহ বা 10 দিনত নেৰা নেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে নেকি, বিজ্ঞানে কয় নেকি, বা এনেকুৱা ধৰণৰ সম্ভাৱনা যদি আছে তেওঁলোকে সেই ক্ষেত্ৰত কিছু অধিক সতৰ্কতা হ'ব লাগে। যেনেকৈ ধৰক যদি বেছিকৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বা বানপানী অহাৰ সম্ভাৱনা আছে তেতিয়া তেওঁলোকে ধৰক পুখুৰীৰ পৰা যদি মাছ পলাই যোৱাৰ বা তেওঁলোকৰ পুখুৰীত যদি এনেকুৱা ধৰণৰ আগতীয়া

কৈ হৈছিলে পূৰ্বতে যদি এনেকুৱা কিবা অসুবিধা হৈছিলে বানপানীৰ ফলত, তেতিয়া তেওঁলোকে জাল বা এনেকুৱা ধৰণৰ কিছু ব্যৱস্থা তেওঁলোকে কৰিব লাগিব যাতে মাছ ওলাই যাব নোৱাৰে, প্ৰথম কথাটো। দ্বিতীয়তে যদি তেওঁলোকে আশংকা কৰিছে যে নাই ডাঙৰ বানপানী আহিব পাৰে আৰু ইতিমধ্যে তেওঁলোকৰ

0: মাংসৰ মাছৰো কিছু যথেষ্ট চাহিদা
1: আছে
0: গতিকে এই ক্ষেত্ৰত তেওঁলোকে যদি এনেকুৱা ধৰণৰ এটা আশংকা আছে যে বানপানীৰ ফলত মোৰ এনেকুৱা এটা ক্ষতি হ'ব পাৰে, তেওঁলোকে বানপানী অহাৰ আগতেই যিহেতু পূৰ্ব অনুমান বা পূৰ্ব আমাৰ কিছুমান এই আপোনালোকৰ জৰিয়তে আমাৰ পাই থাকে তেওঁলোকে, গতিকে তেওঁলোকে সেইটোৰ ওপৰত ভিত্তি কৰি কিছু সংখ্যক মাছ কিন্তু যদি এনেকুৱা এটা আশংকা আছে বিক্ৰীও কৰি দিব পাৰে। গতিকে এইবিলাক হৈছে সাৱধানতামূলক ব্যৱস্থা। তাৰোপৰি যদি এতিয়া এই বছৰ আমাৰ এতিয়া আমি এটা কথা মই আৰু এইখিনিতে যোগ কৰিব খুজিছোঁ যে এই বছৰ এতিয়া এলনিনোৰ প্ৰভাৱৰ ক্ষেত্ৰ মানে কাৰণে হয়তো বৰষুণৰ পৰিমাণ কম হ'ব বুলি অকণমান এটা আমাৰ আশংকা কৰা হৈছে। গতিকে সেইটো এটা কথা আহি যায় যে আমাক মীন পালনৰ কাৰণে প্ৰায় 2 মিটাৰ আঢ়ৈ মিটাৰ মানে আমাৰ দ পানীৰ প্ৰয়োজন। গতিকে সেইটো কথাও তেওঁলোকে চাব লাগে যে যদি বৰষুণৰ পৰিমাণ কম হোৱাৰ ফলত আমাৰ পুখুৰীৰ পানী কমি যায় তেতিয়াও কিন্তু কেতিয়াবা কেতিয়াবা মাছৰ মৃত্যু হোৱা দেখা যায়। গতিকে সেই কথাটোও তেওঁলোকে এটা আগতীয়াকৈ এটা দৃষ্টি ৰাখিব লাগিব। গতিকে এই ক্ষেত্ৰত যদি তেওঁলোকে তেনেকুৱাকৈও ভাবে যে কিবা কাৰণত বৰষুণ কম হ'ব পাৰে তাৰ ফলত মোৰ পুখুৰীত কিবা অসুবিধা হ'ব পাৰে তেতিয়াও কিন্তু তেওঁলোকে কিছু ব্যৱস্থা ল'ব পাৰে। ইয়াৰোপৰি মই আৰু এটা কথা এইখিনিতে উনুকিয়াই থ'ম যে ইতিমধ্যে আমাৰ মীন মহাবিদ্যালয়ে অসমৰ যিখিনি বানপানী প্ৰৱণ অঞ্চল সেইখিনিৰ আমাৰ কৰিব পৰাকৈ তাৰ মীন পালকসকলে কৰিব পৰাকৈ হ্ৰস্বকালীন মীন পালন আৰু বাৰে বাৰে পোনা মেলা আৰু বাৰে বাৰে মাছ ধৰা এই দুটা প্ৰযুক্তি আমাৰ ইতিমধ্যে উলিয়াই দিছে। গতিকে যিসকল মীন পালকৰ এনেকুৱা ধৰণৰ অসুবিধা আছে তেওঁলোকে কিন্তু এই দুটা প্ৰযুক্তি হাতত লৈ তেওঁলোকে এই দুটা প্ৰযুক্তিত মীন পালন কৰি তেওঁলোকে কিছু ভাল আৰু ভাল মানে তেওঁলোকে ফলাফল লাভ কৰিব পাৰে। গতিকে এই সময়খিনি মীন পালনত যদি আমি সফলতা অৰ্জন কৰিব খোজোঁ এই সময়খিনি বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় বুলি ক'লেও ভুল কোৱা নহ'ব। খুব গুৰুত্বপূৰ্ণ সময় জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এই 4 মাহ আমাৰ মীন পালকসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। মই বাৰে বাৰে কৈছোঁ যিহেতু আজি আমাৰ বহুতো মীন পালকে হয়তো এই অনুষ্ঠানটো শুনি আছে মই আপোনালোকক আহ্বান জনাইছোঁ। গতিকে এই 4 মাহ আপোনালোকে কষ্ট কৰক, আপোনালোকে আপোনালোকৰ মীন পোনাসমূহক বা আপোনালোকে যিখিনি মাছ ৰাখিছে নিয়মীয়াভাৱে খাদ্য খুৱাওক, নিয়মিতভাৱে আপোনালোকে পুখুৰীৰ পানীৰ যত্ন লওক আৰু বতৰৰ যিটো আমাৰ আগলি বতৰা এইটো শুনি থাকি বতৰৰ প্ৰতি অলপমান লক্ষ্য ৰাখক আৰু এইখিনি আপোনালোকে যদি নিয়মিতভাৱে কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে আশা কৰিব পাৰে যে আপোনালোকৰ পুখুৰীত মাছবিলাক আপোনালোকে আশা কৰা ধৰণে ডাঙৰ হ'ব।
1: হয়, গতিকে আপুনি একেবাৰে আৰম্ভণিতে গোটেই কথাখিনি সামৰিয়ে কৈ দিছে আমাক যে কেনেকৈ আচলতে এই গোটেই সময়খিনি এই 3-4 মাহ আমি এটা কিছু বিশেষ সাৱধানতা ল'ব লাগে। লগতে এই কথাটোও কৈছে যে এই সময়খিনি যদি আমি খুব ভালকৈ নিৰীক্ষণ কৰোঁ বা আমাৰ কৰিবলগীয়া কামখিনি কৰোঁ তেতিয়াহ'লে পিছৰ সময়খিনিত আমি এটা ভাল ফলাফল যে পাম সি ধৰক হয়নে। গতিকে আমি আমাৰ কৃষকসকলে এই কামটো অৱশ্যে কৰেই তথাপিও আমি উনুকিয়াই থাকোঁ যাতে তেওঁলোকে এই কথাটো পুনৰাই বিবেচনা কৰি থাকে বা এই ধৰণে অলপ উদ্বুদ্ধ হয় হয়নে বাৰু। এই কথাটো তেখেতসকলেতো জানে কিন্তু এইখিনিতে মই আপোনাৰ পৰা আৰু এটা কথা জানি ল'ব খুজিছোঁ যে আমাৰ এই বাৰিষাৰ সময়খিনিত মাছে সাধাৰণতে কণী পাৰে বা পোনা দিয়ে হয়নে বাৰু, আৰু এইখিনি কৃত্ৰিমভাৱে যেতিয়া কৰা হয় সেইটো এটা বেলেগ ধৰণৰ প্ৰক্ৰিয়া সেইটোতো হয়, কিন্তু আমাৰ যিহেতু আমাৰ প্ৰাকৃতিকভাৱে আমি যথেষ্ট চহকী বুলি মই কৈছোঁৱেই, আমাৰ নদী আছে ইয়াত যথেষ্ট জলাশয় আছে গতিকে সেই ঠাইসমূহো কিন্তু আমি মাছ সংৰক্ষণ কৰাটো খুবেই প্ৰয়োজনীয়। আমাৰ বিশেষকৈ যিবোৰ থলুৱা মাছ আছে সেই থলুৱা মাছবিলাকৰো এটা আমাৰ যথেষ্ট চাহিদা আছে আৰু কোনো কোনোৱে সেইটো পালনো কৰে মানে কৃত্ৰিমভাৱেও পালন কৰে। সেই যিবোৰ মাছে এই সময়ত কণী পাৰে বা হেৰি হয় পোনা দিয়ে সেই মাছবিলাকক যদি আমি এই সময়ত উঠাই পেলাওঁ বা আমি যদি খাবৰ কাৰণে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে ই আমি এটা প্ৰাকৃতিক ভাৰসাম্যটো অলপ ক'ৰবাত যেন বিনষ্ট হৈছে তেনেকুৱা এটা আমাৰ বোধ হয় বা চৰকাৰেও সেই ব্যৱস্থাটোৰ ওপৰত অলপ চকু দিয়ে নহয়নে বাৰু। এইটো কেনেকুৱা ধৰণৰ কি আছে এই কথাটোত?
0: আপুনি খুব এটা সময় উপযোগী প্ৰশ্ন কৰিছে। ঠিকেই, এই দিশটোৰ প্ৰতি আমি সাধাৰণতে আমাৰ যিখিনি মাছমৰীয়া বা আমাৰ যিখিনি সাধাৰণ জনসাধাৰণ আমি ইমান সজাগ নহওঁ, কিন্তু ইতিমধ্যে আমি দেখিছোঁ যে আমাৰ কাগজে পত্ৰই আমি বহুতো আমাৰ লেখ দেখিছোঁ যে আমাৰ বহুতে আমাৰ প্ৰশ্ন কৰে বা বহুতে আমাৰ এই প্ৰশ্নটোত কিছু শংকা কৰে যে পূৰ্বতে আমাৰ ৰাজ্যত যিবিলাক কিছুমান মাছ উপলব্ধ

0: লাহে লাহে, কিন্তু মাছৰ কিছুমান প্ৰজাতি লাহে লাহে বিলুপ্ত হৈ গৈছে। আৰু তাৰ যেতিয়া কাৰণ আমি বিশ্লেষণ কৰিবলৈ যাওঁ, তাৰ মুখ্য কাৰণটো হৈছে যে জধে মধে মাছ মৰাৰ যিটো আমাৰ প্ৰবৃত্তি, নজনাকৈ বা কেতিয়াবা কিছুমান আমাৰ সজাগতাৰ অভাৱৰ কাৰণে এনেকুৱা হৈছে। এই সকলো কথাবিলাক লক্ষ্য ৰাখি আমাৰ চৰকাৰৰ তৰফৰ পৰা এখন আমাৰ নিয়ম প্ৰস্তুত কৰি দিয়া বা আমাৰ মীন আইন এখন প্ৰস্তুত কৰি দিয়া হৈছে। আৰু এই মীন আইনৰ নিৰ্দেশাৱলী অনুসৰি এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা জুলাই মাহৰ 15 তাৰিখলৈ যিবিলাক আমাৰ প্ৰাকৃতিক জলৰাশি আছে, আমাৰ নৈসমূহ, আমাৰ বিলসমূহ বা প্ৰাকৃতিকভাৱে যি য'ত আমাৰ মাছ থাকে, সেইবিলাক জলৰাশিত আমাৰ যিবিলাক সৰু পাহিযুক্ত জাল, সাধাৰণতে 7-14 চেণ্টিমিটাৰ পাহিৰ যিবিলাক আমাৰ মাহ জাল বা আপোনাৰ কিছুমান ফাঁচি জাল, এইবিলাক ধৰণৰ যিবিলাক জাল আছে, সেই জালবিলাক ব্যৱহাৰ কৰাটো আমাৰ নিষিদ্ধ কৰি দিয়া হৈছে। ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে আপুনি কোৱা ধৰণেই, সাধাৰণতে বাৰিষা কালত মাছৰ প্ৰজননৰ যিটো আমাৰ সময় আৰু সৰহসংখ্যক আমাৰ যিখিনি প্ৰাকৃতিক জলাশয়ত যিবিলাক মাছ উপলব্ধ, এই মাছবিলাকে এই সময়ছোৱাত প্ৰজনন কৰে, কণী পাৰে বা তাহাঁতৰ বংশ বৃদ্ধি হয়। আৰু এই সময়ছোৱাত যদি আমাৰ মাছমৰীয়াসকলে মাছবিলাক মাৰি পেলায় বা যিখিনি আমাৰ ধৰক মাছৰ সৰু সৰু পোৱালি ওলায় এইবিলাক যদি ধৰি পেলায়, তেতিয়া কিন্তু ভৱিষ্যতে লাহে লাহে যিটো আমাৰ এতিয়া শংকা হৈছে, ইতিমধ্যে আমাৰ বহুতে এই শংকাটো প্ৰকাশ কৰিছে যে আমাৰ যিখিনি থলুৱা প্ৰজাতিৰ মাছ আমাৰ এসময়ত আমাৰ ৰাজ্যৰ নদ নদীসমূহত উপলব্ধ আছিল, লাহে লাহে নাইকিয়া হৈ গৈছে। আৰু এনেকৈ যদি হৈ থাকে তেতিয়া কিন্তু ভৱিষ্যতে একেবাৰে নাইকিয়া হৈ যাব। গতিকে এই বিলুপ্তিৰ পথৰ পৰা আমাৰ থলুৱা মাছ পুঠিসমূহক আমি সংৰক্ষণ কৰিবৰ কাৰণে এই ধুনীয়া পদক্ষেপটো লোৱা হৈছে। আৰু এই জুলাই 15 তাৰিখলৈকে আমি এই কথাটো আমি মানি চলিব লাগে, বা তাতকৈ আৰু যদি আমি এমাহ বেছিকৈ মানি চলিব পাৰোঁ খুব ভাল। আৰু এই ক্ষেত্ৰত কিন্তু আমাৰ যিসকল আমাৰ মাছ যি আমি মাছ ভাল পাওঁ বা আমাৰ যিসকল ক্ৰেতা আছে, তেওঁলোকেও কিন্তু কিছু সজাগ হোৱাৰ প্ৰয়োজন আছে। কাৰণ চৰকাৰে অকল নিষেধাজ্ঞাটো আৰোপহে কৰিব পাৰে, কিন্তু ক্ৰেতাসকলেও যদি আমি যে এই সময়ছোৱাত আমি নদী বা বিলৰ পৰা ধৰা কণীযুক্ত মাছ যদি আমি ক্ৰয় নকৰোঁ বা আমি যদি নিকিনো, তেতিয়া কিন্তু লাহে লাহে এই ব্যৱস্থাটো আমাৰ সমাজৰ পৰা সম্পূৰ্ণভাৱে বিলুপ্ত হ'ব। আৰু ইয়াৰ ফলত কিন্তু আমাৰ যিখিনি প্ৰাকৃতিক জলাশয়ত উপলব্ধ আমাৰ থলুৱা মাছৰ প্ৰজাতি আছে, সেইবিলাক কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ হৈ থাকিব। গতিকে ইয়াৰ জৰিয়তে আপুনি খুব এটা সময় উপযোগী কথা আজি ইয়াত উপস্থাপন কৰিছে। গতিকে মই আকৌ আপোনালোকক অনুৰোধ কৰিম যাতে এই সময়ছোৱাত, জুলাই আগষ্ট মাহৰ সময়ছোৱাত, আমি প্ৰাকৃতিক জলাশয়ত যিখিনি মাছ আছে সেইখিনি আমি সংৰক্ষণ কৰিবৰ বাবে আমি প্ৰয়াস কৰিব লাগে। আমি আমাৰ ক্ৰেতা হিচাপেও আমাৰ কিছু কৰ্তব্য আছে, আমাৰ যিসকল মীনপালক আৰু মাছমৰীয়া আছে তেওঁলোকৰো কৰ্তব্য আছে। আমি সকলোৱে যদি নিজৰ কৰ্তব্যসমূহ সুকলমে আমি যদি পালন কৰোঁ, তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ থলুৱা মাছসমূহ সংৰক্ষণ হৈ থাকিব।
1: হয়, গতিকে আমি এই কথাটো অনুভৱ কৰিছোঁ যে এইটো এটা সামূহিকভাৱে কৰিবলগীয়া কাম, এইটো এজন মানুহে কৰি দিব নোৱাৰে বা চৰকাৰেও কৰোঁ বুলি ক'লে মানে শতকাই এই কামটো কৰিব নোৱাৰে।
0: শেহতীয়াকৈ দেখা গৈছে যে আমাৰ অসম চৰকাৰৰ মীন বিভাগে কিন্তু প্ৰায় যোৱা, যদি আমি চাওঁ, কেইটামান বছৰত খুব এটা কঠোৰ পদক্ষেপ লৈছে, খুব ভাল প্ৰশংসনীয় পদক্ষেপ লৈছে। কাৰণ তেওঁলোকে দেখা গৈছে যে যিসকলে বেআইনীভাৱে এইসমূহ কাৰ্যকলাপ চলাই গৈছে, সেই জালসমূহ তেওঁলোকে বাজেয়াপ্ত কৰিছে। কেতিয়াবা তেওঁলোকে পুলিচৰ সহায় লৈ সেই মাছমৰীয়াসকলক কিছুমান দণ্ডও দিয়া দেখা গৈছে। ইয়াৰ ফলত কিন্তু লাহে লাহে এই যিটো আমাৰ প্ৰাকৃতিক জলাশয়ত যিটো আমাৰ চলি আছিলে ব্যৱস্থা, সেইটো লাহে লাহে কমি আহিছে। এইটো এটা খুব প্ৰশংসনীয়
1: পদক্ষেপ হয়। গতিকে এইধৰণে সকলোখিনি আগবাঢ়ি গৈ থাকিব বুলি আমি আশা কৰিছোঁ, আৰু আমি সকলোৱে সেইটোৰ ক্ষেত্ৰত আমি কিছু যত্নপৰ হ'ম যাতে এই ধৰণৰ কামবিলাক কৰা নহওক। আৰু যিহেতু আমাৰ অধিকাংশ মানুহে মাছ খায় বা মাছ খাই ভাল পায়, গতিকে সকলোৱে এই কথাটো অলপ অনুভৱ কৰিব যে যদি মাছ আমি ৰাখিবলগীয়া হয় আৰু যদি মাছটোক, বিশেষকৈ আমাৰ যিবিলাক থলুৱা মাছ, সেই থলুৱা মাছবিলাকক যদি আমি পাই থাকিবলগীয়া হয়, তেতিয়াহ'লে সেই প্ৰজাতিবোৰ সংৰক্ষণ কৰাৰো আমাৰ এটা দায়িত্ব বা কৰ্তব্য সদায় থাকে। এতিয়া তাৰপিছত আমি সেই আকৌ আগৰ কথাখিনিলৈ আহোঁ। আপুনি কৈছিলে যে আমাৰ 6 ফুটমান, নহয়নে বাৰু, বা 2.5 মিটাৰমান পানী সদায় আমাৰ থাকিব লাগে, কিন্তু এই সময়খিনিত পানীৰ পৰিমাণটো অলপ বাঢ়ি যায়। আৰু যিবোৰ পুখুৰীৰ মানে ব্যৱসায়িকভাৱে কৰাৰ কথা কৈছোঁ, যিবোৰ পুখুৰীৰ পাৰটো ওখ থাকে সেইবোৰ বাৰু অকণমান থাকেই, কিন্তু সাধাৰণতে আমাৰ পথাৰৰ মাজত থকা বা এনেকুৱা অঞ্চলত থকা পানীৰ মাজত থকা এনেকুৱা মানে পথাৰ এনেকুৱা থাকেতো, বা সেই অঞ্চলবিলাকত থকা পুখুৰীবিলাক কিন্তু সততে বাগৰি যায় বানপানী হ'লে, বা যদি বানপানী নালাগে এনেই খুব বেছি বৰষুণ হ'লেও তেনেকুৱা হোৱা দেখা যায়। সেইটোৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে? আপুনি কৈছিলে যে সাৱধানতা আমি আগতীয়াকৈ ল'ব লাগে, কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে?
0: প্ৰথম কথাটো, সাৱধানতাৰ কথাটো মই কোৱাৰ আগতে এটা কথা ক'ম যে যিসকলে ধৰক নতুনকৈ পুখুৰী তেওঁলোকে বনাইছে বা তেওঁলোকে বনাবলৈ পৰিকল্পনা কৰিছে, তেওঁলোকে এটা কথা চাব লাগে যে আমাৰ অঞ্চলত যদি পূৰ্বতে বানপানী হৈছে, বানপানীৰ আমাৰ যিটো স্তৰ সেই স্তৰতকৈ আমি সাধাৰণতে প্ৰায় এক মিটাৰমান ওখকৈ আমাৰ যিটো পাৰ সেইটো বান্ধিব লাগে প্ৰথম কথাটো। দ্বিতীয় কথাটো, আপুনি কোৱাৰ নিচিনাকৈ যদি আপুনি এনেকুৱা এটা অনুভৱ হৈছে যে বৰষুণ হোৱাৰ ফলত মোৰ পুখুৰীৰ পৰা পানীটো বাগৰি যাব পাৰে আৰু তাৰ ফলত মাছ ওলাই যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে নাইলনৰ এখন নেট, যিফালে আপোনালোকৰ পানী ওলাই যোৱাৰ সম্ভাৱনা আছে তাত নাইলনৰ নেট এটা দি আপুনি আগতীয়াকৈ এটা বেৰ এটা দি পেলাই প্ৰথম কথাটো থ'ব লাগে, যাতে যদি আমাৰ বৰষুণৰ পৰিমাণটো বৃদ্ধি হয় এনেকৈ মাছ পানী মানে বাঢ়িও যায় তেতিয়া যাতে মাছ মানে ওলাই যাব নোৱাৰে। আৰু প্ৰথম আৰু এটা কথা ক'লোঁ যে আমাৰ হস্তকালীন মীন পালনৰ কথাটো মই বাৰে বাৰে কৈ আছোঁ, সেইটো কথা কৰিব পাৰে। আৰু দ্বিতীয়তে, আজিকালি আমাৰ যিখিনি প্ৰাকৃতিক জলাশয়টো কিছুমানে মীন পালন কৰে আৰু এটা খুব ধুনীয়া প্ৰযুক্তি আমাৰ এটা আহিছে যে সজাত মীন পালন, বাঁহৰ সজা হওক বা আজিকালি কিছুমান আমাৰ পলিমাৰৰ কিছুমান সজাও আহিছে, এই সজাসমূহত কিন্তু যদি আমি মীন পালন কৰোঁ তেতিয়া কিন্তু এই অসুবিধাটো নাথাকে। কাৰণ এই সজাসমূহ কি হৈছে যে বানপানীত যদি পানীটো পানীৰ স্তৰটো যদি বাঢ়িও যায় এই সজাসমূহ কিন্তু উপঙি উঠে, গতিকে সেই এটা সেই অসুবিধাটো নাথাকে যে মানে পানীৰ লগত বাঢ়নি পানীৰ লগত মাছসমূহ ওলাই যাব, গতিকে সেই অসুবিধাটো নাথাকে। গতিকে এইখিনি কথা তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি নাইলনৰ নেট বা সজাত মীন পালন এনেকুৱা ধৰণৰ হস্যকালন মীন পালন বা বাৰে বাৰে পোনা মেলা বানে বাৰে মাছ ধৰা এই কেইটামান তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকে হাত সাৰি থাকিব পাৰে। আৰু যিহেতু এইখিনি কথা আপোনালোকে কৈ আছিলে, মই খালি এইখিনিতে আৰু এটা কথা মীনপালকসকলৰ কাৰণে কৈ দিব বিচাৰোঁ, কাৰণ আমি এইটো সময়ত দেখা যায় যে খুব যিহেতু আমাৰ সঘনাই কেতিয়াবা বৰষুণ হৈ থাকে, এসপ্তাহ দহ দিন পোন্ধৰ দিনলৈ আমাৰ সঘনাই বৰষুণ হৈ থাকে এইটো বতৰত, কেতিয়াবা দেখা যায় যে মীনপালকসকলে তেওঁলোকে যিখিনি মাছৰ খাদ্য তেওঁলোকে আনি থয়, কেতিয়াবা আমাৰ মীনপালকসকলে দেখা যায় যে তেওঁলোকে অলপ বেছি পৰিমাণৰ মাছৰ খাদ্য তেওঁলোকে যুগুতাই থয় তেওঁলোকৰ মীনপানসমূহত। গতিকে যিহেতু বতৰটো এনেকুৱা হয়, বৰষুণ দি থাকে, ৰ'দৰ পৰিমাণ কমি থাকে, তেতিয়া কিন্তু দেখা যায় যে এই খাদ্যসমূহত কিন্তু আমাৰ ভেঁকুৰ হোৱা দেখা যায়। আৰু মই বহুবাৰ দেখিছোঁ যে ইয়াৰ ফলত খাদ্যসমূহ বেয়া হৈ যায়, বা এই ভেঁকুৰযুক্ত খাদ্য যদি আকৌ মাছক আমি খুৱাওঁ তেতিয়া কিন্তু আমি যিটো আমি লাভালাভ পাব লাগে তাতকৈ কিন্তু মাছৰ স্বাস্থ্যৰ অনিষ্ট হোৱাহে দেখা যায়। গতিকে এই কথাটো মই লগতেই আমাৰ মীনপালকসকলক কওঁ যে আপোনালোকে যিখিনি আপোনালোকৰ প্ৰয়োজনীয় সেইখিনি খাদ্যহে আপোনালোকে মজুত ৰাখিব, বেছিকৈ খাদ্য আপোনালোকে মজুত নাৰাখিব, কাৰণ যিহেতু পৰিৱেশটো বা জলবায়ুটো এনেকুৱা আমাৰ অসমত, যিহেতু আমাৰ সেমেকা, আমাৰ জলীয় বাষ্প বেছি হয়, আমাৰ ৰিলেটিভ হিউমিডিটিটো অলপ বেছি, গতিকে ভেঁকুৰৰ আক্ৰমণ হোৱা দেখা যায় খাদ্যত, আৰু ইয়াৰ ফলত খাদ্যসমূহ কিন্তু কেতিয়াবা বেয়াও হৈ যায়।
1: হ'ব, সেই কথাটো চাগে যেতিয়া ধৰক দোকানৰ পৰা অনা হয় তেতিয়াও অকণমান লক্ষ্য কৰিব লাগে যে সেই খাদ্যবোৰ বহুদিন তাত পৰি আছিল নেকি, বা সেই ধৰণৰ সেমেকাটো তাত
0: হয়। আপুনি সেই কথাটো ঠিকেই কৈছে যে আপোনালোকে যদি নতুনকৈ খাদ্যৰ পেকেট এটা আপোনালোকে ক্ৰয় কৰিছে, আপোনালোকে চাব যাতে বহুদিন পৰি আছে নেকি দোকানত, বা কেতিয়া আপোনাৰ আপোনালোকৰ যিহেতু আমাৰ যদি আপোনালোকে খাদ্যৰ পেকেট হিচাপে কিনে তাত কেতিয়া প্ৰস্তুত কৰা হৈছিলে, ডেট অফ মেনুফেকচাৰিং কেতিয়ালৈকে সেইটো আমাৰ ভালে থাকিব, এইবিলাক অকণমান চাই পেলাইহে আনিব। কাৰণ যদি আপোনালোকে বেছিকৈ আনি বহুদিনৰ কাৰণে থৈ দিয়ে তেতিয়া কিন্তু এই ভেঁকুৰৰ আক্ৰমণ হৈ খাদ্য বেয়া হোৱাৰ মই বহুতো উদাহৰণ দেখিছোঁ।
1: হয়, শ্ৰোতাই বাৰিষাৰ সময়ত মীন পালনত ল'ব লগা যতন সম্পৰ্কে শুনিলে। এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল পুতনিৰ নন্দেশ্বৰ শইকীয়া। তেখেতৰ লগত হোৱা কথা বতৰাত ভাগ লৈছে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
2: নমস্কাৰ।
3: নমস্কাৰ।
2: প্ৰথমে আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন।
3: মোৰ ঘৰ হৈছে পুতনি কমাৰ গাঁও।
2: হয়।
3: মোৰ নাম নন্দেশ্বৰ শইকীয়া।
2: হয়।
3: মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক।
2: এতিয়া অৱসৰ গ্ৰহণ কৰাৰ পিছত আপুনি কৃষি কৰ্মত মনোনিৱেশ কৰিছে, বৰ সুন্দৰ কথা। আপুনি কৃষি কৰ্মৰ লগত জড়িত হৈ আছে, বৰ্তমান সময়ত আপুনি কি কি খেতি কৰিছে বা কেনেকৈ কৰিছে এই বিষয়ে জনাওকচোন।
3: বৰ্তমান সময়ত আমাৰ ধান খেতি আৰু ইয়াৰ আগতে আছিলে সৰিয়হ খেতি, এতিয়া আমাৰ বৰ্তমান সময় আছে তিল খেতি। এই সকলোখিনি খেতিয়েই আমি আমাৰ প্ৰয়োজন সাপেক্ষে যিখিনি কৰিব লাগে সেই সকলোবিলাক খেতিয়ে আমি কম বেছি পৰিমাণে সদায় কৰি আহিছোঁ।
2: আপোনাৰ মাটি কিমানমান আছে?
3: প্ৰায় 10 বিঘামান মাটি আছে, আৰু সেই 10 বিঘা মাটিৰ সকলোখিনি মাটি সকলো খেতিৰ কাৰণে উপযুক্ত নহয়। কিছুমান মাটি আমাৰ ধান খেতিৰ কাৰণে উপযুক্ত, আৰু যিখিনি আমাৰ ওখ মাটি সেই ওখ মাটিখিনি সাধাৰণতে আমাৰ তিল খেতিয়ে হওক বা মাহ খেতিয়ে হওক এইবিলাক খেতিৰ কাৰণে উপযুক্ত, গতিকে সেই অনুপাতে খেতিটো কৰা হয়।
2: মানে মাটিভেদে আপোনালোকৰ খেতিও প্ৰকাৰ বেলেগ বেলেগ
3: বেলেগ বেলেগ
2: বেলেগ বেলেগ হয়। এতিয়া আমি আহোঁ ধান খেতি সম্পৰ্কে, প্ৰথমে ধানৰ কথা পাতোঁ। ধান খেতি কৰিবলৈ আপুনি প্ৰথমে মাটি প্ৰস্তুতি কেনেদৰে কৰিছিল বা জাত নিৰ্বাচন কেনেদৰে কৰিছিল, প্ৰথম পৰ্যায়ৰ কামখিনি কিদৰে কৰিছিল?
3: মাটি প্ৰস্তুতি বুলি কওঁতে আমাৰতো এতিয়া বৰ্তমান সময়ত ট্ৰেক্টৰৰ ওপৰত আমি নিৰ্ভৰ, গতিকে ট্ৰেক্টৰে সৈতে অন্ততঃ 4 চাহমান হাল বোৱা হয়, তেতিয়াহে আচলতে মাটি ৰুবৰ কাৰণে উপযুক্ত হয়। তাৰপিছতে আমি বৰ্তমান সময়ত যদিও আমাৰ পৌৰাণিক যিখিনি আমাৰ বীজ আছিলে সেই বীজখিনি বৰ্তমান সময়ত তাৰ উৎপাদন যথেষ্ট যিহেতুকে কম, গতিকে লাহে লাহে সেইখিনি মানুহে বাদ দিছে। এতিয়া আমাৰ যিবিলাক নতুন বীজ সেই বীজবিলাক মানুহে আমি ব্যৱহাৰ কৰিছোঁ আৰু তাৰ পৰা উৎপাদন যথেষ্ট পৰিমাণে বেছি হয়, গতিকে মানুহে আজিকালি উৎপাদনৰ ওপৰতে বেছিকৈ গুৰুত্ব দিয়ে, গতিকে উপযুক্ত পৰিমাণে তেনেধৰণে সাৰ প্ৰয়োগ কৰি আজিকালি মানুহে বা আমিবিলাকে যথেষ্ট পৰিমাণে উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ।
2: এতিয়া সাৰৰ কথা যিহেতু আহিছে,
3: হয়
2: সাৰ আমাৰ জৈৱিক সাৰ আছে, ৰাসায়নিক
3: সাৰ আছে,
2: বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰা হয়। এই সাৰ প্ৰয়োগ আপোনালোকে ধান খেতিত প্ৰতি বিঘা মাটিত কি কি সাৰ দিয়ে বা কিমান পৰিমাণৰ দিয়ে এই বিষয়ে জনাওকচোন।
3: এতিয়া আমি যিহেতুকে গাঁৱৰ মানুহ আৰু আমাৰ প্ৰায়বিলাক মানুহৰ ঘৰতে গৰু আছে, গতিকে জৈৱিক সাৰ হিচাপে আমি গোবৰটো সাধাৰণতে পথাৰত ব্যৱহাৰ কৰোঁৱেই। তাৰ বাহিৰে যেতিয়া আমি জৈৱিক সাৰটো ব্যৱহাৰ কৰোঁ আমাৰ ৰাসায়নিক সাৰৰ পৰিমাণটো যথেষ্ট পৰিমাণে কমি যায়, গতিকে আমি বিঘাই প্ৰতি যদি আমি ইউৰিয়া 10 কেজি, ছুপাৰ তেনেকৈ 16 কেজিমান,
2: পটাছ
3: 5 কেজিমান দিলেই হয়। তাৰ কাৰণে আমাৰ মাটিৰ কাৰণে যিহেতুকে আমি জৈৱিক সাৰটো বা গোবৰটো আমি ব্যৱহাৰ কৰোঁ তেনেধৰণে দিলে আমি উপযুক্ত পৰিমাণে ফল পাওঁ।
2: তাৰোপৰি বিভিন্ন ধৰণৰ কীট পতংগই আক্ৰমণ কৰে
3: হয়
2: বা বেমাৰ আজাৰে দেখা দিয়ে, সেই সময়ত আপোনালোকে ইয়াৰ প্ৰতিকাৰ কেনেধৰণে?
3: ধান খেতিত সাধাৰণতে দেখা পোৱা বেমাৰৰ ভিতৰত আমি দেখা পাইছোঁ যে ঠায়ে ঠায়ে তাৰমানে মুগা বৰণৰ হৈ পেলাই ধানখিনি কিছু ঠায়ে ঠায়ে সেইখিনি নষ্ট হৈ যায়,
2: গতিকে
3: সেইখিনি ক্ষেত্ৰত আমি সাধাৰণতে আমাৰ যিবিলাক এগ্ৰিকালচাৰ দোকান আছে তাত গৈ পেলাই আমি সেই বিষয়ে আৰু ক'লে তেওঁলোকে সেই অনুপাতে আমাক দৰৱ দিয়ে, সেইখিনি আমি খেতিপথাৰত
2: প্ৰয়োগ কৰোঁ। এই বিষয়ে আপোনালোকে কেতিয়াবা কৃষি বিষয়ৰ কাৰ্যালয়ত বা কৃষি বিষয়াক লগ ধৰিছেনে? আৰু যিহেতু প্ৰত্যেক গাঁৱতে একো একোজন তেনেকুৱা কৃষি বিষয়া থাকে, গ্ৰাম সেৱক থাকে, তেখেতসকলৰ লগত যোগাযোগ কৰেনে?
3: আমাৰ গ্ৰাম সেৱক যদিও আচলতে গাঁওবিলাকত দিছে বা আছে, সেইখিনি মানুহৰ ভূমিকাটো আচলতে আমি যথেষ্ট পৰিমাণে যেনেধৰণে পাব লাগে তেনেধৰণে আমি নাপাওঁ। সময়ত তেখেতসকলেও আহি আমাক যোগাযোগ কৰি পেলাই খবৰ খাতিটো খুব কম পৰিমাণে লয়। আজি অলপ দিনৰ পৰা তাৰমানে 1.5-2 বছৰমানৰ পৰা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি যথেষ্টখিনি সঁহাৰি পাইছোঁ আৰু তেখেতসকলৰ ওচৰলৈ গ'লে আমাক যথেষ্ট পৰিমাণে যেনেধৰণে সহায় কৰিব লাগে বিভিন্ন ক্ষেত্ৰত আমাক সহায় কৰি আহিছে, তাৰ পৰা আমি যথেষ্ট উপকৃত হৈছোঁ তাৰমানে বৰ্তমান সময়ত।
2: এতিয়া আহোঁ আপোনাৰ তিল খেতিৰ কথা কৈছে,
3: তিলৰ খেতি 1 বিঘামান মাটিত আছে,
2: সৰিয়হো
3: সৰিয়হ মোৰ 6 বিঘামান মাটিত সৰিয়হ আছিলে।
2: আপোনালোকে এই কঠীয়াবোৰ ক'ৰ পৰা সংগ্ৰহ কৰে, নে আগতে ঘৰতে ৰাখি থোৱা নে আকৌ নতুনকৈ কিনি আনো?
3: নাই, ইতিমধ্যে সেই কথাটো প্ৰকাশ হৈছে যে চৰকাৰীভাৱে আমাক ইয়াৰ আগতে বীজ দিছিলে, বিতৰণ কৰিছিলে, সেইটো আমাৰ ওখ জাতৰ আছিলে। আৰু সেই ওখ জাতটো কৰি পেলাইও মানুহখিনি যথেষ্ট উপকৃত হৈছে। বিশেষ কথা হৈছে কি, সেই খেতিটো আমি ধান কাটি পেলাই তাৰ পিছতো আমি কৰিব পাৰিছোঁ।

0: আমাৰ যিটো লোকেল জাত, সেই লোকেল জাতটো আচলতে কাতি মাহৰ ভিতৰতেই কৰিব লাগে, কিন্তু এইটো আমি তাৰমানে পুহ মাহলৈকে কৰিছোঁ, তাতো উৎপাদনটো আমাৰ যথেষ্ট পৰিমাণে বাঢ়িছে।
1: ইমান পৰে শ্ৰোতাই আজিৰ কৃষক পুতনিৰ নন্দেশ্বৰ শইকীয়াৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু বিৱৰণ।

আজি সন্ধিয়া 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:05 শুনিবলৈ পাব এটি বৃন্দগীত।

7:10 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 ৰীতা শইকীয়া হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী শুনিবলৈ পাব 7:30। 8:00 অসমীয়া বাতৰিৰ শিৰোনাম।

8:02 প্ৰচাৰ কৰা হ'ব ৰাইজৰ পদূলিত আকাশবাণী। অনুষ্ঠানটি যুগুতাই আগবঢ়াব কিৰণ চন্দ্ৰ নাথে। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বিধানসভাৰ পৰ্যালোচনা শুনিবলৈ পাব 9:15।

শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ চমু বিৱৰণী শুনিলে। শ্ৰোতাসকল, এইখিনিতে জনাই থওঁ, কাইলৈ নিশা 8:02 খেলপথাৰ অনুষ্ঠানত বহমপুৰৰ ঠগীখুত ক্ৰীড়া প্ৰকল্পৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি যুগুতাই আগবঢ়াব কিৰণ চন্দ্ৰ নাথ আৰু হিৰণ্যপ্ৰভা দিহিঙীয়াই। আকাশবাণী নগাঁও। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হল, ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি মন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ, ৰাজ্য চৰকাৰৰ 14টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত, কৃষকসকলক ইউৰিয়াৰ লগত অন্য সাৰ কিনাৰ বাবে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ সকিয়নি, ৰাজ্যিক কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী 49.82 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰীৰ ঘোষণা, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সাল সলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণিৰ প্ৰস্তাৱ মানি লয়। ডাঃ পেগুৱে কয় যে বিধানসভা নিৰ্বাচনৰ বাবে এই সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা হোৱা নাছিল। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংশোধনসমূহত অনুমোদন দিছে আৰু যাৱতীয় প্ৰক্ৰিয়াৰ অন্তত সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে জনগোষ্ঠীকেইটাৰ দাবী প্ৰত্যাখ্যান কৰা নাই বুলি মন্তব্য কৰি ডাঃ পেগুৱে কয় যে মন্ত্ৰীগৰাকীয়ে অকল সংসদৰ আসন্ন অধিৱেশনৰ সময়ত বিধেয়কখন লোকসভাত উত্থাপনৰ সম্ভাৱনা কম বুলিহে উল্লেখ কৰিছে।
1: অসমৰ দুটা জনগোষ্ঠী মৰাণ আৰু মটক, যি যে তেওঁলোকৰ জাতীয় সংগঠনসমূহ আছে, সেই জাতীয় সংগঠনসমূহে আমাক জনায় যে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে নৃগোষ্ঠীগত যিখিনি তথ্য আমি দিছো, অৰ্থাৎ তেওঁলোকৰ ইথনোগ্ৰাফিক ডেছক্ৰিপশ্যন, অৰ্থাৎ নৃগোষ্ঠীগত বৰ্ণনাত্মক কথা যিখিনি কোৱা হৈছে, তাত কিছু সংশোধনী তেওঁলোকে কয় যে এই কথাখিনি ইয়াত এনেধৰণে ডকুমেণ্টেড বা লিপিবদ্ধ হৈ থকাত আমাৰ আপত্তি আছে, আৰু সেইখিনি পৰীক্ষা কৰি চাই লগতে আমাৰ যি আছাম ইনষ্টিটিউট অব ৰিচাৰ্চ ফৰ এছিয়ান ট্ৰাইবেলছ আছে, তাৰ তথ্যৰ ওপৰতো ভিত্তি কৰি তেওঁলোকৰ পৰামৰ্শ মতেও আমি এইটো গ্ৰহণ কৰোঁ যে নৃগোষ্ঠীগত বৰ্ণনাত্মক যিখিনি চেপ্টাৰ আছে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে, সেইখিনি সংশোধন হ'ব।
0: ইয়াৰ পূৰ্বে বিৰোধী পক্ষৰ নেতা চৌধুৰীয়ে বিষয়টো সদনত উত্থাপন কৰি কয় যে কোচ ৰাজবংশী, মৰাণমটক, টাই আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি গণতান্ত্ৰিক মাধ্যমেৰে জনজাতীয় মৰ্যাদা প্ৰদানৰ বাবে দাবী জনাই আহিছে। তেওঁ কয় যে এই জনগোষ্ঠীকেইটাক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়া হৈছে যদিও এতিয়ালৈকে তেওঁলোকে এই সাংবিধানিক অধিকাৰ লাভ কৰা নাই। চৰকাৰৰ পৰা স্পষ্টীকৰণ দাবী কৰি শ্ৰীচৌধুৰীয়ে এই সম্পৰ্কীয় প্ৰস্তাৱৰ শেহতীয়া স্থিতি সম্পৰ্কে জানিবলৈ বিচাৰে আৰু বিপ্লৱ শৰ্মাৰ পৰামৰ্শ বুলি কেতিয়া ৰূপায়ণ কৰা হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে। বিষয়টো সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ স্পষ্টীকৰণক লৈ বিৰোধী পক্ষৰ সদস্যসকল সন্তুষ্ট নহয় আৰু চৰকাৰে প্ৰস্তাৱটো কেতিয়া সংসদত উত্থাপন কৰিব সেই বিষয়ে অৱগত কৰিবলৈ বাৰে বাৰে হেঁচা প্ৰয়োগ কৰে। বিধানসভাৰ অধ্যক্ষই পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লোৱাত বিৰোধী পক্ষৰ সদস্যসকলে সদন কক্ষ ত্যাগ কৰে। ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত বিধানসভা সমষ্টিৰ সৈতে ৰাজহ চক্ৰৰ সীমাৰ পুনৰ বিন্যাসৰ উদ্দেশ্যে ৰাজ্যজোৰা অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজহ প্ৰশাসন আৰু ৰাজহ সেৱা প্ৰদান ব্যৱস্থা উন্নয়নৰ বাবে 14টা নতুন চক্ৰ বিষয়ৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। মধ্য গুৱাহাটী, পাকাবেদবাৰী, চেঙা, সৃজনগ্ৰাম, বীৰসিং জৰুৱা, খোৱাং, জলেশ্বৰ, নাওবৈচা, ডিগবৈ, মাকুম, বৰখলা, ধলাই, ৰঙাপাৰা আৰু বিহালীত নতুনকৈ ৰাজচক্ৰকেইটা গঠন কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে। ডঃ শৰ্মাই কয় যে বিধানসভাৰ সৈতে ৰাজচক্ৰৰ সীমা সংলগ্ন কৰা, বৰ্তমানত চক্ৰ বিষয়াসকলৰ কামৰ বুজা লাঘৱ কৰা আৰু অত্যাৱশ্যকীয় ৰাজহ সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে প্ৰশাসনিক দক্ষতা আৰু ৰাইজৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
2: বহুকেইটা সমষ্টিত ৰেভিনিউ চাৰ্কল সমষ্টি ভিত্তিক হোৱা নাই আৰু আমাৰ বহুত ক্ষেত্ৰত দেখা যায় যে এটা সমষ্টিৰ ৰেভিনিউ চাৰ্কল বা ৰেভিনিউ ভিলেজ আন এটা সমষ্টিৰ লগত জড়িত হৈ আছে আৰু কৰবাত কৰবাত আন এটা জিলাৰ লগতো জড়িত হৈ আছে। আৰু কিছুমান সমষ্টিত ৰাজহ চক্ৰ নাই, তাৰ পৰিপ্ৰেক্ষিততো ই কাষৰ সমষ্টিসমূহৰ লগত সংলগ্ন হৈ আছে। আজি আমি BTC-ৰ ক্ষেত্ৰত এক্সাৰচাইজটো কৰা নাছিলো, কিন্তু আন 105টা সমষ্টিৰ ক্ষেত্ৰত আমি এক্সাৰচাইজ কৰিছিলো। সেইবাবে আজি আমি এটা প্ৰথম পৰ্যায়ত এটা এছেছমেণ্ট কৰি জিলা উপায়ুক্তসকলক মই দুদিনৰ ভিতৰত আমাক প্ৰস্তাৱ পঠাব কৈছো যে কোনো সমষ্টিৰ গাঁও যাতে MLA এৰিয়াৰ বাহিৰত নাথাকে।
0: ডক্টৰ শৰ্মাই বৰ্তমানৰ কোনো ৰাজহ চক্ৰ প্ৰত্যাহাৰ কৰা নহয় বুলিও সদনক স্পষ্ট কৰি দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: ৰাজ্যৰ কৃষকসকলক ইউৰিয়াৰ লগত নেনো ইউৰিয়াৰ সাৰৰ দৰে অন্য সাৰ কিনাৰ বাবে ব্যৱসায়ীসকলে উৎসাহ দিয়াৰ পৰিৱৰ্তে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি সদনত দোহাৰে। তেওঁ কয় যে একাংশ অসাধু ব্যৱসায়ীয়ে ইউৰিয়াৰ লগতে অন্য সাৰ ক্ৰয় কৰিবলৈ কৃষকসকলক বাধ্য কৰায়। এনে কৰিলে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কৃষকসকলক ইচ্ছাৰ বিৰুদ্ধে অন্য সাৰ ক্ৰয় কৰিবলৈ ব্যৱসায়ী বাধ্য কৰোৱাটো আইন বিৰোধী বুলি তেওঁ কয়। সকলো জিলাৰ আয়ুক্ত জিলা কৃষি বিষয়াসকলক নিয়মিতভাৱে সাৰ বিক্ৰী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। সাৰৰ যোগান, মজুত আৰু বিক্ৰী ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰতিখন জিলাত সাৰ ক্ৰয় বিক্ৰয় পৰ্যবেক্ষণ কৰিবলৈ জিলা আয়ুক্তৰ অধীনত টাস্ক ফৰ্চ আৰু পঞ্চায়তসমূহৰ সমিতি গঠন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত 7,000ৰো অধিক খুচুৰা বিক্ৰী কেন্দ্ৰৰ জৰিয়তে স্বচ্ছভাৱে সাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
4: ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ, গতিকে আমি কি কৰোঁ, পৃথিৱীৰ অন্য দেশৰ পৰা আমি বেছি দামত ইউৰিয়া কিনি আনো আৰু আমি ছাবচিডি দি আমি কৃষকক ইউৰিয়া বিক্ৰী কৰোঁ। প্ৰায় 3,00,000 কোটি টকা ভাৰত চৰকাৰে ইউৰিয়াৰ নামত বা সাৰৰ নামত ছাবচিডি দিয়ে কৃষকক সহায় কৰিবলৈ। আমাৰ এখন আকৌ কৈছোঁ কৃষি প্ৰধান দেশ, গতিকে আমি কৃষি কৰি দেশখনক আগুৱাব লাগিব, গতিকে কৃষকক আমি সহায় কৰিব লাগিব। আমি নেনো সাৰ কিনিবলৈ উৎসাহ যোগাওঁ, কিন্তু বাধ্য কৰাব নোৱাৰোঁ। আমি কি কৰিব খুজিছোঁ, ইউৰিয়াৰ ঠাইত নেনো ইউৰিয়া ব্যৱহাৰ কৰিবলৈকে উদগনি যোগাইছোঁ। এই নেনো ইউৰিয়া ক'ত উৎপাদন হয়, ভাৰতত উৎপাদন হয়। গতিকে ভাৰতত উৎপাদন হ'লে আমি অলপ কম খৰচত পাওঁ, তেতিয়া আমি বেছি ছাবচিডি হয়তো দিব নালাগিব। সেইকাৰণে ভাৰত চৰকাৰে বা আমি কি কৰোঁ, নেনো ইউৰিয়া কিনিবলৈ উদগনি যোগাওঁ বা উৎসাহ যোগাওঁ।
3: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৰ্ধিত মৰগীয়া মানচৰ জোৰা মৰাৰ বাবে মাহিলী আনুমানিক 49,82,00,000 টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সদনত প্ৰকাশ কৰে। বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বৰ্ধিত হাৰৰ 60% মৰগীয়া মানচ চলিত বৰ্ষৰ জুন মাহৰ দৰমহা পেঞ্চনৰ সৈতে জুলাই মাহত দিয়া হৈছে। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বৰ্ধিত হাৰত 60% মৰগীয়া মানচ ঘোষণা কৰা ৰাজ্যসমূহৰ ভিতৰত অসমো অন্যতম বুলি তেওঁ কয়। এতিয়ালৈকে 58%-60% মৰগীয়া মানচ বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতিজেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে 2022 চনত দোহা আৰু 2023 চনত আমেৰিকালৈ একেলগে যোৱা সময়মতে জুবিন গাৰ্গৰ ঔষধ খোৱা হৈছিল নে নাই আদি প্ৰশ্ন কৰে। শ্ৰীকাকতিয়ে ইয়াৰ যথাযথ উত্তৰ দিয়ে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
5: আজি মোৰ শেষ আৰু আজি মামনৰ ষ্টাৰ্ট হৈছে পানীৰ, মোক আৰু মতা নাই। অঁ সেয়া সিদ্ধাৰ্থ অকিলে অলপ কিছুমান কোৱেশ্যন সুধিছিলে, অলপ বেলেগ বেলেগ ধৰণৰ। আৰু আমাৰ আমি এটা ট্ৰিপ কৰিছিলোঁ দোহাত 22 চনত আৰু আমেৰিকা 23 চনত, সেইখিনি ওপৰত সুধিছিলে আমি মেডিচিন খুৱাইছিলোঁ নে নাই, অলপ বেলেগ বেলেগ ধৰণৰ কোৱেশ্যন সুধিছিলে। বাকী মই যিখিনি ক'ব লাগে সেইখিনি কৈছোঁ, এতিয়া তেওঁলোকে যি খুজিছে গোটেইখিনি কৈছোঁ। আৰু যদি মোক দৰকাৰ হয় আকৌ মাতিলে মই নিশ্চয় আকৌ আহিম, কোঅপাৰেট কৰিম। তেখেত সিদ্ধাৰ্থ শৰ্মাৰ গোটেই এতিয়া যিজন উকিল গোটেইজন তেওঁ দিল্লীৰে, বাকী মই যিমান দূৰ শুনিছোঁ তেওঁ গোটেই কেছটো বাহিৰ আনিব বিচাৰিছে, অসমত তেওঁ কেছটো খেলিব বিচৰা নাই মই যিমান দূৰ শুনিছোঁ। তেওঁ সেইকাৰণে হয়তো হাইকোৰ্টত এপিলো কৰিছে মুখ্যমন্ত্ৰী, কিন্তু যিহেতু ফাষ্ট ট্ৰেক কৰি দিয়াত হৈছে গতিকে এইটো ইয়াতে চলিব মোৰ মতে।
3: জয়ন্তী কাকতিৰ পাছত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিয়ে যদিও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহল, সেয়েহে আদালতে তেওঁক কাইলৈ পুনৰ উপস্থিত হবলৈ নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। ইপিনে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে আজি কোকৰাঝাৰৰ চন্দ্ৰপাৰাত বিটিচিৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া জুবিন উদ্যান ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। অনুষ্ঠানত স্থানীয় শিল্পীসকলে জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সকলো জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অধ্যক্ষতা কৰি ৰাজহ চক্ৰৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিধানসভা সমষ্টিৰ সৈতে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাজহ চক্ৰসমূহৰ পুনৰ বিন্যাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
0: কাছাৰৰ কাশীপুৰত জিলা প্ৰশাসনে আজি ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিত অবৈধভাৱে গঢ়ি উঠা প্ৰতিষ্ঠানসমূহত উচ্ছেদ চলায়। জিলা প্ৰশাসনে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ আৰু নাৰ্চাৰীতো উচ্ছেদ চলায়। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি একাংশ লোকে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল। শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সম্পূৰ্ণ কৰাৰ বাবে অঞ্চলটোত শতাধিক আৰক্ষীৰ লগতে চি আৰ পি এফৰ জোৱান মোতায়েন কৰা হয়। ইয়াৰ পূৰ্বে জিলা প্ৰশাসনে আৰকাটিপুৰ অঞ্চলতো উচ্ছেদ চলায়। গোৱালপাৰা জিলাৰ দুগৰাকী প্ৰবীণ নাট্যকৰ্মীলৈ শিল্পী সন্মান আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে দুধনৈৰ ঠেকাচু তৃতীয় খণ্ড গাঁৱৰ মৃগেন্দ্ৰ মোহন কলিতাক বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰাৰ লগতে ধূপধৰাৰ নগেন পাটগিৰিলৈ শিল্পী পেঞ্চন আগবঢ়াইছে। প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত প্ৰণৱ কুমাৰ বৰাই আজি শিল্পী দুগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ স্বীকৃতিপত্ৰ আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। 2026-27 শিক্ষাবৰ্ষৰ বাবে ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণী, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী, অধিসূচিত নোহোৱা জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰাক মেট্ৰিক আৰু মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই কথা প্ৰকাশ কৰিছে। যোগ্য ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় জলপানী পৰ্টেল www.scholarship.gov.inত আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ 30 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। প্ৰাক মেট্ৰিক বৃত্তিৰ বাবে অকল চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়েহে আবেদন কৰিব পাৰিব। একাদশ শ্ৰেণীৰ ওপৰৰ সকলো পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এগ্ৰিষ্টেক পৰ্টেল আৰু ডিজিটেল শস্য জৰীপ সম্পৰ্কীয় বিশেষ কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনত অনুষ্ঠিত এই কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা ৰূপক সিং আৰু প্ৰসন্ন শইকীয়াই সমল ব্যক্তি হিচাপে অংশ লয়। এই কাৰ্যসূচীত এগ্ৰিষ্টেক পৰ্টেলৰ ব্যৱহাৰ, ডিজিটেল শস্য জৰীপ প্ৰক্ৰিয়া, জৰীপৰ সময়ত ল'বলগীয়া সাৱধানতা, কৃষক পঞ্জীয়ন, সাৰৰ সুষম প্ৰয়োগ নিশ্চিতকৰণ আদি বিষয়ত প্ৰশিক্ষণ দিয়া হয়। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু হিলৈধাৰী ফুটবল ক্লাবৰ উদ্যোগত হিলৈধাৰী ৰাজহুৱা খেলপথাৰত আজি গ্ৰীষ্মকালীন বিনামূলীয়া ফুটবল প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ অৰ্ধ শতাধিক খেলুৱৈয়ে প্ৰশিক্ষণত অংশ লয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। দ্বিতীয়খন ছেমিফাইনেলত কাইলৈ আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ এডবাষ্টনত অনুষ্ঠিত প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডে বাতৰি যুগুতোৱাৰ পৰলৈকে 45 অভাৰত 7টা উইকেট হেৰুৱাই 235 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 107 ৰাণত 6টা উইকেট হেৰুৱাই হোলঠেকত পৰে। ইয়াৰ পাছত জো ৰুট আৰু এল ডাউচনে 7ম উইকেটৰ যুটীত 89 ৰাণ কৰি দলৰ স্থিতি সবল কৰে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণা আৰু গুৰনুৰ সিং ব্ৰাৰে 2টাকৈ উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি মন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ। ৰাজ্য চৰকাৰৰ 14টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত। কৃষকসকলক ইউৰিয়াৰ লগত অন্য সাৰ কিনাৰ বাবে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ সকিয়নি। ৰাজ্যিক কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী 49.82 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰীৰ ঘোষণা। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

আকাশবাণী নগাঁও, এইখিনিতে শুনক আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:50। 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। লগ পাওঁ আহক অনুষ্ঠানৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব 6:30। 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:15 শুনিবলৈ পাব সুপ্ৰভাত। 7:30 আগবঢ়োৱা হ'ব মূৰ্ছনা। 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা আৰু 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 9:15 জিলাৰ ৰেহৰূপ, 9:20 বিদিশা বৰুৱাৰ কণ্ঠত লোকগীত শুনিবলৈ পাব, 9:30 শুনিবলৈ পাব সাতসৰী। 10 বজাত চিকিৎসাৰ শিতানত অস্থিৰোগ বিশেষজ্ঞ ডক্টৰ অঞ্জন বৰাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ শুনিবলৈ পাব, সাক্ষাৎগ্ৰহণ বিশ্বজিৎ কাকতিৰ।

এঘাৰ বজাৰ পৰা আঞ্চলিক বাতৰি আৰু 11:05ৰ পৰা বিয়লি 4:29লৈ প্ৰচাৰিত অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 4:30 শুনিবলৈ পাব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগ। 5:00 হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান, 5:15 অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 5:25 শুনিবলৈ পাব মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান আমৈ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান আৰু 6:00 অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 6:10 কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী আগবঢ়োৱা হ'ব। এই অনুষ্ঠানত শুনিবলৈ পাব মীন পালন সম্পৰ্কীয় এটি সাক্ষাৎকাৰ। 6:45 আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:05 বৃন্দগীত আৰু 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 ৰীতা শইকীয়াৰ কণ্ঠত আধুনিক গীত আৰু 7:30 শুনিবলৈ পাব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী।

আঠ বজাত অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম আৰু 8:02 খেলপথাৰ অনুষ্ঠানত শুনিবলৈ পাব বহমপুৰ ঠগীখুত ক্ৰীড়া প্ৰকল্পৰ কথা বতৰা। এই অনুষ্ঠানটি যুগুতাই আগবঢ়াব কিৰণ চন্দ্ৰ নাথ আৰু হিৰণ্যপ্ৰভা দিহিঙীয়াই। 8:22 যন্ত্ৰ সংগীতৰ অনুষ্ঠানত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিবলৈ পাব। 8:32 অসমীয়া বোলছবিৰ গীত। 8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9 আৰু 9:15 অসমীয়া গীত শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি আৰু

9:30 সাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনিবলৈ পাব ইউ শ্ৰীনিবাসৰ মেণ্ডলিন বাদন, পণ্ডিত গজানন ৰাও যোশীৰ ভায়লিন বাদন, গিৰিজাদেৱী কাজাৰীৰ শাস্ত্ৰীয় সংগীত, পণ্ডিত যশৰাজৰ কণ্ঠত খেয়াল শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ ডিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে এটি বৃন্দগীত।

বৃন্দগীতটি শুনিলে। আকাশবাণী নগাঁও। খন্তেক পাছতে শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি।

বাণিজ্যিক সম্প্ৰসাৰণৰ দিশত এটা বৃহৎ পদক্ষেপ হিচাপে ভাৰত মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনা সফলতাৰে সমাপ্ত হয়। অসম বিধানসভাৰ অধিৱেশনত আজি ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। কৃত্ৰিম বুদ্ধিমত্তাই যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। হায়দৰাবাদত অনুষ্ঠিত ব্ৰিক্স ফৰামত মুখ্য অতিথি হিচাপে দিয়া ভাষণত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এইদৰে উল্লেখ কৰে। ডঃ মাণ্ডাভিয়াই সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত থকা পদক্ষেপসমূহ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি দক্ষতা ভাৰত অভিযানৰ অধীনৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰে। কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স প্ৰযুক্তিয়ে সমগ্ৰ দেশতে বৃহৎ পৰিৱৰ্তন সাধন কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। তেওঁ সকলোকে শেহতীয়া প্ৰযুক্তি দায়বদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দি শ্ৰমিকসকলক নিজৰ দক্ষতা উন্নীত কৰি চাকৰি হেৰুওৱাৰ ভয় দূৰ কৰিবলৈ আহ্বান জনায়। তদুপৰি তেওঁ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উন্নয়নত শ্ৰমিকৰ অমূল্য ভূমিকাৰ কথা স্বীকাৰ কৰি উদ্যোগ আৰু ট্ৰেড ইউনিয়নৰ মাজত শক্তিশালী সহযোগিতাৰ বাবে আহ্বান জনায়। ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। প্ৰযুক্তিগত উন্নতিৰ লগত খোজ মিলাবলৈ মন্ত্ৰীগৰাকীয়ে দক্ষতা ভাৰত অভিযানৰ জৰিয়তে নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ লগতে অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলক প্ৰত্যক্ষভাৱে সামাজিক সুৰক্ষাৰ সুবিধাসমূহ প্ৰদান কৰিবলৈ মুকলি কৰা ই শ্ৰম পৰ্টেলৰ সফলতাৰ কথাও উল্লেখ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশাও ইৰানত তীব্ৰ আক্ৰমণ চলায়। আমেৰিকাৰ সামৰিক বাহিনীৰ চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা অনুসৰি ইৰানৰ আবু মুছা, বন্দৰ আব্বাছ, বুশেহৰ চাবাহৰ, জাস্ক আৰু কোনাৰ্কত আক্ৰমণ চলোৱা হৈছে। ইৰানৰ উপকূলীয় প্ৰতিৰক্ষা ব্যৱস্থা, ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ক্ষেত্ৰৰ লগতে দেশখনৰ নৌশক্তিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়। ইৰানে এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে যদিও কোনোধৰণৰ ক্ষয় ক্ষতি বা হতাহতৰ খবৰ প্ৰকাশ কৰা নাই। চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা মতে হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজক আক্ৰমণ বন্ধ নকৰা লোকে ইৰানৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব। ইপিনে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰানে বাহৰেইন আৰু জৰ্ডানত আক্ৰমণ চলোৱাৰ লগতে হৰমুজ প্ৰণালীত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ দুখন তেলবাহী জাহাজত আক্ৰমণ কৰে। এই ঘটনাত এজন নাৱিক নিহত হোৱাৰ লগতে 8 নাৱিক আহত হয়। UAEৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইৰানৰ আক্ৰমণত তেলবাহী জাহাজখনত থকা এগৰাকী ভাৰতীয় নাৱিকৰ মৃত্যু হয়। আহতসকলৰ 6 ভাৰতৰ আৰু 2 ইউক্ৰেইনৰ নাগৰিক বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। জৰ্ডানৰ সেনাবাহিনীয়ে কয় যে ইৰানে দেশখনক লক্ষ্য কৰি নিক্ষেপ কৰা 4 ক্ষেপণাস্ত্ৰ ধ্বংস কৰা হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰানৰ সন্দেহযুক্ত পাৰমাণৱিক ক্ষেত্ৰ পিকাজে মাউণ্টেইন ধ্বংস কৰি দিয়া বুলি ভাবুকি দিছে। পশ্চিমীয়া চোৰাংচোৱাই সন্দেহ কৰা অনুসৰি নাটাঞ্জৰ ওচৰৰ এই পাৰমাণৱিক ক্ষেত্ৰত ইৰানে গোপন পৰীক্ষা নিৰীক্ষা চলাই আছে। কালি ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছিল যে হৰমুজ প্ৰণালীত ইৰানৰ জাহাজৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হ'ব আৰু প্ৰণালীটোত নিৰাপত্তাৰ নামত হোৱা ব্যয় মিলাবলৈ প্ৰতিখন বাণিজ্যিক জাহাজৰ পৰা 20% মাচুল আৰোপ কৰা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে হৰমুজত কেৱল ইৰানৰ জাহাজ আৰু ইৰানৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা জাহাজকহে নিষিদ্ধ কৰা হ'ব। তেওঁ লগতে

0: অন্য দেশৰ বাণিজ্যিক জাহাজক প্ৰণালীটোৰে মুক্ত চলাচলৰ সুবিধা দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইৰাণে আমেৰিকাৰ বক্তব্যক অগ্ৰাহ্য কৰি হৰমুজ প্ৰণালীত নিজৰ নিয়ন্ত্ৰণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। দেশখনৰ চৰকাৰী মাধ্যমৰ বাতৰি অনুসৰি সেনাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ইব্ৰাহিম জলফাগ্ৰিয়ে কয় যে যিকোনো পৰিস্থিতিতে ইৰাণে হৰমুজ প্ৰণালীত আমেৰিকাৰ নিয়ন্ত্ৰণ মানি নলয়। তেওঁ লগতে সকীয়াই দিয়ে যে আমেৰিকাৰ সেনাবাহিনীক সমৰ্থন দিয়া যিকোনো স্থানীয় দেশক ইৰাণৰ শত্ৰু বুলি গণ্য কৰা হ'ব। নতুন দিল্লীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি থকা বুলি প্ৰকাশ কৰি নিৰাপদে আৰু নিৰ্বিঘ্নে নৌ পৰিবহণ তথা হৰমুজ প্ৰণালীৰ মাজেৰে বাণিজ্যিক প্ৰৱাহৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত সামাজিক মাধ্যমত এই বিষয়ে অৱগত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সমগ্ৰ বিশ্বৰ লোকসকলৰ অৰ্থনৈতিক আৰু শক্তি সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই আহ্বান জনোৱা হৈছে। শ্ৰীজয়ছৱালে কয় যে নতুন দিল্লীয়ে তেহৰানৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতে এই আক্ৰমণসমূহ অতি সোনকালে বন্ধ কৰিব লাগে বুলি উল্লেখ কৰি এই বিষয়ত ইৰাণৰ পক্ষলৈ নিজৰ কঠোৰতম প্ৰতিবাদ সাব্যস্ত কৰিছে। দুয়োপক্ষই আলোচনাৰ মাজেৰে পশ্চিম এছিয়াৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ভাৰত আশাবাদী বুলি প্ৰকাশ কৰিছে।
1: We are closely following the developments that are happening in West Asia. We continue to call for safe and unimpeded navigation and flow of commerce through the Strait of Hormuz. This is key for ensuring economic and energy security of people across the world.
0: দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সংযোগ সম্প্ৰসাৰণৰ দিশত এটা বৃহৎ পদক্ষেপ হিচাপে ভাৰত মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনা সফলতাৰে সমাপ্ত হয়। যোৱা সপ্তাহত ভাৰ্চুৱেলযোগে এই আলোচনা অনুষ্ঠিত হৈছিল। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰে যে দুয়োপক্ষই আলোচনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে আৰু কেইবাটাও বিষয়ত সহমতত উপনীত হৈছে। ভাৰত মালদ্বীপৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ। 2024-25 বৰ্ষৰ তুলনাত 2025-26 বৰ্ষত দুয়োপক্ষৰ মাজৰ বাণিজ্য 13.54% বৃদ্ধি পাইছে। প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিয়ে বজাৰৰ প্ৰৱেশ বৃদ্ধি, বিনিয়োগৰ সুবিধা প্ৰদান, অধিক অৰ্থনৈতিক সহযোগিতাৰ প্ৰসাৰ আৰু দুয়োখন দেশৰ বহনক্ষম অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগোৱাৰ জৰিয়তে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি দুয়োপক্ষই ন্যায় আৰু পাৰস্পৰিকতাৰে এখন বহল ভিত্তিক চুক্তিৰ দিশত কাম কৰি আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম বিধানসভাৰ অধিৱেশনত আজি ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত বিৰোধী পক্ষৰ বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সালসলনি কৰা হোৱা নাই। গৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণিৰ প্ৰস্তাৱ মানি লয়। ডঃ পেগুৱে কয় যে বিধানসভা নিৰ্বাচনৰ বাবে এই সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা হোৱা নাছিল। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংশোধনসমূহত অনুমোদন দিছে আৰু যাৱতীয় প্ৰক্ৰিয়াৰ অন্তত সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে পূৰ্বৰ আঁচনিৰ সংস্কাৰ সাধন কৰাৰ কথা ঘোষণা কৰি কয় যে পূৰ্বতে সাৰ পৰিবহণৰ বাবে ব্যৱহাৰ কৰি অহা পাত্ৰসমূহৰ ব্যৱহাৰৰ পৰিৱৰ্তে অতি সোনকালে বিশেষ ধৰণেৰে নিৰ্মিত সাৰ পৰিবহণৰ পাত্ৰ ব্যৱহাৰ কৰা হ'ব। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি শ্ৰীবৈষ্ণৱে কয় যে সাৰ পৰিবহণৰ দিশত ভাৰতীয় ৰেলৱে 85% অংশীদাৰিত্ব আগবঢ়াই আহিছে। তেওঁ কয় যে এই আধুনিকভাৱে নিৰ্মিত পাত্ৰসমূহ ব্যৱহাৰ কৰা সহজ আৰু এইসমূহে অপ্ৰদূষিতভাৱে সাৰসমূহ সংগ্ৰহ কৰি ৰখাত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰেল বিভাগত সংস্কাৰ সাধন কৰাৰ ওপৰত সদায়ে উৎসাহ যোগাই আহিছে। শ্ৰীবৈষ্ণৱে লগতে বিভিন্ন দিশত ব্যৱহৃত উৰণীয়া ছাই পৰিবহণৰ ক্ষেত্ৰতো এই নতুন পাত্ৰসমূহৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতে প্ৰতি বছৰে চিমেণ্ট উৎপাদন আৰু পথ নিৰ্মাণৰ ক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত এই ছাইৰ 340 মিলিয়ন টন উৎপাদন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে এই নতুনকৈ নিৰ্মিত হ'বলগীয়া পাত্ৰসমূহৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ বহু পৰিমাণে লাঘৱ কৰিব বুলিও উল্লেখ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন কাইলৈ নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কৃত্রিম বুদ্ধিমত্তায় যুব প্রজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰে। আলোচনাৰ জৰিয়তে পশ্চিম এছিয়াৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰত আশাবাদী বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই প্ৰকাশ কৰিছে।

0: ৰীতা শইকীয়া হাজৰিকাৰ আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী।
1: হেল্ল'
2: ৰাজেশ ডাঙৰীয়া, পুলিচ থানাৰ পৰা কৈছোঁ।
1: আকৌ
2: আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে। অন্য এটা কথালৈ যাওক, অকলে আপোনাৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে। কেছ দীঘল হ'ব।
3: 10 লাখ দিয়ক, বাচি যাব।
1: ছাৰ ইমান ক'ত পাম?
3: এটা লিংক পঠিয়াইছোঁ, এতিয়া প্ৰচেচিঙৰ বাবে 2 লাখ দিয়ক, বাকীখিনি পিছত।
1: ছাৰ 2 লাখ?
4: কি হ'ল দেউতা?
1: মাজনী এখেতে কৈছে যে মোৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে।
2: আরে
1: কাটি দিলে?
4: ভয় নাখাব দেউতা, ডিজিটেল এরেস্ট বুলি একো নাই, এবোৰ হৈছে প্ৰবঞ্চনা।
1: প্ৰবঞ্চনা?
4: পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা সাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব। যদিহে টেঙৰ আমি নেদেখুওৱা,
1: তেন্তে পইচা হেৰুৱাবা। RBI কয়
4: জানি লওক, সতৰ্ক হৈ ৰওক।
0: সুৰলহৰী অনুষ্ঠানৰ প্ৰথমেই শুনক কুছ না কহো বোলছবিত ছান আৰু সাধনা সংগমৰ কণ্ঠৰ এই গীতটি।

0: আকৌ ভূমিকম্প, পলা পলা পলা পলা।
1: মাজনী, অ মাজনী, এ ভিতৰৰ পৰা ওলাই আহ। হে ভগৱান, ৰক্ষা কৰা, ৰক্ষা কৰা।
0: এ ভাঙিল ভাঙিল, ওপৰৰ দুইটা ৰদ ভাঙিলে।
1: কৃষ্ণ কৃষ্ণ, ভাল কাৰোৰে যে গাত নপৰিল দেই।
2: ৰমেন, ঐ ৰমেন, এইবাৰ কি ভাগিল?
0: এ নকব আৰু দাদাইদেউ, ওপৰৰ ৰদ দুইডাল ভাগিলে।
2: হেৰ শুন, তোক কিমানবাৰ ক'ম আৰু, ঘৰটো বনাইছ যেতিয়া ভালকে বনা, এবাৰহে বনাবি। আজিকালি প্ৰায়ে অসমত ভূমিকম্প হয়, তই যি টি ৰদ ব্যৱহাৰ নকৰিবি, বুজিছ? আৰু টাটা কোম্পানীৰ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ, বুজিছ? টাটা কোম্পানীৰ ৰদ।
3: এই আমাৰ নগাঁৱত ক'ত পামহে দাদাইদেউ?
2: নগাঁৱৰ এল পি ষ্টন চাৰিআলিৰ টাটা ষ্টীল আছিয়ানাত, তাকো 5% ৰেহাইত।
3: অ, টাটা ষ্টীল আছিয়ানাত ন?
2: ল ল, ফোন নম্বৰটো লৈ ল, 9101772513।
3: অঁ দিয়কচোন, ফোন নম্বৰটো কি ক'লে? 9101772513।
4: টাটা ষ্টীল আছিয়ানাত উপলব্ধ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ। প্ৰয়োজনৰ বাবে যোগাযোগ কৰক 9101772513 নম্বৰত, নগৰ এলফিনষ্টন চাৰিআলিৰ দক্ষিণপাট বাছ আস্থানৰ সমীপত।
5: এইবাৰ আগবঢ়াইছোঁ ভুল ভুলীয়া বোলছবিৰ এই গীতটি। গীতত কণ্ঠদান কৰিছে শ্ৰেয়া ঘোষাল আৰু এম জি শ্ৰীকুমাৰে।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও। এতিয়া শুনিবলৈ পাব অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম।

নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ড০ অনুজ পেগুৱে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থা পৰ্যালোচনা কৰে। ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত বিধানসভা সমষ্টিৰ সৈতে ৰাজচক্ৰৰ সীমাৰ পুনৰ বিন্যাসৰ উদ্দেশ্যে ৰাজ্যজোৰা অভিযান আৰম্ভ কৰিছে। কৃষকসকলক ইউৰিয়াৰ লগতে নেনো ইউৰিয়াৰ দৰে অন্য সাৰ কিনাৰ বাবে ব্যৱসায়ীসকলে উৎসাহ দিয়াৰ পৰিৱৰ্তে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কৃষিমন্ত্ৰী বিজু হাজৰিকাই আজি সদনত উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী আনুমানিক 49.82 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সদনত প্ৰকাশ কৰে। কাছাৰৰ কাশীপুৰত জিলা প্ৰশাসনে আজি ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিত অবৈধভাৱে গঢ়ি উঠা প্ৰতিষ্ঠানসমূহত উচ্ছেদ চলায়। 2026-27 শিক্ষাবৰ্ষৰ বাবে ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণী, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী, অধিসূচিত নোহোৱা জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ প্ৰাক মেট্ৰিক আৰু মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এগ্ৰিষ্টেক পৰ্টেল আৰু ডিজিটেল শস্য জৰীপ সম্পৰ্কীয় প্ৰশিক্ষণ অনুষ্ঠিত হয় আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে কিৰণ চন্দ্ৰ নাথে।

0: নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছোঁ ৰাইজৰ পদূলিত আকাশবাণী। ৰাইজৰ পদূলিত আকাশবাণী এটি নতুন অনুষ্ঠান লৈ আপোনালোকৰ মাজত মই কিৰণ চন্দ্ৰনাথ। শ্ৰোতাসকল, ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানৰ বাবে আজি আমি চামগুৰি অঞ্চলৰ 916 নং বাজিয়া গাঁও প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ আৰু শিক্ষাখণ্ড ৰূপহী আৰু এই বিদ্যালয়ৰ প্ৰসংগতে আমি কথা পাতিম। গাঁও অঞ্চলৰ এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাত কেনেধৰণে আগবঢ়া বা পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ বিদ্যালয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আমি কথা পাতিম। প্ৰথমে চিনাকি হওঁ।
1: মোৰ নাম শ্ৰী যতীন বৰা, 916 নং বাজিয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক।
2: মোৰ নাম শ্ৰী বিউতি দাস, মই 916 নং বাজিয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী।
0: সকলোৱে জানে যে চৰকাৰী বিদ্যালয়ত সকলোখিনি বিনামূলীয়া আৰু ইয়াতে কোনো ধৰণৰ খৰচৰ কথা আহি নপৰে। দুপৰীয়া আহাৰৰ লগতে তেওঁলোকৰ কিতাপ আৰু অন্যান্য সা সুবিধাসমূহ পায়। মই ছাৰক সুধিব খুজিছোঁ যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল কিমান পঢ়াত আগবঢ়া বা তেওঁলোকৰ কথাখিনি কেনেধৰণৰ?
1: তেওঁলোকে মানে কি ধৰক আগবঢ়ায় সেইটো ক'ব লাগিব সঁচা কথাটোৱে, কিন্তু কথা হ'ল তেওঁলোকৰ গাৰ্জেনসকল মানে অলপ দুৰ্বল, গতিকে তেওঁলোকে কামলৈ ওলাই যাবলগীয়া হয়। যে কামলৈ ওলাই যাবলগীয়া হোৱাৰ লগে লগে ল'ৰা ছোৱালীখিনি স্কুল যা বুলি কৈ থৈ গুচি যায়। যোৱাৰ পিছত কিছুমান ল'ৰা ছোৱালী ধৰক মানে কাৰোবাৰ লগ পাই খেলা ধূলা কৰে, আকৌ আমি তেওঁলোকক বিচাৰি খুচাৰি ধৰক আমি আনিবলগীয়া হয় ঘৰলৈ গৈ গৈ, তেনেকৈ ধৰক আমি চলাই আছোঁ আৰু। ধৰক
0: বৰ্তমান AI যুগত যদি এতিয়াও ল'ৰা ছোৱালী বিচাৰি আনিবলগীয়া হয় সেইটো আজিৰ যুগত কিন্তু বৰ সমস্যাৰ কথা। বাইদেউগৰাকী আছে, বাইদেউ আপুনি এতিয়া পাঠ পঢ়ায়, তেওঁলোকে এই পঢ়া শুনা কৰাৰ পিছত ঘৰত কিমান তেওঁলোকে আপডেট হৈ আহে বাৰু?
2: সেইটোৱে মই ক'ব বিচাৰোঁ। সেইটো ক্ষেত্ৰত কিন্তু তেওঁলোকৰ মানে গাৰ্জেনখিনি একেবাৰেই কনচিয়াচ নহয় যে আজি স্কুলত কি পঢ়ালে বা কি কৰিলে, আজি কি হোমৱৰ্ক দিলে বা কিবা এটা কৰালে, যে কি এই বস্তুটো মানে তেওঁলোকৰ মা দেউতাহঁতে স্কুলৰ পৰা যোৱাৰ পিছত কেতিয়াও মানে নাচায়। আৰু আমি কিবা এটা কাম কৰিবলৈ দিলে বা সেই কামটো কৰিছে নে নাই তেওঁলোকে তাৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে। মানে স্কুললৈ পঠাইছে, ল'ৰা ছোৱালী স্কুলত গৈ আছে, স্কুলতে শিকিব, এনেধৰণৰ ভাৱ কিছুমানে আছে নেকি ঘৰত যে তেওঁলোকক চাব লাগিব বা সন্ধিয়া সময় হ'লে যে কিতাপ পত্ৰ পঢ়িব লাগিব, এই তেনেকুৱা মনোভাৱ ধমকি দিবও লাগিব, এটা দুই এটা ধমকিটো দিবই লাগিব ল'ৰা ছোৱালীক। সেই তেনেকুৱা ধৰণৰ মনোভাৱবোৰ মানে তেওঁলোকৰ গাৰ্জেণ্টৰ মাজত নাই মানে। আৰু সেইকাৰণে আমাৰ অলপ নহয় বহুত বেছি অসুবিধা হয় যে আগদিনা পঢ়োৱা পাঠটো পিছদিনা যদি আকৌ সোধোঁ এনেকুৱা হৈ যায়। কিছুমান ষ্টুডেণ্টে পাৰে, ভালখিনিতো পাৰে, যিকেইটাৰ গাৰ্জেন মানে কনচিয়াছ, আৰু যিখিনি গাৰ্জেন কনচিয়াছ নহয় আগদিনা পঢ়োৱা পাঠটো যদি পিছদিনাখন মই তাৰে কিবা এটা কুৱেশ্যন সুধিলোঁ, মানে পুনৰ আলোচনা কৰা হয় ন প্ৰতিটো পাঠৰে, যদি সোধা হয় যিখিনি গাৰ্জেন কনচিয়াছ নহয় বা ঘৰত নপঢ়ে তেওঁলোক সেইখিনি ল'ৰা ছোৱালীয়ে ক'ব নোৱাৰে। আৰু যদি সোধোঁ ৰাতি এইটো পঢ়িছিলানে নাই পঢ়া, মুখেৰে মাত নিদিয়ে মানে নাই পঢ়া, পিছত গৈ কয় যে পঢ়া নাছিলোঁ, এই সোনকালে শুই গ'লোঁ, খেলিছিলে, তেনেকুৱা ধৰণৰ মানে। আকৌ কেতিয়াবা স্কুল নাহিলে যদি আমি গাৰ্জেণ্টলৈ ফোন কৰোঁ যে কি কাৰণত বিদ্যালয়ত অনুপস্থিত হৈ আছে আজি 3-4 দিন ধৰি, তেতিয়া মিছাকৈ ফাঁকিও দিয়ে, গাৰ্জেণ্টে ফাঁকিও দিয়ে জ্বৰ বুলি ক'ব, কিন্তু অথচ আমি কেতিয়াবা দেখাও পাওঁ যে সেইকেইটা ল'ৰা ছোৱালী খেলিও ঘূৰি ফুৰিছে, তেতিয়া আমি ঘৰে ঘৰে যাবলৈ বাধ্য হৈ যাওঁ। সমস্যা অলপ নহয় বহুতে আছে, তেতিয়া আমি ঘৰে ঘৰে গৈ কওঁগৈ যে আপুনিটো বেমাৰ বুলি কৈছিলে কিন্তু ল'ৰাটো বা ছোৱালীজনী দেখোন খেলি থকাহে দেখিছোঁ, বা আমি এনেকৈ ঘূৰি ফুৰাহে দেখিছোঁ চাইকেল লৈ, তেনে বুলি ক'লে তেতিয়া আকৌ দুদিনমান পঠাব, তাৰপিছত আকৌ সেই আগৰ ছিষ্টেমতে আহি যায়, আকৌ নহা হৈ যায়, দুদিনমান আহিব আকৌ নহা হৈ যায়, আকৌ মাজে মাজে আমি আকৌ হোম ভিজিট কৰিবলগীয়া হৈ যায়। তেনেকুৱা মানে পৰিস্থিতিবোৰ আমাৰ বেলেগ এৰিয়াৰ কথা মই নাজানো, আমাৰ এই মাইনৰিটি এৰিয়াৰ এই বিদ্যালয়খনত মানে এই এৰিয়াটোত হৈ থাকে তেনেকুৱা।
0: এই সমস্যাটো দূৰ কৰিবৰ কাৰণে আপুনি কি পৰামৰ্শ দিব?
2: আমি তেনেকৈ গাৰ্জেনখিনি কনচিয়াচ কৰিবৰ কাৰণে আমাৰ তেনেকৈ ইক' ক্লাব আছে, ইক' ক্লাবৰ যোগেদিও আমি গাৰ্জেনখিনিক মানে ইক' ক্লাবৰ লগতো আমাৰ মানে গাৰ্জেনবোৰ জড়িত হৈ থাকে, তেনেকুৱাৰ যোগেদিও আমি চেষ্টা কৰি চাইছোঁ। তাৰপিছতে কেতিয়াবা আমাৰ গাৰ্জেন মিটিংবোৰ দিয়া হয়, যে গাৰ্জেন মিটিংবোৰ দিয়া হয় ষ্টুডেণ্ট 72 আছে, যে 72 ষ্টুডেণ্টৰ খুব বেছি গাৰ্জেন আহে যদি দহগৰাকীমান আহে আৰু আমি তেওঁলোকক যিকেইগৰাকী আহে তেওঁলোক যিকেইগৰাকী ৰেগুলাৰ গাৰ্জেন মিটিং এটেণ্ড কৰে বা স্কুলত আহি খা খবৰ লয় সেই ল'ৰা ছোৱালীখিনি ভাল আৰু যিখিনি নাহে তেওঁলোককো আমি বহুত কিবাকিবি প্ৰথাৰে মানে আনিবলৈ চেষ্টা কৰোঁ চেষ্টা কৰাৰ পিছতো আহে বাৰু আহি পেলাই সেই দুদিনমান তেনেকৈ আকৌ অকণমান মানে নিজেই হেৰি হৈ পঠাব পঠাই মেলি তাৰপিছত আকৌ পাহৰি যায় বস্তুটো মানে আকৌ পাহৰি গৈ আকৌ সেই আগৰ নিচিনা হৈ যায় তাৰপিছত আকৌ আমি চেষ্টা কৰোঁ তেওঁলোকৰ গাৰ্জেনখিনিক আকৌ
3: গতানুগতিকভাৱে
2: চলি থাকে মানে তেনেকুৱা
1: যে এনেকুৱা এটা অৱস্থা হয় মানে ধৰক আজি আমাৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট কম হৈ আহিছে তো কম হোৱাৰ পিছত এতিয়া আমি তাৰ জবাবদিহি হ'বলগীয়া হয় সেই জবাবদিহিখিনি আমি কেনেকৈ কৰিম কওক আৰু আমি প্ৰায় এই বাইদেউ কৈছে ইতিমধ্যে যে ঘৰে ঘৰে আমি যাবলগীয়া হয় তাৰপিছত দুদিনমান আহে অহাৰ পিছততো আকৌ নাপতা হৈ গ'ল আকৌ আমি যাবলগীয়া হয় এতিয়া আপুনি চাওক স্কুলখন আমাৰ শিক্ষকসকলে শিক্ষাদান দিব নে ঘৰে ঘৰে ঘূৰিব নে আমি অফিচিয়েলি যিবিলাক কাম কৰা আমাৰ থাকে কিমান কাম থাকে সেইবোৰ কয় তাৰ উপৰি কিছুমান ল'ৰা ছোৱালী কি কৰে কেৰালৈ বাহিৰলৈ তেওঁলোকে মাক বাপকে ফুৰাবৰ কাৰণে বা কামৰ আধাৰত তেওঁলোকে লৈ গুচি যায় এতিয়া সমস্যা এইখিনি এতিয়া আমাৰ
0: তেওঁলোককতো আপোনালোকে দুপৰীয়া আহাৰ বা কাপোৰ কানি ঠিকমতে দিছে অকণ কওকচোন
1: দুপৰীয়া আহাৰ আমাৰ প্ৰতিদিনে চলে দিয়াৰ পিছত তাৰ মেনু অনুসৰি তাৰপিছত ধৰক কাপোৰ কানি আমি সকলোকে আমি যোগাৰ দিয়া হৈছে চৰকাৰে যেনেকৈ দিছে আমি তেনেকৈ তেওঁলোকক দিয়া হৈছে কিতাপ পত্ৰ বহি পৰা আদি কৰি সকলোখিনি তেওঁলোকক দিয়া হৈছে যে নিদিবলগীয়া বস্তুও নাই তেনেকৈ কিছুমান আমি ধৰক আমাৰ নিজৰ চিন্তাধাৰাত আমি পইচা পাতি তুলি কৰি কিবা কৰি আমি বেগৰ ছিষ্টেমো আমি কৰিছোঁ তেওঁলোকৰ বুজি পাইছেনে গতিকে তেনেকুৱা আমি এইখিনি সহায়খিনি তেওঁলোকক বহুখিনি কৰা হৈছে প্ৰতিদিনে ফোনত আমি জনোৱা হয় আৰু ওচৰৰ পৰা যিখিনি গণ্যমান্য যিখিনি ব্যক্তি আছে তেওঁলোককো আমি জনোৱা হয় তেওঁলোকে দুই এদিন ক'ব সদায়তো লাগি নাথাকে ধৰক বুজি পালানে তেওঁলোকে কয় নোকোৱাকৈ নাথাকে বাৰু আনকি প্ৰেচিডেণ্টৰ যিটো এলেকা আছে বা আমাৰ পৰিচালনা সমিতিৰ যিবিলাক মেম্বাৰ গাঁৱে গাঁৱে ইটো ত'ত আছে তেওঁলোকো আমি জনাওঁ
0: হয় এইটো এটা বৃহৎ সমস্যা আৰু যদি ঈদ আহে যদি বিহু আহে ল'ৰা ছোৱালীৰ উপস্থিতি একেবাৰে কম
1: কম মানে আপোনাৰ বিহুৰ পিছদিনাখনতো নাপাবই আপুনি প্ৰায় এসপ্তাহলৈ নাই সেই সপ্তাহ আমাৰ মাথা বেয়া হৈ থাকিব মোৰ বেয়া হৈ থাকিব সেইকেইদিনে আমি আটাইকেইদিনে আমি ঘৰে ঘৰে ঘৰে ঘৰে গৈ মানে গ'লে মানে ল'ৰা ছোৱালী পলায় আমি যোৱাৰ লগে লগে

0: ল'ৰা ছোৱালী পলাই দিলে তেনেকুৱা। তাৰপিছত কয় মাক বাপেকে ক'ব যে আজি এনেকুৱা তাৰ জ্বৰ বা এই বাইদেউগৰাকী কৈছে ইতিমধ্যে হয় জ্বৰ ক'ব নহয় কিবা হ'ব, কিন্তু অথচ সেই ল'ৰা ছোৱালী ক'ৰবাত ফুৰিবলৈ গৈছে। এতিয়া কালি আমাৰ পেট পৰীক্ষা হৈছে, চাওক তেওঁলোকৰ ল'ৰা ছোৱালী মাক বাপেকে জানে যে কালি যোৱাকালি পেট পৰীক্ষা আছিলে, কিন্তু কি কৰিছে তেওঁলোকে ফুৰাবলৈ ক'বলৈ গুচি গৈছে। এনেকুৱা কিছুমান সমস্যা,
1: সেইকাৰণে আজি আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আহি কথাখিনি জানিব পাৰিলোঁ বা এই কথাখিনি আমাৰ যেতিয়া প্ৰচাৰ হৈছে ৰাইজেও জানিব পাৰিছে, গতিকে এই ক্ষেত্ৰত গাঁৱৰ ব্যক্তিসকলেও আগভাগ লোৱা, বিদ্যালয়মুখী কৰাৰ যিটো কৌশল, যিটো কৰিলে বিদ্যালয়মুখী হ'ব, দুটা জ্ঞান অৰ্জন কৰিব, তেতিয়াহ'লে বিদ্যালয়মুখী হ'লে আপোনালোকৰ সুবিধা হ'ব,
0: আমাৰ সুবিধা হ'ব। কিন্তু নাই, প্ৰায়খিনি আমাৰ আশাৰী যিখিনি মানুহ তেওঁলোকে কিন্তু নোকোৱাকৈ নাথাকে, সকলোখিনিকে কয় আৰু কৈ মেলি এতিয়া কয়, আৰু দুদিনলৈ ভাল হৈ থাকিলে তাৰপিছত আকৌ সেই পুনৰাগতিটো আকৌ আৰম্ভ হয়।
2: তেনেকুৱা
0: কামত তেওঁ কাম কৰিলে তেওঁ খাবলৈ পায়।
2: মানে
1: আপোনালোকৰ সকলো আন্তঃগাঁথনি ঠিকে আছেনে বাৰু?
0: সকলো ঠিক আছে, আমাৰ তেনেকুৱা অভাৱ আমি যেনেকুৱা পোৱা নাই। আমি ধৰক আজি বিদ্যুতৰ কাৰণে আমাৰ যিটো বিল দিবলগীয়া হয় সেইটো আমি চৰকাৰৰ ফালে পায়ে থাকোঁ ইতিমধ্যে গ্ৰাণ্ড সেইটো। তাৰপিছত ধৰক আমাৰ আন্তঃগাঁথনিত আমাৰ যিখিনি টকা পইচা আমাৰ ক'ত কেত কেনেকৈ ৰিপেয়াৰিং বা কৰিব কিবা কৰিবলগীয়া থাকে সেইবিলাকো আমি পাই থাকোঁ। গতিকে সম্পূৰ্ণৰূপে আমি চাউল পৰা আদি কৰি মধ্যাহ্ন ভোজনৰ টকা পইচাৰ পৰা আদি কৰি সেইখিনি আমাৰ অতিৰিক্তভাৱে আমাৰ জমাহে থাকে আমাৰ।
1: হয়, আৰু আমি ভাবোঁ এনেধৰণৰ বিদ্যালয়ত, ৰাস্তা কাষৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঠাব লাগে, আৰু অকল ইয়াতেই নহয় সকলো বিদ্যালয়লৈ যাতে ল'ৰা ছোৱালী স্কুল নোযোৱাকৈ নাথাকে, নহয় ড্ৰপ আউটৰ সংখ্যা বাঢ়ি যাব। তেওঁলোকে আধাতে সেই বিদ্যালয় এৰিলে তেওঁলোকৰ অসুবিধা হ'ব, নহয় জানো? এই অসুবিধা দূৰ হ'লে এটা নিবনুৱা সমস্যাৰো সৃষ্টি হয়। গতিকে এনে নহওক আৰু বিদ্যালয়মুখী হওক, আৰু আপোনাক ধন্যবাদ জনাইছোঁ।
0: ঠিক আছে, নমস্কাৰ।
1: নশ 16 নং বাজিয়াগাঁও প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী কণমানি ছাত্ৰীক আমি লগ পাইছোঁ। আমি চিনাকি হ'ম, কথা পাতিম। তোমাৰ নামটো?
3: মিছ আৰিফা বেগম।
1: আৰিফা বেগমৰ ঘৰটো কোনখিনিতে?
3: বাজিয়াগাঁও।
1: বাজিয়াগাঁও বিদ্যালয়ৰ ওচৰতে থাকে। তুমি কেতিয়াবা স্কুললৈ নহাকৈ থাকে নেকি?
3: নাথাকোঁ,
1: সদায় আহা। আৰু কিমান সময়ত শোৱাৰ পৰা উঠা, কিমান পঢ়া অকণমান কোৱাচোন?
3: সন্ধিয়া সময়ত পঢ়ো আৰু স্কুলত পঢ়োঁ, ৰাতিপুৱা পঢ়োঁ।
1: আমি সদায় পঢ়িব লাগিব।
3: মই আজি গান শুনাম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি।

0: আহি আছো।
1: অ, তাতে কি হ'ল? এয়া পিক পেলাই থৈছে, সেইবোৰ যাবৰ দেখা নাই। একেবাৰে মিনিষ্টাৰটো আহিল, এনেদৰে কথা কৈ সময় নষ্ট নকৰিব। মোৰ এখন স্বচ্ছ ভাৰতৰ সজাগতা সভাৰ মিটিং আছে, তাৰ মই নিৰ্দিষ্ট বক্তা। চাওঁ আঁতৰ হওক, মোৰ দেৰি হৈছে।
0: অ, হয় নেকি?

0: গতিকে সেইখিনিত অকণমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া।
1: উৎসৱ পাৰ্বণ হ'লে চাগে তেওঁলোকে অকণ আহিবলৈ এলাহ কৰে?
0: হয় হয়, সেইবিলাকতো কম দেখা পোৱা যায়।
1: আপোনালোকৰ খেলা ধূলাৰ ক্ষেত্ৰত কেনেকুৱা মই আপোনাক সুধিব খুজিছোঁ। ছাত্ৰ
2: আমাৰ বাৰ্ষিক ক্ৰীড়া হয় প্ৰতি বছৰেই। আমি অকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, আমি খেলা ধূলা নাচ গান সকলোতে আমি ছাত্ৰ ছাত্ৰীক চাওঁ, উদগনি যোগাওঁ। ইয়াতে আমাৰ ভাল ল'ৰা ছোৱালী আছে, কিছুমান ভাল গীত গাব পৰা ল'ৰা ছোৱালী আছে, ভাল খেলিব পৰা ল'ৰা ছোৱালী আছে। এই তেওঁলোকক আমি গুণগত মানদণ্ডৰে যদি আমি প্ৰশিক্ষণপ্ৰাপ্তৰে যদি আগবঢ়াই নিব পাৰোঁ, ভৱিষ্যতে ৰাজ্যত আমাৰ ভাল খেলুৱৈ, ভাল সংস্কৃতিত আগবাঢ়িব পৰা, ভাল অভিনয়ত আগবাঢ়িব পৰা বহুতখিনি ছাত্ৰ ছাত্ৰী আছে। গতিকে আমি শিক্ষক হিচাপে তেওঁলোকক প্ৰেৰণা দিয়াটো কৰ্তব্য। মই এজন শিক্ষক হিচাপে, মই কালচাৰেল মানুহ আচলতে, মই নাটকীয়ভাৱে ল'ৰা ছোৱালীক নাটকো শিকাওঁ, গানো শিকাওঁ, এই আপোনাৰ শৰীৰ চৰ্চা। এজন ছাত্ৰ সুস্থ মানসিকতা কৰিবলৈ সুস্থ স্বাস্থ্য লাগিব, সুস্থ স্বাস্থ্য হ'লেহে সুস্থ মানসিকতা হ'ব। গতিকে আমি প্ৰথম তেওঁলোকক সুস্থ মানসিকতাটো গঢ়ি তুলিব লাগিব, স্বাস্থ্য পাতি, ৰোগ ব্যাধি নোহোৱাকৈ সুস্থ সবল সুস্থ মানসিকতা, সেই বস্তুখিনিক আমি প্ৰাধান্য দিওঁ। তাৰ দ্বাৰাহে আমি গুণগত শিক্ষা দিবলৈ চেষ্টা কৰোঁ। আমাৰ ইয়াতে ভাল দুটামান ল'ৰা আছিল, জাকিৰ বুলিব এজন ল'ৰা আছিল, বৰ ভাল আৰ্টিষ্ট তেওঁ। তেওঁ মানুহক চাই চাই আঁকি দিব পাৰে, তেওঁ ভাল পাৰদৰ্শিকতা। আৰু এজনী ছোৱালী ক্লাছ 8 নে 7 পঢ়ি আছে, ভাল কণ্ঠস্বৰ তেওঁ। মই কৈছোঁ, মই আমি প্ৰেৰণা দিব পাৰোঁ, উৎসাহ দিব পাৰোঁ। গতিকে অভিভাৱকসকলে তেওঁলোকক আগুৱাই নিবৰ কাৰণে ঘৰখনহে দেই, দেউতাক মাক
1: আচলতে। আপোনাক বুলি আকৌ আহিম। হয়, এইবাৰ আপোনালোকে ধূমপান বিৰোধী দিৱস বা বিশ্ব পৰিৱেশ দিৱস কি কৰিলে?
3: বিশ্ব পৰিৱেশ দিৱসত আমি গছপুলি ৰোপণ কৰিলোঁ, আৰু পৰিৱেশ দিৱস তাৰপিছতো ল'ৰা ছোৱালীক আমি বৰ্ণনা কৰিলোঁ। পিছত ধৰক অকণমান ৰেলিও অকণমান হৈছে, এইখিনি কৰিলোঁ। আৰু
1: ধূমপান বিৰোধী দিৱস কি কৰিলে?
3: ধূমপান বিৰোধী দিৱসটো ছাৰে
1: 31 মে পাতিছিল নে আপোনালোকে?
0: ধূমপান বিৰোধী দিৱসৰ
1: কাৰণে
0: হয় হয়, এইটোৰ কাৰণে আমাৰ এজন নডেল টিচাৰ নমিনেট কৰা হৈছে, সেইজনৰ মানে এইখিনি চোৱা চিতা কৰে। আৰু এই যোৱাকালি নে পৰহি আমি এটা এৱাৰনেছ কেম্প পাতিছিলোঁ আমি স্কুলতে, দপাত কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়,
1: আৰু
0: হয় হয় দপাতৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিব পাৰি, আৰু এইবিলাকে কি ক্ষতি কৰে এইবিলাকৰ ওপৰত আমি এটা এৱাৰনেছ কেম্পো আমি পাতিছিলোঁ।
1: আৰু বিদ্যালয়ত যিখিনি আন্তঃগাঁথনি কেনেকুৱা, খোৱা পানী, দুপৰীয়াৰ আহাৰ, তেওঁলোকক কিতাপ দিয়া, কাপোৰ দিয়া,
0: আমাৰ এইখিনিয়ে আছে মোটামুটি, কিছু পৰিমাণে ইফাল সিফাল এটা আছে। ধৰক ছাত্ৰ বহুত, ছাত্ৰ ছাত্ৰী বহুত, সেইকাৰণে মানে অকণমান কিতাপৰ এইবাৰ কিছু খেলিমেলি হৈছিল। আমি প্ৰায় 20% কিতাপ মানে লগে লগে পোৱা নাছিলোঁ, আমি পিছত এইখিনি পাইছোঁ, তথাপিও কিছু বাকী আছে এতিয়ালৈকে কিতাপৰ ক্ষেত্ৰত। আৰু পানীৰ যোগানটো আমাৰ আছে, খুব ধুনীয়া হেৰিৰ পানী আমি খাওঁ, ছাত্ৰ ছাত্ৰীও খায়। তাৰপিছত আন্তঃগাঁথনিত কিছু পৰিমাণে আমাৰ হেৰি আছে, অসুবিধা আছে, কিছু পৰিমাণে মানে যথেষ্টই আছে আমি ক'ব গ'লে।
1: হয়, কেতিয়াবা এনেকুৱাও হয় নেকি যে ওচৰৰ কোনো ব্যক্তিয়ে হয়তো পাঠদান কৰিছে, সহায় কৰিছে, বিদ্যালয়খনলৈ অনুদান দিছে?
0: হয় হয়, এইটো হৈছে যোৱাবাৰ আমাৰ প্ৰায় 4 জনে মানে আমাৰ ইয়াত আহি ভলেণ্টাৰিলি হেৰি কৰিছে আৰু পাঠদান দিছে, 4 জন আছিলে আমাৰ ইয়াত। এইবাৰ নাই, এইবাৰ এজনো নাই, যোৱাবাৰ আছিল 4।
1: অনুদানো আগবঢ়ায় নেকি?
0: অনুদানো আগবঢ়াইছে, এজনে CC কেমেৰাৰ যিটো হেৰি আছে কমপ্লিট ছেটটো দিছে ইয়াতে অনুদান হিচাপে, শরিফুল ইসলাম তেখেতে দিছে, আৰু ফেন দিছে, আৰু এই চকী টকি বোলে এই আলমারিটো দিছে এজন এজন শিক্ষয়িত্রী বাইদেউ দিছে,
1: আগবঢ়াইছে। হয়, শ্রোতাসকল, আমি গম পালোঁ যে এই বিদ্যালয়ত বিনামূলীয়াকৈ পাঠদান কৰিছিল, বৰ্তমান কৰা নাই, আৰু বহুতে সহায়ৰ হাত আগবঢ়াইছে। এইটো খুবেই গুৰুত্বপূৰ্ণ। এনেধৰণৰ অনুষ্ঠানত যদি কোনোবাই বিনামূলীয়াকৈ কিবা এটা দিয়ে বহুত কামত আহে, নহয় জানো? আৰু আপোনালোকৰ সজাগতা সভা কেনেকৈ পাতে, কেতিয়া পাতে, অকণমান মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
3: চাওক, মই বিশেষকৈ 6 মাহ হ'ল মই এইখন স্কুলৰ ট্ৰান্সফাৰ হৈ অহা। সজাগতা সভা, পাব্লিক এৱাৰনেছ কিছুমান কেম্প কৰা হয়, ধৰক ল'ৰা ছোৱালী গাৰ্জেনক মতা হয়। এই মাজতে আমাৰ এখন ভেকচিন যিটো আছিলে ন, কি আছিলে আপোনাৰ এইচ হেৰি
0: হয়
3: হেৰি আছিলে, কি আছিলে নামটো, HPV হিউমেন হকিবাৰ ভাইৰাছ আছিলে, সেই বিষয়ে সেই ভেকচিনটোৰ কি উপকাৰ কি অপকাৰ তাক আমি পাব্লিকক বুজালোঁ, ল'ৰা ছোৱালীক বুজালোঁ। তো এনেকৈ কেম্পবিলাক আমি পাতি থাকোঁ, মানে চলি থাকে মাজে সময়ে পাব্লিক এৱাৰনেছবিলাক।
1: বাৰু, খুবেই ভাল লাগিলে আজি আপোনালোকৰ বিদ্যালয়লৈ আহিলোঁ, ছাত্ৰ ছাত্ৰীৰ লগতো আমি কথা পাতিলোঁ, আপোনালোকৰ লগতো কথা পাতিলোঁ। আমি ভাবোঁ এনেধৰণৰ বিদ্যালয়ত

0: সকলোৱে সহায়ৰ হাত আগবঢ়াওক আৰু আপোনালোকেও পাৰ্য মানে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছে আৰু দুগুণ উৎসাহেৰে শিক্ষাদান কৰিলে নিশ্চয় আগুৱাই যাব। কথা বতৰা সামৰিছোঁ, ধন্যবাদ।
1: ধন্যবাদ।

0: আমি চামগুৰিৰ ভগামূৰত উপস্থিত হৈছোঁ আৰু ইয়াতে আমি দেখিছোঁ প্ৰায় সংখ্যক লোকেই বিভিন্ন কৃষিকৰ্মৰ লগত জড়িত আৰু কলৰ খেতি আমি দেখিছোঁ। আমি অকণ কথা পাতোঁ, ইয়াত বিভিন্ন প্ৰকাৰৰ কলৰ খেতি আমি দেখিছোঁ, আপোনালোকৰ কথা পাতিম। আপোনাৰ নামটো?
1: মোৰ নাম ইউনুছ আলী।
0: ইউনুছ আলী, ইয়াত বৃহৎ পৰিমাণত কল খেতি কৰে?
1: আছে, কল খেতি আছে, জিকা খেতি আছে, আপোনাৰ পটল খেতি আছে, যিমানখিনি চব্জি আছে গোটেইটো চব্জি ইয়াত আছে।
0: হয়, এই কলৰ বাগান আপোনাৰ আছে?
1: আছে, মোৰ আছে।
0: কি লগাইছে কল?
1: সাগৰ খৰ, 4-7 দূৰত আছে।
0: পুলি ক'ৰ পৰা আনিলে?
1: পুলি আমাৰ তাতেই আছে, লোকেলিটি আছে।
0: হয়, আৰু এজোপা কলৰ কাষত কেইবাটাও পুলি হয়, কেইটা পুলি ৰাখে আপুনি?
1: এটা পুলি ৰাখোঁ,
0: বাকী
1: গুটিটো কাটি দিওঁ। 3 বছৰমান একেলগত থাকিব, তাৰপিছত এইটো উঠাই আকৌ 1 বছৰ বা 2 বছৰ এইটো থৈ পেলাই বেলেগ খেতি কৰিব লাগে, তাৰপিছত আকৌ লগাব পাৰিব।
0: এবিঘা মাটিত ধৰক কল খেতি কৰিছে, কিমান বেচিব পাৰে, কিমান টকা লাভ হয়?
1: ধৰি লওক আমি যদি খৰচাটো অলপ বেছি কৰোঁ তেনেহ'লে এটা কলটো আপোনাৰ প্ৰায় 500 টকামান ধৰি লওক। হ্যাঁ, আলিটো কাদাটো অলপ বেছি হ'ব, ডাঙৰ হ'ব, ধৰি লওক গোটেইটো 500 টকাকৈ ধৰি লওক, 4 লাগে পুলি লগা।
0: এটা পুলিৰ দাম কিমান?
1: মাহত আপোনাৰ 10 টকা লাগে, আৰু বৈশাখ যে আহাৰ মাহত আপোনাৰ 3 টকা 2 টকা এনেকুৱা হয়।
0: আৰু কলৰ খেতিততো পানী হ'লে দিগদাৰ হয়।
1: হয়, পানী হ'লে মৰি যাব, পানী জমা থাকিব নোৱাৰিব, শুকান লাগিব, শুকান কেত লাগিব, উকা কেত লাগিব।
0: হয়, আৰু পানী দিবলগীয়া হয়?
1: পানী দিব লাগে,
0: মেচিন দি।
1: মেচিনে মটৰত মানে যাৰ যিবা সুবিধা আছে তেনেকুৱাই দিয়ে।
0: হয়, আৰু কেতিয়াবা বেমাৰ লাগি মৰি যায়, বেমাৰ নালাগিবলৈ?
1: বেমাৰ লাগে, বেমাৰো লাগে, তেতিয়া ফুলা ফুলি যায়, গাছটো ফুলি যায়। এই ইয়াতে এটা আছে, এইটো ফুলি গৈছে, এইটো আৰু নহ'ব, এইটো একদম বেচনটো একেবাৰে উঠাই পেলাব লাগিব।
0: হয়,
1: তাৰপিছত আকৌ নতুনকৈ লগাব লাগিব।
0: আমি খেতি কৰিলে সদায় সাৱধান হ'ব লাগে,
1: নিজে নিজে সাৱধান হ'ব লাগিব, কোনটো বেমাৰ হয় সেইটো আমাৰ নিজে নিজে চাব লাগে। ওচৰত দোকান আছে, দোকানৰ পৰা কিবা মেডিচিন আনি পেলাই সেইটো আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত কটালৈকে পায় লাষ্ট ফিনিচিং 10 মাহ লাগিব, 10 মাহ লাগিব,
0: 10 মাহ লাগিব। এই যে কল আপুনি ইয়াতে এতিয়া লগাইছে, কেতিয়া বেচিব পাৰিব?
1: এতিয়া ধৰি লওক 10 মাহ পিছত বেচিব পাৰি,
0: 10 মাহ পিছত বেচিব পাৰিব। আৰু কেতিয়াবা এনেকুৱা হয় বহুত কল ওলাই গৈছে, তেতিয়া বজাৰ পাবলৈ দিগদাৰ হয় নেকি?
1: নাই নাই, আমাৰ ইয়াত লোকেলত বজাৰেই আছে, বা কোনো বেপাৰী আহে আমি একেলগে বিক্ৰী কৰি দিওঁ, বেপাৰীয়ে কাটি লৈ যায় বা কোনোবাই বজাৰত লৈ যা, এনেকুৱা হয়,
0: গতিকে
1: বেপাৰী আহি থাকে।
0: হয়, খেতি কৰিলে অসুবিধা নহয়?
1: নাই নাই, একো অসুবিধা নাই।
0: আৰু খাবলৈও হয়?
1: হ্যাঁ, নিজেও খাওঁ, নিজেও খাওঁ।
0: হয়,
1: ধৰি লওক 1 বিঘা মাটি লগালে ধৰি লওক মিনিমাম 5-7 হাজাৰ টকা লাগিব, 7-8 হাজাৰ টকা খৰচ কৰিবই লাগিব।
0: পুলি ৰুব লাগিব?
1: পুলি ৰুব লাগিব, তাৰপিছত চোলা দিব লাগিব, সেইটো সাৰ দিব লাগিব, তাৰপিছত ঔষধ দাৱাইটো দিব লাগিব।
0: হয়
1: গছত।
0: হয়, আপুনি এই যে খেতি কৰিবলৈ টকাটো ক'ৰ পৰা লয়, জমা টকা লয় নে চৰকাৰৰ পৰা লয়?
1: নাই নাই, আমি চৰকাৰৰ পৰা নলওঁ, নিজে নিজেই।

0: কিতাপুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছো 9864160507।
1: ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানটি শুনিলে শ্ৰোতাসকল, ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠান শুনি মেছেজযোগে মতামত পঠাইছে জাজৰীৰ পৰা নৰেশ্বৰ হীৰাই। তেওঁ কৈছে যে বিদ্যালয়ৰ ক্ষেত্ৰত লোৱা আকাশবাণীৰ পদক্ষেপ ভাল হৈছে। একেদৰে মৰিগাঁৱৰ পৰা লিখিছে কিনাৰাম নাথে, চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে দৰকাৰী কথা। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই মেছেজে আমাক উৎসাহিত কৰিছে। আকাশবাণীৰ তৰফৰ পৰা পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈকো আপোনালোকে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব আৰু মেছেজযোগে আমাৰ অনুষ্ঠানসমূহৰ বিষয়ে জনাই থাকিব। আহকচোন এইখিনিতে শুনো কেইটিমান গীত। প্ৰথমেই শুনো আহক নৱকান্ত বৰুৱাৰ কথাৰে তৰালি শৰ্মাৰ এই গীতটি।

0: আকৌ ভূমিকম্প পলা পলা পলা পলা
1: মাজনী অ মাজনী এ ভিতৰৰ পৰা ওলাই আ হে ভগৱান ৰক্ষা কৰা ৰক্ষা কৰা
0: এ ভাঙিল ভাঙিল ওপৰৰ দুইটা ৰদ ভাগিলে
1: কৃষ্ণ কৃষ্ণ ভাল কাৰুৰে যে গাত নপৰিল দেই
2: ৰমেন ঐ ৰমেন এবাৰ কি ভাগিল
0: এ নকব আৰু দদাইদেউ ওপৰৰ ৰদ দুইডাল ভাগিলে
2: হেৰ শুন তোক কিমানবাৰ ক'ম আৰু ঘৰটো বনাইছ যেতিয়া ভালকৈ বনা এবাৰহে বনাবি আজিকালি প্ৰায়ে অসমত ভূমিকম্প হয় তই যি টি ৰদ ব্যৱহাৰ নকৰিবি বুজিছ আৰু টাটা কোম্পানীৰ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ বুজিছ টাটা কোম্পানীৰ ৰদ
0: এই আমাৰ নগাঁৱত ক'ত পামহে দাদাইদেউ
2: নগাঁৱৰ এল পি ষ্টন চাৰিআলিৰ টাটা ষ্টীল আছিয়ানাত তাকো 5% ৰেহাইত
0: অ টাটা ষ্টীল আছিয়ানাত ন
2: ল ল ফোন নম্বৰটো লৈ ল 9101772513
0: অঁ দিয়কচোন ফোন নম্বৰটো কি ক'লে 9101772513
3: টাটা ষ্টীল আছিয়ানাত উপলব্ধ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ প্ৰয়োজনৰ বাবে যোগাযোগ কৰক 9101772513 নম্বৰত নগৰ এলফিনষ্টন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত
4: অনুষ্ঠানত এয়া তৰালী শৰ্মা গীতৰ কথা নৱকান্ত বৰুৱাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও খন্তেক পাছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ এট 9 শুনিবলৈ পাব।

0: পিএফ হাস্পতালসমূহৰ জৰিয়তে 9 বছৰৰ পৰা 14 বছৰৰ তলৰ কিশোৰীসকলক HPV ভেকচিনেশ্যন প্ৰগ্ৰেমৰ জৰিয়তে ৰাজ্যত জৰায়ুমুখৰ কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ কৃষিপথাৰত 100% জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণৰ বাবে অদূৰ ভৱিষ্যতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰো পানী ব্যৱহাৰ কৰিব ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগে। সদনৰ শূন্যকালীন ঘণ্টাত কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উত্তৰ প্ৰদান কৰি জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ মুঠ কৃষিভূমিৰ 25.7% কৃষিভূমিত বৰ্তমানে জলসিঞ্চনৰ ব্যৱস্থা আছে। ইয়াৰে 13.72% কৃষিভূমিত জলসিঞ্চন বিভাগে, 1.64% কৃষিভূমিত ভূমি সংৰক্ষণ বিভাগে আৰু 1.59% কৃষিভূমিত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে জলসিঞ্চনৰ ব্যৱস্থা কৰিছে। বৰ্তমানো জলসিঞ্চনৰ সুবিধা নথকা ৰাজ্যৰ 75% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। সেই অনুসাৰে মডাৰ্নাইজেচন অব কমাণ্ড এৰিয়া ডেভেলপমেণ্ট শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ জৰিয়তে পৰীক্ষামূলকভাৱে বকো সমষ্টিৰ ৰাজাপাৰাত এটা অত্যাধুনিক প্ৰকল্পৰ কাম চলি আছে। এই প্ৰকল্পটোৰ জৰিয়তে ভূপৃষ্ঠৰ তলেৰে পাইপৰ জৰিয়তে কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব। পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এই প্ৰকল্পটো নিৰ্মাণৰ নামত প্ৰায় 35 কোটি টকা ব্যয় হ'ব। এই প্ৰকল্পটো সফল হলে অদূৰ ভৱিষ্যতে অন্য ঠাইতো প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বাহ্যিক আৰ্থিক সাহায্যৰ অধীনত অদূৰ ভৱিষ্যতে ভূটান আৰু অৰুণাচল প্ৰদেশৰ পানী ব্যৱহাৰ কৰিও ৰাজ্যৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা আছে। সদনৰ শূন্যকালীন ঘণ্টা অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনতো সদনত আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা চলে। চলিত বিত্তীয় বৰ্ষৰ বাকী থকা সময়ছোৱাৰ বাবে 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনৰ মজিয়াত দাখিল কৰা বাজেটৰ ওপৰত আজিও বিতৰ্ক চলে। দ্বিতীয় দিনৰ বাবে আজি সদনত চলা এই বাজেট বিতৰ্কত শাসক বিৰোধী উভয় পক্ষৰ 14 গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনৰ কাৰ্যক্ৰমণিকা কাইলৈ পুৱা 9:30 পৰ্যন্ত স্থগিত ৰখাৰ কথা ঘোষণা কৰে। বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা ইমানেই। যুগুতালে সাংবাদিক মুকুট ৰয়ে।
1: মন কি বাত হে জন জন কি সভি কি কুছ অপনি সি অনকহি বিরাসত কি উম্মীদে নয়ে ভারত কি তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর মাননীয় প্রধানমন্ত্রী কে প্রসারণ কে তুরন্ত বাদ মন কি বাত কা প্রাদেশিক ভাষাও মে অনুবাদ আপ সুন সকতে হ্যাঁ আকাশবাণী আর দূরদর্শন কে সম্বন্ধিত প্রাদেশিক চ্যানেলো পর মন কি বাত কে প্রাদেশিক ভাষাও মে অনুবাদ কা পুনঃ প্রসারণ আপ সুন সকতে হ্যাঁ রাত 8 বজে আকাশবাণী আর দূরদর্শন কে সভি প্রাদেশিক চ্যানেলো পর তো ইয়াদ রাখি রবিবার 26 জুলাই সুবহ 11 বজে মন কি বাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ঘণ্টেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ আজি সন্ধিয়া আকস্মিকভাৱে দেহাৱসান ঘটে। স্নানাগাৰত পৰি যোৱাৰ পাছত পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। 1980 চনত নীপ বৰুৱা পৰিচালিত আজৰি নবৌ ছবিৰে অসমীয়া ছবি জগতত আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে অভিমান, পিতাপুত্ৰ, সোণমইনা, প্ৰথম ৰাগিনী, বাৰুদ, চিৰাজ, জীৱন নদী দ্ৰুতিপাৰ, নায়ক, প্ৰভাতী পক্ষীৰ গান, কন্যাদান, ৰক্তবীজ, অহিৰ ভৈৰৱ, বিধাতাকে ধৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। অভিনেত্ৰীগৰাকীয়ে আকাশবাণী, দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। এগৰাকী সফল নৃত্যপতিয়সী হিচাপেও চলচ্চিত্ৰৰ বিভিন্ন ভূমিকাত তেওঁ দৰ্শকক মোহাচ্ছন্ন কৰিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত স্বামী বিশিষ্ট অভিনেতা তপন দাসকে ধৰি বহু গুণমুগ্ধক এৰি থৈ গৈছে। অভিনেত্ৰীগৰাকীৰ বিয়োগত চলচ্চিত্ৰ জগতত গভীৰ শূন্যতাৰ সৃষ্টি হোৱাৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজিদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়

0: যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সাল সলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণিৰ প্ৰস্তাৱ মানি লয়। ডাঃ পেগুৱে কয় যে বিধানসভা নিৰ্বাচনৰ বাবে এই সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা হোৱা নাছিল। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইতিমধ্যে সংশোধনসমূহত অনুমোদন দিছে আৰু যাৱতীয় প্ৰক্ৰিয়াৰ অন্তত সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব।
1: অসমৰ দুটা জনগোষ্ঠী মৰাণ আৰু মটক, যি তেওঁলোকৰ জাতীয় সংগঠনসমূহ আছে, সেই জাতীয় সংগঠনসমূহে আমাক জনায় যে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে নৃগোষ্ঠীগত যিখিনি তথ্য আমি দিছো, অৰ্থাৎ তেওঁলোকৰ ইথনোগ্ৰাফিক ডেছক্ৰিপশ্যন, অৰ্থাৎ নৃগোষ্ঠীগত বৰ্ণনাত্মক কথা যিখিনি কোৱা হৈছে, তাত কিছু সংশোধনী তেওঁলোকে কয় যে এই কথাখিনি ইয়াত এনেধৰণে ডকুমেণ্টেড বা লিপিবদ্ধ হৈ থকাত আমাৰ আপত্তি আছে আৰু সেইখিনি পৰীক্ষা কৰি চাই, লগতে আমাৰ যি আছাম ইনষ্টিটিউট অব ৰিচাৰ্চ ফৰ এছিয়ান ট্ৰাইবেলছ আছে, তাৰ তথ্যৰ ওপৰতো ভিত্তি কৰি তেওঁলোকৰ পৰামৰ্শ মতেও আমি এইটো গ্ৰহণ কৰোঁ যে নৃগোষ্ঠীগত বৰ্ণনাত্মক যিখিনি চেপ্টাৰ আছে মৰাণ আৰু মটক জনগোষ্ঠী সম্পৰ্কে, সেইখিনি সংশোধন হ'ব।
0: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থা পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে ড০ শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সকলো জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অধ্যক্ষতা কৰি ৰাজহচক্ৰৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে বিধানসভা সমষ্টিৰ সৈতে নিৰ্দিষ্ট সময়ৰ ভিতৰত পুনৰ বিন্যাসৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী আনুমানিক 49.82 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সদনত প্ৰকাশ কৰে। বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বৰ্ধিত হাৰৰ 60% মৰগীয়া বানচ চলিত বছৰৰ জুন মাহৰ দৰমহা পেঞ্চনৰ সৈতে জুলাই মাহত দিয়া হৈছে। বিশ্ব শান্তিৰ বাবে আৰু সম্প্ৰীতিৰ উদ্দেশ্যে ইস্কন গুৱাহাটীৰ উদ্যোগত অহা 16 জুলাইৰ পৰা 24 জুলাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে জগন্নাথ ৰথযাত্ৰা মহোৎসৱৰ আয়োজন কৰা হৈছে। ইস্কন গুৱাহাটীৰ ভক্ত জীৱানন্দ নিতাই দাসে এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত কয় যে এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান 16 জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 3 নম্বৰ প্ৰৱেশদ্বাৰৰ পৰা আৰম্ভ হ'ব। 6 মাইল জয়ানগৰ ৰোড আৰু জয়ানগৰ চাৰিআলি হৈ এই ৰথযাত্ৰাৰ বেলতলা বজাৰ পথত সামৰণি পৰিব। উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা, চৰণ বড়ো উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি তেওঁ জানিবলৈ দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন কাইলৈ নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ এই অনুষ্ঠানত এতিয়া আগবঢ়াইছো
3: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো IoT অনুষ্ঠানৰ পুনৰ প্ৰচাৰ।
4: শ্ৰোতাইদিলৈ শুভেচ্ছা জনাই মুকলি কৰিছো আজিৰ IoT অনুষ্ঠান। আইডুসকল, আহকচোন আজিৰ অনুষ্ঠানত কৰণী অঞ্চলৰ আয়তীসকলে পৰিৱেশন কৰা গীত মাতৰ অনুষ্ঠান শুনো। অনুষ্ঠান পৰিৱেশন কৰা আয়তীসকল হ'ল দীপামণি শইকীয়া, ৰূপা বৰা, গোলাপী শইকীয়া, মামণি শৰ্মা আৰু ৰাণু দেৱী। বাদ্য সংগত কৰিছে কংকনজ্যোতি বৰদলৈ, অংকুৰ বৰদলৈ আৰু প্ৰণৱজ্যোতি বৰাই। এয়া তেখেতসকলে পৰিৱেশন কৰিছে নাম

0: আইদেউসকল ইমান পৰে কৰৈনী অঞ্চলৰ আয়তীসকলে পৰিৱেশন কৰা গীত মাতৰ অনুষ্ঠান শুনিলে। গীত মাত পৰিৱেশন কৰা আয়তীসকল হ'ল ক্ৰমে দীপামণি শইকীয়া, ৰূপা বৰা, গোলাপী শইকীয়া, মামণি শৰ্মা আৰু ৰাণু দেৱী। বাদ্য সংগত কৰিলে কংকনজ্যোতি বৰদলৈ, অংকুৰ বৰদলৈ আৰু প্ৰণৱজ্যোতি বৰাই। আইদেউসকল, আজিলৈ আমাৰ সময় হৈ আহিল। আজিৰ আয়তি আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: শ্ৰোতাসকলে ইমান পৰে আয়তী অনুষ্ঠানৰ পুনৰ সম্প্ৰচাৰ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে সামৰিবলৈ লোৱা হৈছে আজিৰ অনুষ্ঠান প্ৰচাৰ। আজিৰ অনুষ্ঠান প্ৰচাৰৰ বাবে নিয়ন্ত্ৰণ কক্ষত আছিল আশীষ মজুমদাৰ, কাৰ্যকক্ষত সহযোগিতা আগবঢ়ালে কুমাৰ পদ্মনাভে। আজিৰ অনুষ্ঠান প্ৰচাৰ সামৰি মই ৰূপম নাথে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।